উপাসনা অনুষ্ঠানটিত ইমান পৰে মাধৱদেৱ বিৰচিত অঞ্জলি মহন্ত ৰয়ৰ কণ্ঠৰ বৰগীত, বীণা ৰাজবংশী আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম আৰু জগজিৎ সিঙৰ কণ্ঠৰ ভজন শুনিলে। উপাসনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত আগবঢ়াইছোঁ প্ৰভা আত্ৰেৰ কণ্ঠৰ ৰাগ ভৈৰৱ আধাৰিত খেয়াল। তবলাত সংগত কৰিছে মুকুন্দৰাজ দেৱে।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, আগবঢ়াইছো ইন্দ্ৰাণী বৰাৰ কণ্ঠৰ বৰগীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো শংকৰদেৱ বিৰচিত শিল্পীৰ কণ্ঠৰ এই বৰগীতটি।

ইন্দ্ৰাণী বৰাৰ কণ্ঠৰ বৰগীত শুনিলে। এফ এম বেণ্ডৰ 102.6 MHz-ত এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধি সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক মানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে 2024 চনৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনত 10 বছৰৰ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তিৰ নিশ্চিতিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক শুনানিৰ বাবে দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰক্ষী থানাত তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ IMC 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। চলিত বছৰৰ 7ৰ পৰা 10 অক্টোবৰলৈ নতুন দিল্লীত এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্ৰযুক্তি মঞ্চৰ দশম সংস্কৰণ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ বিভাগ আৰু ভাৰতীয় চেলুলাৰ অপাৰেটৰ এছ'চিয়েচনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ ব্যক্তি, টেলিকম অপাৰেটৰ, ষ্টাৰ্টআপ গোট, উদ্ভাৱক, বিনিয়োগকাৰী, গৱেষক আৰু নীতি প্ৰণেতাসকল একত্ৰিত হৈ ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পৰিকল্পনা যুগুত কৰিব। কালি উন্মোচনী অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিন্ধিয়াই কয় যে এই অনুষ্ঠানৰ বিষয়বস্তু স্কেল উইদাউট বাউণ্ডেৰিজে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক উপকৃত কৰিব পৰাকৈ যোগাযোগ ক্ষেত্ৰৰ উদ্ভাৱন, প্ৰযুক্তি আৰু ডিজিটেল সমাধানসমূহ দেশৰ বাহিৰলৈ প্ৰসাৰিত কৰাৰ বাবে ভাৰতৰ অভিলাষক প্ৰতিফলিত কৰে। তেওঁ কয় যে ভাৰতৰ টেলিকম যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত থলুৱাভাৱে বিকশিত উদ্ভাৱনসমূহৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসাৰ আৰু প্ৰযুক্তিসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি বিকশাই তোলাৰ গুৰুত্ব আৰোপ কৰা উচিত। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 4.5 লাখ কোটি টকা বিনিয়োগেৰে বিগত 2.5 বছৰত প্ৰায় 50 কোটি লোকক 5G সেৱাৰে সংযুক্ত কৰা হৈছে। 6G প্ৰযুক্তিয়ে ভাৰতৰ ডিজিটেল আৰু চোৰাংচোৱা ব্যৱস্থা শক্তিশালী কৰি তুলি দেশখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে IMC-ৰ দশম সংস্কৰণত 4টা মূল বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বিষয়সমূহ হ'ল সৃষ্টি অৰ্থাৎ ভৱিষ্যত গঢ়ি তোলা, সুৰক্ষা অৰ্থাৎ আস্থা সবলীকৰণ, শক্তিশালী অৰ্থাৎ সুযোগ সুবিধাৰ সম্প্ৰসাৰণ আৰু সংবৰ্ধন অৰ্থাৎ বিকাশত ইন্ধন যোগোৱা। 4টা বিষয়ে ডিজিটেলি শক্তিশালী আৰু বিকাশকেন্দ্ৰিক ভৱিষ্যত গঢ় দিয়াৰ বাবে ভাৰতৰ লক্ষ্য প্ৰতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
2: And we've just taken a review 2 days ago of B6GA, Bharat 6G Alliance, 7 working groups, each on a mission to be able to contribute in their verticals, and all those 7 verticals multiplexing with each other, to use a telecom term, to be able to power India onto the standard setting framework of ITU and 3GPP, which has never been possible in the 75 years of our existence. Which is happening today, ladies and gentlemen.
1: অনুষ্ঠানত দিয়া ভাষণত যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ চন্দ্ৰশেখৰ পেমাচানীয়ে কয় যে বিগত দশকটোত ভাৰতে যোগাযোগ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। IMC-ৰ দশম সংস্কৰণে ভাৰতে লাভ কৰা এই অগ্ৰগতিসমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব বুলিও তেওঁ মন্তব্য কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নতুন দিল্লীত ৰপ্তানি প্ৰসাৰ পৰিষদ আৰু উদ্যোগ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীগোৱেলে কয় যে এই বৈঠকখন সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত দেশৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধিৰ বিষয়ে হোৱা আলোচনাৰ পাছত অনুষ্ঠিত হয়। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনৈতিক বিকাশত সহায়ক হোৱাকৈ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ অধিক শক্তিশালী, প্ৰতিযোগিতামূলক আৰু ভৱিষ্যদৰ্শী ৰপ্তানি ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক দোহাৰে। বৈঠকত মুক্ত বাণিজ্য চুক্তিৰ লাভ, গুণগত মানৰ ৰপ্তানিৰ জৰিয়তে ব্ৰেণ্ড ইণ্ডিয়াৰ পদক্ষেপক প্ৰসাৰ কৰা, বাণিজ্যিক সুবিধাৰ উন্নীতকৰণ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে নতুন ৰপ্তানিকাৰীৰ বাবে নতুন সুযোগ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ প্ৰাণহানি ঘটাৰ ফলত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব

0: ইপিনে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজি আঁচনিৰ ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশক তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
1: যদি এম জি এনৰেগাৰ আধৰুৱা হৈছে ভি বি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত যিবিলাক ফাণ্ড পাবলৈ এতিয়া কি আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15-জনীয়া দল, আমিও যাম, পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তলৰ তৰফৰ পৰা সহায় কৰিব পৰা যায়, সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কিমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
0: কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে বহনক্ষম বিমান ইন্ধনৰ ব্যৱহাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ বাবে কাৰ্বন নিৰ্গমন হ্ৰাস আঁচনি গ্ৰহণৰ ক্ষেত্ৰত দেশৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে অহা বছৰৰ 1 জানুৱাৰীৰ পৰা কাৰ্বন নিৰ্গমন হ্ৰাস ব্যৱস্থা বাধ্যতামূলক কৰাৰ পূৰ্বে বহনক্ষম বিমান ইন্ধনৰ উৎপাদন, মিশ্ৰণ, যোগান শৃংখলা আৰু কাৰ্বনৰ পৰিমাণ সম্পৰ্কে অৱগত হোৱাৰ পদ্ধতি শক্তিশালী কৰিবলৈ আহ্বান জনায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বৈঠকত তেল বিপণন কোম্পানীসমূহে ৰূপায়ণ কৰি থকা বহনক্ষম বিমান ইন্ধন উৎপাদন প্ৰকল্পৰ অগ্ৰগতি, প্ৰমাণীকৰণ প্ৰক্ৰিয়া আৰু 2027 চনৰ পৰা এই ইন্ধনৰ প্ৰত্যাশিত চাহিদা পূৰণৰ বাবে ইয়াৰ লভ্যতা নিশ্চিত কৰাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীনাইডুৱে কয় যে চৰকাৰে বিশ্বজুৰি প্ৰতিযোগিতামূলক বহনক্ষম বিমান ইন্ধন যোগান শৃংখলা গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ফলত বিমান পৰিবহণ খণ্ডৰ বিকাশ হোৱাৰ লগতে বিশ্বজুৰি কাৰ্বন নিৰ্গমন হ্ৰাসৰ প্ৰচেষ্টাটো অৰিহণা যোগাব। তেওঁ কয় যে বহনক্ষম বিমান ইন্ধন নীতিৰ খচৰা চূড়ান্ত পৰ্যায়ত আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ জৰিয়তে এই খচৰা যুগুত কৰি থকা হৈছে। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ দিলীপ মহাদেউ গাৱিতে 10.71 ছেকেণ্ড সময়লৈ সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগাথনকথে 10.83 ছেকেণ্ড সময়লৈ ৰূপৰ পদক দখল কৰে। ইংলেণ্ডৰ কেভিন সন্তোছে 10.85 ছেকেণ্ড সময়লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে কালি মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক অৰ্জন কৰে। এই পদক অৰ্জন কৰি শ্ৰীশংকৰে কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। গ্লাছগ' কমনৱেলথ গেমছত মীৰাবাই চানু আৰু শৰ্মিলা ধনখৰে সোণৰ পদক লাভ কৰাৰ পাছত দিলীপ মহাদেউ গাৱিতে ভাৰতৰ হৈ 3য়টো সোণৰ পদক অৰ্জন কৰে। ভাৰতে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে পদক তালিকাৰ 8ম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থ প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ 10ম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক মানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
2: এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছো সুপ্ৰভাত। আজিৰ সুপ্ৰভাত অনুষ্ঠানটি যোগদান আগবঢ়াইছে চিত্ৰলেখা বৰুৱাই।

নমস্কাৰ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠান মুকলি কৰিছোঁ। নেপোলিয়ন বোনাপাৰ্টে কৈছিল, জীৱনৰ অন্য নাম সংগ্ৰাম, সংগ্ৰাম অবিহনে জীৱন জীৱনী হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সতে যুঁজি যুঁজি মানুহে যি সাহস মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে।

0: আজি বৃহস্পতিবাৰ 1948 চনৰ শাওন মাহৰ 13 তাৰিখ আৰু 2026 চনৰ জুলাই মাহৰ 30 দিন। আজিৰ সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:51:42 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:08:25। আজি কৃষ্ণা প্ৰতিপদ তিথি। আজি বন্ধুত্বৰ আন্তৰ্জাতিক দিৱস। সমগ্ৰ বিশ্বতে 30 জুলাই তাৰিখে বন্ধুত্বৰ আন্তৰ্জাতিক দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘই এই দিৱসক স্বীকৃতি দিছে। দেশ আৰু মানুহৰ মাজত বন্ধুত্ব স্থাপনৰ বাবে উৎসাহিত কৰাই এই দিৱসৰ লক্ষ্য। লোকপিয়ল বা চেঞ্চাছ। লোকপিয়ল বা জনগণনা হৈছে জনসংখ্যা, সামাজিক, অৰ্থনৈতিক আৰু ভাষিক দিশৰ চৰকাৰী গণনা। শেহতীয়া তথ্য অনুসৰি অসমত বৃহৎ পৰিসৰত লোকপিয়লৰ প্ৰস্তুতি চলিছে, য'ত মাতৃভাষা হিচাপে অসমীয়া ভাষাৰ সঠিক প্ৰয়োগ তথা পঞ্জীয়ন কৰাটো স্থানীয় লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে। প্ৰিয় শ্ৰোতা, লোকপিয়ল কি, ইয়াৰ গুৰুত্ব বা ইয়াৰ ক্ষেত্ৰত জনসাধাৰণৰ কৰ্তব্য, এই সকলো বিষয় সামৰি আমি কথা পাতিছিলোঁ নগাঁৱৰ জুৰীয়া কাষৰী বিদ্যালয়ৰ শিক্ষক পবিত্ৰ গোস্বামীৰ সৈতে।
1: ধন্যবাদ। মোৰ নাম শ্ৰী পবিত্ৰ গোস্বামী। মই জুৰীয়া কাষৰী হাইস্কুলৰ সংস্কৃত শিক্ষক হিচাপে কৰ্মৰত। লোকপিয়ল আমাৰ সাধাৰণতে আমি কৰিব লাগে কিয় যে প্ৰকৃত তাৰ যিখিনি তথ্য চৰকাৰত আমি যোগান ধৰিব লাগিব, সেই উদ্দেশ্যে আমি লোকপিয়লটো কৰা হয়। মই লোকপিয়লৰ হিচাপে মই 2011 পৰা জড়িত হৈ আছোঁ। ইকনমিক্স চেঞ্চাছো কৰিছোঁ, মই পপুলেশ্যন চেঞ্চাছো কৰিছোঁ, তেতিয়াৰ পৰা মই 2011 পৰা জড়িত হৈ আছোঁ আৰু। আৰু মই বিশেষকৈ য'ত লোকপিয়ল কৰিছিলোঁ তাত সকলোৱে সহযোগ কৰিছে ধুনীয়াকৈ। প্ৰথমতে আমি যাওঁ, গৈ পেলাই মানুহখিনিৰ লগত কথা বতৰা পাতি কেনেকৈ কি হয় তেখেতসকলক আগধৰি বুজাই দিওঁ। বুজাই দিয়াৰ পিছত আমাকো তেনেকৈ তেখেতসকলে সহযোগ কৰে। কৰাৰ পিছতে আমি আৰু তাৰপিছত এতিয়া যিখিনি তথ্য আমি চৰকাৰৰ ঘৰত যোগান দিব লাগে সেইখিনি সকলোখিনি শুদ্ধভাৱে আমি দিবলৈ যত্ন কৰোঁ। তাৰ স্থানীয় ব্যক্তিসকলে যেনেধৰণে যোগান দিয়ে আৰু। লোকপিয়লটো গুৰুত্ব কিয়, আমি আমাৰ অৱস্থা পাতি কেনেকুৱা সেইখিনিতো চৰকাৰৰ ঘৰত আমি নিজেই জনাব লাগিব। সেইখিনি যদি আমি চৰকাৰ শুদ্ধ তথ্যখিনি নিদিওঁ তেতিয়া চৰকাৰৰ ঘৰত আমি কেনেকৈ জনাম, বা চৰকাৰৰ পৰা আমি যিখিনি পাবলগীয়া সা সুবিধা সেইখিনিওতো আদায় কৰিবৰ কাৰণে আমি এইবিলাক জনাব লাগে। তেতিয়া এই লোকপিয়লৰ যোগেদিও বহুখিনি তেনেধৰণে জনাব পৰা যায়। লোকপিয়লত আমি সাধাৰণতে প্ৰশ্ন সোধোঁ তেখেতসকলৰ। প্ৰথম এতিয়া লোকপিয়ল বুলি ক'লে আমি দুই ধৰণে আমি লোকপিয়ল কৰিছোঁ। এবাৰ কৰিছোঁ আপোনাৰ অৰ্থনৈতিক লোকপিয়ল যিটো, আৰু এটা হ'ল জনগণনা। এতিয়া অৰ্থনৈতিক লোকপিয়লত আমি তেখেতসকলৰ অৱস্থা পাতি পৰা ধৰি গৰু গাই কেনেকুৱা এইবিলাক সকলোবিলাক সুধিব লাগে। আৰু জনগণনাত আমি তেখেতসকলৰ সম্পূৰ্ণ পৰিচয়, তেওঁলোকৰ তেখেতসকলৰ ল'ৰা ছোৱালী কিমান বা তেখেতসকলৰ পৰিয়াল আৰু অৱস্থা পাতি এইবিলাকো আমি সকলোবিলাক সুধি পেলাই চৰকাৰ যেনেকৈ নথি দিয়ে সেইমতে নথিভুক্ত আমি কৰোঁ। লোকপিয়লৰ ক্ষেত্ৰত আমাক ৰাইজে, আমি যিখিনি অঞ্চলত বিশেষকৈ গৈছোঁ আমাক ধুনীয়া সহযোগ কৰিছে। আৰু মোৰ বিশেষকৈ যিখিনি অঞ্চলত মই কৰিছোঁ আগে পিছে গোটেই সংখ্যালঘু অধ্যুষিত অঞ্চল, আৰু তেখেতসকলে ধুনীয়া সহযোগ কৰে দেই। আৰু যাতায়াতৰ ক্ষেত্ৰত মানে বহুত অসুবিধা, কিন্তু তথাপিতো তেখেতসকলে বহুত সহযোগ কৰে, ধুনীয়াকৈ সহযোগ কৰে, ভাল লাগে সেইকাৰণে কামবিলাক কৰি আৰু। প্ৰশ্নকেইটা আমাৰ জীৱনত গুৰুত্ব বুলি ক'লেতো বহুত ধৰণে গুৰুত্ব আছে। যেনে ধৰক এতিয়া আমি প্ৰথম কথা তেখেতসকলৰ আৰ্থিক অৱস্থাই হওক বা তেওঁলোকৰ যিটো অৱস্থা পাতি ঘৰ দুৱাৰ অৱস্থা পাতি তেনেকুৱা ধৰণৰ সেইখিনি সম্পূৰ্ণ তথ্য যোগান দিব লাগিব। তাৰপিছত সেইখিনি তথ্য আমি সম্পূৰ্ণকৈ যোগান দিলেহে চৰকাৰী যিবিলাক আমি সাহাৰ্য সেইবিলাক তেখেতসকলে আদায় কৰিব পাৰিব। জনসাধাৰণক শুদ্ধ তথ্য যোগান ধৰাৰ ক্ষেত্ৰত মই ক'ম যে তেখেতসকলে আমি আহ্বান জনাম যে কিয় কৰিব লাগে। প্ৰথমতে আমি গৈ তেখেতসকলক সেই বিষয়ে বুজাই দিম। বা আজিকালিতো আৰু বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি এইখিনি ৰাইজক অৱগত কৰা হয়েই, আমিও তেনেকৈ কওঁ। তেখেতসকলে আমাক যথেষ্ট সহায় সহযোগ কৰে, ভাল লাগে। শুদ্ধ তথ্যটোহে যাতে দিয়ে সেইকাৰণে আমি

0: কওঁ তেখেতসকলে তেনেকৈ দিয়ে, সেইখিনি আমি লিপিবদ্ধ কৰি থওঁ, লিপিবদ্ধ কৰি চৰকাৰী যিখিনি আৰু সেইখিনি আমি সেইমতে যোগান দিওঁ চৰকাৰৰ ঘৰত।
1: এয়া আছিল নগাঁৱৰ জুৰীয়া কাষৰী বিদ্যালয়ৰ শিক্ষক পবিত্ৰ গোস্বামী। ডক্টৰ বলদেৱ শৰ্মা, সচেতন শিক্ষাবিদ ডক্টৰ বলদেৱ শৰ্মাৰ জন্ম হৈছিল 1944 চনৰ আজিৰ তাৰিখতে অবিভক্ত কামৰূপ জিলাৰ নলবাৰী চহৰৰ অন্তৰ্গত নন্দগাঁৱত। তেখেতে নগাঁও মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তা হিচাপে 1969 চনতে যোগদান কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেওঁ অনুভৱ কৰিছিল যে অসমত উদ্ভিদ বিজ্ঞান বিষয়ত কোনো উল্লেখযোগ্য হাতপুথি নাই, সেয়েহে তেতিয়াৰে পৰাই তেওঁৰ মনত কিবা এটা কৰাৰ সপোন আছিল আৰু তাৰেই ফলস্বৰূপে 2002 চনত তেওঁ উদ্ভিদ জ্ঞানকোষ কিতাপখনি লিখি উলিয়াইছিল। তাৰ পাছতেই তেওঁ প্ৰদূষণ নামৰ আন এখন গ্ৰন্থ ৰচনা কৰিছিল। শিশু মনৰ উপযোগীকৈ লিখা তেওঁৰ স্বপৰিকল্পিত কাহিনীৰ চলেৰে বিজ্ঞান গ্ৰন্থমালাৰ অধীনত ভাইৰাছৰ ভয় আৰু জীৱাণুৰ জীৱন আৰু উদ্ভিদ জগত নামৰ দুখন পুস্তিকা প্ৰকাশ পাইছিল। তদুপৰি নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত বিজ্ঞান বিষয়ক আলোচনী বিজ্ঞান বৰ্ণালীৰ তেওঁ সম্পাদক আছিল। স্বাস্থ্যৰ প্ৰতি সদা সচেতন ব্যক্তি বলদেৱ শৰ্মাই পৰিশীলিত আৰু পৰিমাৰ্জিত জীৱন যাপনৰ প্ৰতি আগ্ৰহী আছিল। পঢ়া শুনা আৰু লিখামেলাৰ প্ৰতি তেওঁৰ আছিল দুৰ্বাৰ হেঁপাহ। এইগৰাকী গুণী শিক্ষাবিদৰ 2004 চনৰ 26 মে' তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। পদ্ম বৰকটকী অসমৰ এজন বিশিষ্ট লেখক আৰু সাংবাদিক। তেখেতৰ জন্ম হৈছিল যোৰহাটৰ ৰজাহাউলিত 1927 চনৰ আজিৰ দিনটোতে। 1956 চনত হিন্দুস্তান ষ্টেণ্ডাৰ্ড কাকতত ফিচাৰ লেখক হিচাপে পদ্ম বৰকটকীয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1948 চনতে শ্বিলঙৰ পৰা আছাম ট্ৰিবিউন কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল। তেওঁ কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ভিতৰত নতুন প্ৰতিনিধি, সমকালীন, মাতৃভূমি, ইস্তাহাৰ, দ্য নৰ্থ ইষ্ট ডেইলি, আজিৰ অসম, নতুন দিন, নতুন দৈনিক আদিয়ে উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। তেওঁ 38খন উপন্যাস, 5খন চুটিগল্প সংকলন, 2খন কবিতা সংকলন, 3খন শিশু পুথি, 15খন নাটক আৰু বিভিন্ন বিষয়ৰ 10খন গ্ৰন্থ ৰচনা কৰিছিল। 2007 বৰ্ষত তেওঁক অসম চৰকাৰে চুকাফা বঁটাৰে সন্মানিত কৰিছিল। বৰকটকীদেৱৰ উল্লেখযোগ্য উপন্যাসসমূহৰ ভিতৰত আছিল মনৰ দাপোন, বিচাৰৰ বাবে, এটি ক্ষণ মাথোময়, জীৱন অৰণি, নজলা ধূপৰ ইতি কথা, শিৰৰ সেন্দুৰে অঁকা ছবি, নতুন প্ৰতীতি, ভয় নাই আদিয়ে প্ৰধান। চুটি গল্পৰ ভিতৰত আছিল ৰীতাৰ প্ৰেম, মৰমৰ চিন, আঙুঠি পিন্ধোৱাৰ পিছত ইত্যাদি। শিশুৰ পুথিৰ ভিতৰত আছিল আমাৰ পৃথিৱী আৰু আমি, বৰণীয়সকলৰ বাল্যকাল, চিকিৎসা বিজ্ঞানৰ আধুনিক আৱিষ্কাৰৰ কাহিনী আদি। অনুদিত নাটৰ ভিতৰত আছিল অথেলো, পুতলা ঘৰ, ক্লিওপেট্ৰা আদি। ইয়াৰ উপৰি তেখেতে বহুতো গ্ৰন্থৰ অনুবাদ তথা অন্যান্য বহুতো গ্ৰন্থপুথি ৰচনা কৰি গৈছে। এইগৰাকী প্ৰখ্যাত লেখক আৰু সাংবাদিকৰ মৃত্যু হৈছিল 2008 বৰ্ষৰ 11 মাৰ্চত। বিদ্যাকান্ত হাজৰিকা এইগৰাকী আদৰ্শ শিক্ষক, সাহিত্যিক বিদ্যাকান্ত হাজৰিকাৰ জন্ম হৈছিল 1927 চনৰ 1 ছেপ্টেম্বৰত নগাঁও জিলাৰ কলিয়াবৰৰ শান্তিপুৰ গাঁৱত। 1957 চনত আমবাগান হাইস্কুল প্ৰতিষ্ঠা কৰি তেওঁ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰে। বিদ্যাকান্ত হাজৰিকাই কলিয়াবৰ অঞ্চলৰ হাতবৰত প্ৰথম বালিকা হাইস্কুল প্ৰতিষ্ঠা কৰি সেই হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰূপেও দায়িত্বভাৰ গ্ৰহণ কৰে। বিদ্যাকান্ত হাজৰিকা আছিল একেধাৰে প্ৰবীণ শিক্ষাবিদ, আদৰ্শ শিক্ষক, সাহিত্যিক, অভিনেতা, দক্ষ প্ৰশাসক, দৃঢ়মনা আদি বহু গুণৰ অধিকাৰী ব্যক্তি। প্ৰথমে শিক্ষক আৰু পিছত অধ্যক্ষ হিচাপে দায়িত্ব নিষ্ঠাৰে পালন কৰি আত্মবিশ্বাস আৰু দক্ষতাৰে যথোচিত স্বীকৃতিস্বৰূপে 1983 চনত কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা আৰু 1985 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। নগাঁও সাহিত্য সভাৰ সভাপতি, কলিয়াবৰ সাহিত্য সভাৰ সভাপতি, কলিয়াবৰ লেখিকা সমাৰোহৰ উপদেষ্টা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বিশেষ পৰিচালনা সমিতিৰ সদস্য, কলিয়াবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ প্ৰকাশিত সাহিত্য কৰ্মসমূহ হ'ল মেক্সিম গৰ্কী, মহাশ্বেতা নিবেদিতা, আচাৰ্য জগদীশ চন্দ্ৰ বোস, জৰ্জ ৱাশ্বিংটন, সমন্বয় সেতু, চাণক্য শ্লোক, মহাত্মা গান্ধীৰ সমূহীয়া সৰ্বধৰ্ম প্ৰাৰ্থনা আদি। বহু গুণেৰে বিভূষিত ব্যক্তি বিদ্যাকান্ত হাজৰিকাৰ পৰলোকপ্ৰাপ্তি ঘটিছিল 1998 চনৰ আজিৰ দিনটোতে। প্ৰিয় শ্ৰোতা, ভাৰতীয় দৃশ্যপটত আজিৰ দিনটো এইবাৰ আহিছোঁ এই প্ৰসংগলৈ। 2018 চনৰ আজিৰ তাৰিখতে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা সূচী প্ৰকাশ কৰা হৈছিল। 1973 চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক হিচাপে নামাকৰণ কৰা হৈছিল। 2022 চনৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ 2022ত ছাইখুম মীৰাবাই চানুৱে মহিলাৰ 49 কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলনত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছিল। ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী, বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সোনু নিগমৰ জন্ম হৈছিল 1973 চনৰ আজিৰ দিনটোতে। প্ৰিয় শ্ৰোতা, এইখিনিতে আহকচোন সোনু নিগমে পৰিৱেশন কৰা এটি অসমীয়া গীত শুনি লওঁ।

0: প্ৰাণকেন্দ্ৰ 2014 চনত স্থাপিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নগাঁও, গুৱাহাটী আৰু ধুবুৰী চৌহদত বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আবেদন চলি আছে।
1: আমাৰ নগাঁওস্থিত চৌহদত অসমীয়া, ইকনমিক্স, এডুকেশ্যন, জিঅ'গ্ৰাফি, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, বিকম, মেথেমেটিক্স, ফিজিক্স, বটানী আৰু জুলজিৰ বিষয়ত স্নাতক শাখাৰ নামভৰ্তি সমৰ্থ পৰ্টেল আৰু MSSB পৰ্টেলত আৰম্ভ হৈছে।
0: গুৱাহাটী চৌহদত পাৰফৰ্মিং আৰ্টছ, ইংলিছ, ছ'চিয়েল ৱৰ্ক, য়োগিক ছায়েন্স এণ্ড নিউৰোপেথী, বায়'টেকনলজি, BSc IT ডেটা ছায়েন্স এণ্ড AI, BSc IT ডিজিটেল ফৰেনচিক এণ্ড চাইবাৰ ছিকিউৰিটি, BCA ফাইভ ইয়াৰ ইণ্টিগ্ৰেটেড BA LLB অনাৰ্ছ, হিষ্ট্ৰী, ছ'চিয়লজি আৰু পলিটিকেল ছায়েন্স বিষয়তো নামভৰ্তিৰ আবেদন গ্ৰহণ কৰা হৈছে।
1: ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে নগাঁও চৌহদৰ বাবে 7086635229 আৰু গুৱাহাটী চৌহদৰ বাবে 9707506966 এই নম্বৰত যোগাযোগ কৰি অথবা ৱেবছাইট www.mssb.ac.inৰ জৰিয়তে সবিশেষ জানিব পাৰিব।
0: আমাৰ প্ৰতিটো চৌহদ অত্যাধুনিক শিকন শৈলীৰে সুসজ্জিত তথা সকলো পাঠ্যক্ৰম

0: নিউ এডুকেশ্যন পলিচি 2020ৰ অধীনত মেপিং কৰাৰ লগতে নামভৰ্তিৰ ক্ষেত্ৰত কিস্তিত মাচুল পৰিশোধ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ বাবে জলপানীৰো ব্যৱস্থা আছে।
1: আহক, জাতীয় চেতনাৰ আলোকত প্ৰজ্ঞাৰ সাধনাৰ এই যাত্ৰাৰ সহযাত্ৰী হওঁ।
2: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? নগাঁৱৰ হৈবৰগাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 2 আগষ্ট ৰবিবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। আধুনিক যন্ত্ৰপাতিৰে চকুৰ পৰীক্ষা কৰিব লগা উক্ত শিবিৰত উপস্থিত থাকিব অসমৰ এগৰাকী প্ৰখ্যাত ৰেটিনা তথা কেটেৰেক বিশেষজ্ঞ, গুৱাহাটী মেডিকেল কলেজৰ চকু ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ আব্দুল লতিফ। এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত উপস্থিত থাকিবলৈ যোগাযোগ কৰক 6000678383 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হৈবৰগাঁৱৰ জি ডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 2 আগষ্ট ৰবিবাৰে পুৱা 10 বজাৰ পৰা। এইখিনিতে জনাই থওঁ, এই অকুলাছ আই হস্পিটেলত প্ৰতিদিনে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰা হয়। ফিজ কেৱল 100 টকা।
3: শ্ৰোতাসকল, আপোনালোকৰ হাতত যদি এতিয়াও গৰম চাহৰ কাপ আছে, তেন্তে সংগীতৰ মধুৰতাৰে তাৰ সোৱাদ দুগুণ কৰি তোলক। যদি গাড়ী চলাই আছে, ছিট বেল্ট লগাই লওক, আৰু যদি কৰ্মস্থানলৈ ওলাইছে, এটি হাঁহিৰে দিনটোৰ শুভাৰম্ভ কৰক। আহক, পুৱাৰ এই নিৰ্মল পৰিৱেশত সংগীতৰ যাত্ৰাত একেলগে আগবাঢ়োঁ আৰু উপভোগ কৰোঁ আজিৰ সংগীতানুষ্ঠান মূৰ্চনা। শ্ৰোতাসকল, বন্ধুত্বৰ কথা ওলালেই মনলৈ আহে কিছুমান বিশেষ মুখ। সুখতেই হওক বা দুখতেই হওক, জীৱনৰ প্ৰতিটো উত্থান পতনত যিজন বন্ধু সদায় আপোনাৰ কাষত আছে, তেওঁৱেই আপোনাৰ প্ৰকৃত বন্ধু। সঁচা বন্ধুত্বৰ সংজ্ঞা বিচাৰি শুনোৱা হওক বলিউডৰ সোণালী যুগৰ এটি মন পৰশা গীত। লক্ষ্মীকান্ত প্যাৰেলালৰ সুৰ, আনন্দ বক্সীৰ গীতৰ কথা আৰু পৰ্দাত অমিতাভ বচ্চন আৰু শশী কাপুৰৰ অনবদ্য উপস্থিতিয়ে এই গীতক আজিও জনপ্ৰিয় কৰি ৰাখিছে। যদি আপোনাৰ কোনো প্ৰিয় বন্ধু এই মুহূৰ্তত আপোনাৰ কাষত আছে, তেন্তে তেওঁৰ সৈতে এটি হাঁহি বিনিময় কৰক। আৰু যদি দূৰত আছে, এই গীতৰ জৰিয়তে তেওঁলৈ পঠিয়াই দিয়ক অফুৰন্ত মৰম আৰু শুভেচ্ছা। আগবঢ়াইছোঁ মহম্মদ ৰফি, আশা ভোছলে আৰু শৈলেন্দ্ৰ সিঙৰ কণ্ঠৰ সুহাগ বুলছবিৰ এই গীতটি।

শ্ৰোতা বন্ধুসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ 1978 চনৰ বলিউডৰ এটি কালজয়ী গীত। বিভিন্ন সময়ত বহু শিল্পীয়ে এই গীতক নতুন ৰূপত উপস্থাপন কৰিছে, আনকি শ্বাহৰুখ খানেও বহু বছৰৰ পাছত ইয়াক

0: পৰ্দাত জীৱন্ত কৰি তুলিছিল। কিন্তু মূল বোলছবিৰ সেই আকৰ্ষণ ডন ৰূপত অমিতাভ বচ্চনৰ অনন্য ব্যক্তিত্ব আৰু বোলছবিখনৰ গীতৰ উৎসাহ আজিও অতুলনীয়। তেন্তে মুখত বানাৰসী পাণৰ সোৱাদ আৰু মনত উৎসৱৰ আমেজ লৈ সাজু হওক কল্যাণজী আনন্দজীৰ সুৰ, অঞ্জানৰ গীতৰ কথা আৰু কিশোৰ কুমাৰৰ প্ৰাণচঞ্চল কণ্ঠত শুনক ডন বোলছবিৰ এই অবিস্মৰণীয় গীতটি।
1: अरे भंग का रंग जमा हो चकाचक फिर लो पान चबाए आहा अरे

শ্ৰোতা বন্ধুসকল, আহকচোন ৰেডিঅ'ৰ সৈতে সজীৱ কৰি তোলোঁ 80ৰ দশকৰ সেই ডিস্কো উন্মাদনা। ৰঙীন পোহৰ, বেলবুটাম পেণ্ট, ডান্স ফ্ল'ৰ আৰু অসংখ্য স্মৃতিৰ মাজত আজিও যিটো নাম আমাৰ সকলোৰে মনলৈ আহে সেয়া হৈছে মিথুন চক্ৰৱৰ্তী। বাপ্পী লাহিৰীৰ বলিষ্ঠ সুৰ আৰু উচা উত্থুপৰ শক্তিশালী কণ্ঠই 80ৰ দশকক দিছিল এটি নতুন সংগীতৰ পৰিচয়। তেন্তে আহক মনটোক ডিস্কৰ তালত এৰি দিওঁ আৰু শুনো

শ্রোতা বন্ধুসকল, কেতিয়াবা এটা গীতে আমাৰ বহু পুৰণি স্মৃতি পুনৰ সজীৱ কৰি তোলে, নহয়নে? কোনোবা প্ৰিয় মুখ অথবা কোনো নীৰৱ অনুভৱে যেন পুনৰ প্ৰাণ পাই উঠে। আগবঢ়াইছোঁ তেনে এটি সুমধুৰ প্ৰেমৰ গীত। হৃদয়ৰ কোমল অনুভৱেৰে সজোৱা এই গীতটো শুনিলে হয়তো আপোনাৰ মনতো সজীৱ হৈ উঠিব পাৰে এৰি অহা কিছু বিশেষ স্মৃতি। যদি গীতটোৱে আপোনাৰ কোনো আপোনজনৰ কথা মনত পেলায়, তেন্তে আমাক জনাবলৈ নাপাহৰিব, কাৰণ আপোনাৰ স্মৃতিও হ'ব পাৰে আমাৰ অনুষ্ঠানৰ এক সুন্দৰ অংশ। শুনক কলেজ গাৰ্ল বোলছবিত অনুৰাধা পৰৱাল আৰু সুৰেশ ৱাটকাৰৰ কণ্ঠৰ এই গীতটি।

0: অ ভণ্টি ভণ্টি
1: হা
0: ঐ ইমান ভাল ৰিজাল্ট কৰিছ তথাপিও দেখোন মন মাৰি বহি আছ কিয়
1: এ মোৰ আৰু পঢ়া নহবগৈ বুইছ
0: আৰে কিয় তেনেকৈ ভাবিছ
1: চা মই জানো দেউতাৰ মোক পঢ়াব পৰাৰ সামৰ্থ্য আছে বুলি কিন্তু এডমিশ্যনৰ কাৰণে ইমানখিনি পইচা একেলগে দিয়াতহে সমস্যাটো হৈছে
0: সেইটো কথা পিছে তোৰ ক'ত পঢ়িবলৈ মন আছে কচোন
1: কিয় আমাৰ নগাঁৱতেচোন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আছে মোৰ তাত পঢ়িবলৈ খুব মন তাৰ ৰিজাল্টো খুব ভাল কিন্তু
0: একো কিন্তু নাই বুইছ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত নামভৰ্তি মাচুল কিস্তি কিস্তিকৈ দিব পাৰি আৰু আমাৰতো বিপিএল কাৰ্ড আছে বিপিএল কাৰ্ড থকাসকলৰ বাবে বিশেষ ৰেহাইৰো সুবিধা আছে সঁচা সমৰ্থ পৰ্টেল আৰু এম এছ এছ বি ৱেবছাইটতো নামভৰ্তি চলি আছে
1: তাত বাৰু কি কি ডিপাৰ্টমেণ্ট আছে
0: ঐ শুন স্নাতক আৰু স্নাতকোত্তৰৰ বাবে কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ অসমীয়া ইকনমিক্স এডুকেশ্যন ইংলিছ পলিটিকেল ছায়েন্স ছ'চিয়লজি
1: আৰু
0: ঐ শুন বটানী মেথামেটিক্স ফিজিক্স জুৱলজি এই আটাইকেইটা বিভাগ আছে বুজিছ আৰু লগতে তোৰ জি আই এছ এণ্ড ৰিম'ট চেন্সিঙতো পি জি ডিপ্ল'মাৰ সুবিধা আছে
1: বঢ়িয়া
0: আৰু কিবা জানিব লগা থাকিলে এই ফোন নম্বৰটো ল 7 0 8 6 2 6 3 5 2 9
1: আকৌ এবাৰ কচোন
0: 7 0 8 6 2 6 3 5 2 9
2: উচ্চ শিক্ষাৰ সপোন এতিয়া বাস্তৱ যোগাযোগ কৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত নগাঁও গুৱাহাটী ধুবুৰী চৌহদত ইতিমধ্যে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে
3: আহক জাতীয় চেতনাৰ আলোকত প্ৰজ্ঞাৰ সাধনাৰ এই যাত্ৰাৰ সহযাত্ৰী হওঁ।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা শিল্পীৰ নিজা।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: হীৰেণ গোহাঁইৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী দলি ঘোষ।

0: হিৰেণ গোহাঁইৰ গীতৰ কথাৰে সেয়া আছিল দলি ঘোষ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ

সৈয়দ সাদুল্লাৰ গীতৰ কথা আৰু ভৱেশ গোস্বামীৰ প্ৰযোজনাৰে সুৰেশ হাতীমৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নাছৰিন হালিমৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ, প্ৰযোজনা উপেন্দ্ৰ কুমাৰ ফাংচুৰ।

0: ইন্দ্ৰ কুমাৰ বৰগোহাঁইৰ গীতৰ ৰচনা আৰু উপেন্দ্ৰ কুমাৰ ফাংচুৰ প্ৰযোজনাৰে নাছৰিন হালিমৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক এলি আহমেদৰ গীতৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে হায়দৰ আলীয়ে।

অনুষ্ঠানত সেয়া আছিল দিলীপ দাস। গীতটিৰ কথা আছিল এলি আহমেদৰ, প্ৰযোজনা আছিল হায়দৰ আলীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বৰ্ষৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ, আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1 লাখ ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰযোগে 15,000 টকাকৈ আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ বাসনৰ ক্ষেত্ৰত চৰকাৰে

0: যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নত ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষিপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত শর্মা ডাঙরিয়ে তেখেতর ফেসবুক লাইভর জড়িয়ে আমার বান আক্রান্ত জেলা সমূহ রাইজে যাতে এই সময়সা পরিস্থিতির লগত সম্মুখীন হব পরাক কিছু সহায়ের হাত সরকারের তরফের আগবাবা যায় তার কারণে কেবাটাও দ্রব্য মুখ্যমন্ত্রী ডাঙরিয়ায় রাখিছিলেন আর আমি এই শিবসাগর আর চরাইদেউ জেলার সেইখানে বাস্তবায়িত করবর কারণে ইতিমধ্যে আমি
0: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
2: যদি এম জি এনৰেগাৰ আধৰুৱা হৈছে ভি ভি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত যিবিলাক ফাণ্ড পাবলৈ এতিয়া বাকী আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15-জনীয়া দল, আমিও যাম। পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তৰফৰ পৰা সহায় কৰিব পৰা যায় সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কীমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
0: কেন্দ্ৰীয় চৰকাৰৰ ছগৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয়ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয়ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্চাঙত 493%, ৱখাত 108% আৰু মনজিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বানৰ ক্ষয়ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে এছ ডি আৰ এফৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহ্বান জনায়। আন্তঃ মন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি তেওঁলোকে আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয়ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত কোৱা হৈছে। অসম বিধানসভাৰ চলিত বছৰৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। এইবাৰৰ অধিৱেশনত 14 দিনৰ বাবে কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। বান পৰিস্থিতিৰ বাবে অধিৱেশনৰ সময় 2 দিন হ্ৰাস কৰা হয়। 6 জুলাইত আৰম্ভ হোৱা এই অধিৱেশনত চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ উপৰি 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা সদনত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ আগতে 2026 চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক, অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক আৰু অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক গৃহীত হয়। সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদনৰ লগতে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ 2024 চনৰ 31 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ সামাজিক, অৰ্থনৈতিক আৰু সাধাৰণ খণ্ডৰ প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে কালি সদনত গৃহীত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত সংশোধনীৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি ৰাজ্যৰ 250 বছৰীয়া বা তাতকৈ পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব পাৰিব। 3টা প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
3: কামাখ্যা, বৰদোৱা, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই। যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহ'লে DC এভিকশ্যন কৰিব পাৰিব। এতিয়াৰ পৰা আমি তাত নতুনকৈ মাতি নি, অৰ্থাৎ অকল পুৰণা অসমীয়া হলে নহব, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই 75 বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰো। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকে, স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই।
0: ইপিনে বিধানসভাত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখন ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শন, সমন্বিতকৰণ আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰাৰ বাবে উত্থাপন কৰা হৈছে। ৰাজ্যখনত ধান, সৰিয়হৰ লগতে মাকৈৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মাকৈৰ ন্যূনতম সমৰ্থন মূল্য 2410 টকা ধাৰ্য কৰা হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি সদনক জানিবলৈ দিয়ে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্ত 250 টকা প্ৰদান কৰাৰ ফলত কৃষকসকলে প্ৰতি কুইণ্টল মাকৈৰ বিপৰীতে 2660 টকাকৈ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সদনত কালি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থাত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলিও প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। BTC বিধানসভাৰ দুদিনীয়া বাজেট অধিৱেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিত্ত বিভাগৰ দায়িত্বত থকা BTCৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি 2026-27 বিত্তীয় বৰ্ষৰ বাবে 900 কোটি টকাৰ বাজেট দাখিল কৰে। মহিলাৰীয়ে 70,84,00,000 টকাৰ খাতি বাজেট দাখিল কৰে। চলিত বিত্তীয় বৰ্ষত মুঠ 91,34,00,000 টকা লাভৰ বিপৰীতে 162,85,00,000 টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। কালি প্ৰশ্নকালত শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে বডোফা ছুপাৰ 50ক UN ব্ৰহ্ম বিনামূলীয়া UPSC, APSC, NEET আৰু JEE কোচিং কাৰ্যসূচী হিচাপে পুনৰ নামকৰণ কৰাৰ বিষয়ে উল্লেখ কৰে। ডিব্ৰুগড়ত থকা ৰেল মন্ত্ৰালয়ৰ 10 বিঘা ভূমিত বৃহৎ গাড়ী পাৰ্কিং স্থান নিৰ্মাণ কৰা হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নিৰ্মাণৰ বাবে আজিৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি কাম আৰম্ভ কৰাৰ বাবে ৰেল বিভাগক নিৰ্দেশ দিছে। ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনে কালি ৰেলমন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ উপ মেয়ৰগৰাকীয়ে কালি ৰেলমন্ত্ৰীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰি প্ৰদান কৰিছিল। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদুগাৱিতে 10.71 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগানকথে 10.83 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটোত 3টা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ভাৰত সম্প্ৰতি 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: উজনিৰ জলপ্ৰলয়ৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। গৃহলৈ উভতি দিশহাৰা বানপীড়িত ধ্বংসস্তূপত পৰিণত হল আপোন ঘৰ, ভঁৰালৰ শ শ কুইণ্টল গুটি ধানো শেষ।

0: কোম্পানীৰে খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ঊৰ্ধমুখী হৈ থকাৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ আশংকা থকা বুলি এটা বাতৰি দৈনিক অসম কাকতে অধিক দাম বৃদ্ধিয়ে বজাৰত জ্বলাব জুই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। সত্ৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ভূমি বিক্ৰী বন্ধ কৰি অসম বিধানসভাত বিধেয়ক গৃহীত কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে মুখ্য বাতৰি স্থান দিছে। বাতৰিটোক দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। সুৰাৰ কোটিটকীয়া চোৰাং বেহা বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগনামাত 19 জন অভিযুক্তৰ নাম উল্লেখ থকাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। যোৰহাটৰ বিশিষ্ট লেখক, সাহিত্যিক তথা বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেণ বৰুৱাৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰৰ ছগৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বছৰৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক গোলাঘাট জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈ। কাজিৰঙাৰ বনাঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বছৰজুৰি অসুস্থ, আঘাতপ্ৰাপ্ত অথবা মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা বন্যপ্ৰাণী আৰু চৰাই উদ্ধাৰৰ ক্ষেত্ৰত এটি পৰিচিত নাম হৈছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈ। বিগত 21 বছৰে তেওঁ নীৰৱে আগবঢ়াই আহিছে প্ৰকৃতি সংৰক্ষণৰ অনন্য সেৱা। এই সন্দৰ্ভত এটা প্ৰতিবেদন আগবঢ়াইছে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
2: বর্তমান মনোজ গগৈ তত্ত্বাবধানত 15টাকৈ বিভিন্ন প্রজাতির চৰাই পোৱালি প্ৰতিপালিত হৈ আছে। বিভিন্ন কাৰণত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এই কণমানি চৰাইবোৰক উদ্ধাৰ কৰি যত্নৰে ডাঙৰ কৰি তোলাৰ কামত ব্যস্ত হৈ আছে তেওঁ। এই কাৰ্যসূচীত বিভিন্নজনৰ সহযোগিতাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈ। সুখৰ কথা যে বৰ্তমান সকলো চৰাই পোৱালি সুস্থ হৈ ক্ৰমাৎ ডাঙৰ হৈ আহিছে। কেৱল এই চৰাই পোৱালিবোৰেই নহয়, বিগত 21টা বছৰে কাজিৰঙা আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলত বিপদত পৰা অসংখ্য পশু পক্ষী আৰু বন্যপ্ৰাণী উদ্ধাৰ কৰি চিকিৎসা আৰু যত্নৰ ব্যৱস্থা কৰাৰ পাছত পুনৰ প্ৰাকৃতিক বাসস্থানলৈ উভতাই দিয়াৰ দায়িত্ব পালন কৰি আহিছে তেওঁ। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা এই উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ইতিমধ্যে একাধিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে মনোজ গগৈয়ে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েও মনোজ গগৈৰ এই অনন্য কৰ্মৰাজিক উচ্চচিত প্ৰশংসা কৰি প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৱদানক বিশেষভাৱে স্বীকৃতি জনাইছে। প্ৰকৃতি প্ৰেম কেৱল কথাৰে নহয়, কৰ্মৰ জৰিয়তেও যে প্ৰকাশ কৰিব পাৰি সেয়া পুনৰবাৰ প্ৰতিপন্ন কৰিছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে। তেখেতৰ এই নিঃস্বাৰ্থ আৰু মানৱীয় প্ৰয়াসে সমাজৰ আন বহু লোককো প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছে।
1: স্বচ্ছ কাজিৰঙাৰ লক্ষ্যৰে কাজিৰঙা গ্ৰীণ ফিউচাৰৰ নিৰৱচ্ছিন্ন অভিযান অব্যাহত ৰাখি সুস্থ, স্বচ্ছ আৰু সন্তুলিত এটা পাৰিপাৰ্শ্বিক পৰিৱেশ গঢ়াৰ বাবে কাম কৰি আহিছে। এই লক্ষ্যক সাৰথি কৰি ঠিক এবছৰ পূৰ্বে কাজিৰঙাৰ একাংশ সচেতন যুৱকে হাতত তুলি লৈছিল ঝাৰু। আমি আৰু আমাৰ কাজিৰঙা শ্লোগানেৰে জন্ম হৈছিল স্বেচ্ছাসেৱী সংগঠন কাজিৰঙা গ্ৰীণ ফিউচাৰৰ। এই সন্দৰ্ভত এটা বিশেষ প্ৰতিবেদন আগবঢ়াইছে আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
2: বিগত 1টা বছৰত সংগঠনটোৱে কাজিৰঙাৰ বিভিন্ন অঞ্চলত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান চলাই আৱৰ্জনা আঁতৰাই বহু স্থান পুনৰ স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ সক্ষম হৈছে। সংগঠনটোৱে কেৱল স্বেচ্ছাৰে সেৱাৰ মনোভাৱ ৰাখি দৃঢ় সংকল্প আৰু এখন প্ৰদূষণমুক্ত কাজিৰঙা গঢ়াৰ অদম্য ইচ্ছাশক্তিৰে

0: অব্যাহত ৰাখিছে নিজৰ কৰ্ম। প্লাষ্টিক আৰু বিভিন্ন পেলনীয় সামগ্ৰী যতে ততে পেলোৱাৰ ফলত জনস্বাস্থ্যৰ লগতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ আৰু পৰ্যটনৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে। এই সমস্যাৰ বিৰুদ্ধে কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযানেই নহয়, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যেও অবিৰত প্ৰচাৰ চলাই আহিছে কাজিৰঙা গ্ৰীণ ফিউচাৰে। সংগঠনটোৰ মতে স্বচ্ছ পৰিৱেশ গঢ়াৰ দায়িত্ব কেৱল চৰকাৰৰ নহয়, সমাজৰ প্ৰতিগৰাকী সচেতন নাগৰিকেও ইয়াৰ অংশগ্ৰহণ কৰিব লাগিব। সেই উদ্দেশ্যেই তেওঁলোকে মানুহক এই সামাজিক আন্দোলনৰ অংশীদাৰ হবলৈ আহ্বান জনাইছে। প্ৰতিষ্ঠা বৰ্ষৰ প্ৰথম বৰ্ষপূৰ্তিৰ ক্ষণত কাজিৰঙা গ্ৰীণ ফিউচাৰে বিগত এটা বছৰত সংগঠনটোৰ বিভিন্ন দিশত সহায় সহযোগিতা আগবঢ়োৱা সকলো শুভাকাংক্ষী, স্বেচ্ছাসেৱক আৰু অভানুদ্যায়ী সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে ভৱিষ্যতেও সকলোৰে সহযোগিতা আৰু আশীৰ্বাদেৰে এখন স্বচ্ছ, সেউজ আৰু সুন্দৰ কাজিৰঙা গঢ়াৰ সংকল্প ব্যক্ত কৰিছে।
1: উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা 23 জুলাইত গোলাঘাট জিলাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল। বান পৰিস্থিতিৰ বুজ লোৱাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিছিল। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হবলগীয়া 4-লেনযুক্ত পথ আৰু এলিভেটেড কৰিডৰ নিৰ্বিদা অতি সোনকালেই মুকলি কৰা হব। এই প্ৰকল্প ৰূপায়ণ হলে জাতীয় ঘাইপথৰ যানজঁটৰ সমস্যা হ্ৰাস পোৱাৰ লগতে বানপানীৰ সময়তো যাতায়াত অধিক সুৰক্ষিত আৰু সুগম হোৱাৰ আশা কৰা হৈছে। ইয়াৰ উপৰিও নুমলীগড় গহপুৰ সংযোগী সুৰংগ বা টাৰ্নেল প্ৰকল্পৰ নিৰ্বিদাও অতি কম সময়ৰ ভিতৰতে মুকলি কৰা হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্প সম্পূৰ্ণ হলে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত দূৰত্ব যথেষ্ট হ্ৰাস পাব আৰু ইয়াৰ ফলত যাতায়াত ব্যৱস্থাত এক নতুন দিগন্ত সূচনা হ'ব বুলি মত প্ৰকাশ কৰে তেখেতে।
1: আজিৰ জিলাৰ ৰেহৰূপ ইমানেই। কাইলৈ পুনৰ আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত গোলাঘাট জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি। সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে।
2: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আজি আগবঢ়াইছোঁ বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, লেখক আৰু গৱেষক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মকথা। তেখেতৰ সৈতে কথা পাতিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। আজি এয়া অনাতাঁৰ আত্মকথাৰ চতুৰ্থ খণ্ড।
3: ছাৰ নমস্কাৰ।
4: নমস্কাৰ।
3: আমি যোৱাটো খণ্ডত আপোনাৰ শিক্ষক জীৱন, বিশেষকৈ উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষক জীৱন সম্পৰ্কে আলোচনা কৰিলোঁ আৰু আপুনি সৰ্বশেষত শ্বিলঙৰ ছেণ্ট এণ্টনিছ কলেজত শিক্ষকতা আৰম্ভ কৰিলে গণিতৰ স্নাতকোত্তৰ শ্ৰেণীত। গতিকে সেই কলেজত আপোনাৰ অভিজ্ঞতা শিক্ষকতা সম্পৰ্কে, তাৰপিছত আপুনি নেহুত যেতিয়া নতুন ইউনিভাৰ্চিটি নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, তাত যেতিয়া গণিত বিভাগটো খুলিলে তেতিয়া আপুনিয়ে বোধহয় তাত প্ৰথম শিক্ষক হিচাপে জইন কৰিলে। গতিকে তাৰপিছত আপুনি হিল ইউনিভাৰ্চিটিত কেইবাটাও কামত জড়িত হৈছে। আমাক অনুগ্ৰহ কৰি এণ্টনিজৰ পৰা নেহুত আপুনি জইন কৰা আৰু নেহুত থাকোঁতে আপুনি যে খড়গপুৰত পি এইচ ডি কৰিলে, এই গোটেইখিনি কথা আমাক ভালদৰে কওক ছাৰ।
4: ধন্যবাদ। আচলতে এই এণ্টনি কলেজত গৈ মোৰ এটা নতুন অভিজ্ঞতা হ'ল, কাৰণ তাৰ আগতে মই শ্বিলঙত দুবাৰেই গৈছিলোঁ মাত্ৰ। এই ইঞ্জিনিয়াৰিঙত বন চাইন কৰিবলৈ আৰু পিছৰ বাৰ কটন কলেজত ৰিজাইন দিবলৈ। তে সেই সময়ত কটন কলেজত ৰিজাইন দিব লাগিলে গভৰ্ণৰত তাত ৰেজিগনেশ্যন দিব লাগে, সেইটেনে নিয়ম আছিল। তে গ'ল, মই এণ্টনিত গৈ যেতিয়া কৰিলোঁ সেই কলেজখনত গৈ কিন্তু মই অভিভূত হ'লোঁ যে এনেকুৱা ডাঙৰ কলেজ এখন, ইমান ছাত্ৰ সংখ্যা, সেই সময়ত বোধহয় অসমত আটাইতকৈ অধিক ছাত্ৰ সংখ্যা আছিল ছেণ্ট এণ্টনিত, আৰু অসমৰ চাৰিওফালৰ পৰা ভাল ভাল ল'ৰাবিলাক তাত আহে, সেইটো কিন্তু মই লৈ নজৰ কৰিলোঁ, কৰি ভাল লাগিল। তে এণ্টনিত যাওঁতেই মই প্ৰিন্সিপাল ফাদাৰৰ লগত এটা বন্দোবস্ত কৰিছিলোঁ যে তেওঁ মোক এটা কোৱাৰ্টাৰ দিব লাগিব। এণ্টনি কলেজে ইউ জি চিৰ পইচাৰে 10টা কোৱাৰ্টাৰ বনাইছিল শিক্ষকৰ কাৰণে। সেই সময়ত ইউ জি চিয়ে সম্পূৰ্ণ ছাপোৰ্ট দিছিল সেইটো, আৰু সেইটো এণ্টনি কলেজে গ্ৰহণ কৰিছিল। অসমৰ কিন্তু কোনো কলেজে সেইটো নল'লে। যিয়ে নহওক, তে গৈ ফাদাৰে কিন্তু ক'লে এইটো গ্ৰেণ্টেড, তেওঁ মানে বাক্য নকয়, শব্দৰে কথাবিলাক কয়, গ্ৰেণ্টেড বুলি কৈ গৈয়ে মই কিন্তু তেওঁ কোৱাৰ্টাৰ এটা ৰেডি কৰি থৈছে, কোৱাৰ্টাৰ এটা খালী আছিল, মোৰো ভাগ্য ভাল দি দিলে। গোটেইকেইটা নতুন উদ্দৰে কৰি মোক ফাদাৰে দিছে। তে গৈ তাতো গৈ দেখিলোঁ কেইটামান বৰ ভাল ল'ৰা আছে, অসমীয়া ল'ৰাও তাত আছে, বঙালী ল'ৰা আছে, অসমীয়া আৰু বঙালী। সেই সময়ত কিন্তু এটা আচৰিত কথা, খাচী ল'ৰা গণিত পঢ়া নাছিল, সেইটো ময়ে আনিছোঁ পিছত, সেইটো কম মই। তে তাতো মই ফাদাৰক সেইটো ক'লোঁ যে ভাল ল'ৰাকেইটাক মই ঘৰত কোৱাৰ্টাৰত নি পঢ়াওঁ, কোৱাৰ্টাৰত খুব ডাঙৰ কোৱাৰ্টাৰ আছিল, গতিকে কলেজত পঢ়োৱাত কৰি আৰু কলেজত মই সাধাৰণ ছাত্ৰবিলাকক এক ঘণ্টা পঢ়াম। ফাদাৰে খুব ভাল পালে কথাটোত, সেনে প্ৰপ'জেল সাধাৰণতে কোনো শিক্ষকে নিদিয়ে। তেদি মই সেই ভাল ল'ৰাকেইটাক মাতি নি ঘৰত পঢ়াওঁ আৰু সাধাৰণ ল'ৰাবিলাকক কলেজত পঢ়াওঁ এক ঘণ্টা, ছয়টাৰ পৰা সাতটালৈ। সেইটো কিন্তু বৰ কাম দিলে। প্ৰথম বছৰতে এণ্টনি কলেজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত, তেতিয়া আই এছ চি পৰীক্ষা আছে, আই এছ চি পৰীক্ষাত 10টা পজিশ্যনৰ ভিতৰত 9টা পালে। আৰু গণিতত হাইষ্ট মাৰ্ক পালে, আৰু ইপিনে অনাৰ্ছত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল। তে সেই কথাটোত ফাদাৰে কিন্তু অতি আনন্দ পালে। তে পাই তেওঁ কিন্তু কৈছে, তেওঁ সদায় এটা বাক্য মোৰ শ্ৰীমতীক কৈছিল যে ইয়ৰ হাজবেণ্ড ইজ নট অনলি এ টিচাৰ, হি ইজ এন এডুকেটৰ। এই বাক্যটো তেওঁ কৈছিল। আৰু তাৰ বিনিময়ত কিন্তু ফাদাৰ জোচেফে মোক কিমান বস্তু দিছে তোমাক মই বৰ্ণাব নোৱাৰোঁ। কিবা এটা ভাল বস্তু তেওঁলৈ আহিলেই তেওঁলোকে বিদেশৰ পৰা এই এক্সমাছৰ সময়ত খুব গিফ্ট পায়। ভাল গিফ্টটো, আটাইতকৈ ভাল গিফ্টটো মোলৈ পঠাই দিয়ে। তেনে এটা মৰম তেওঁৰ হেৰি আছিল। আৰু তেওঁ ক'তো কাৰো ঘৰত নাখায়, কিন্তু মোৰ ঘৰত খাব আহে। আৰু বিশেষকৈ এওঁ ৰন্ধা মাছৰ তৰকাৰী, তেওঁ যেতিয়া মাছৰ তৰকাৰী খাবৰ মন যায় মাছ এটা কিনি পঠাই দিয়ে। সেইটোতো আমি জানো, তাৰমানে ফাদাৰক
3: মাছৰ
4: বৰ অদ্ভুত মানুহ আছিল। কিন্তু কি অনুশাসন! মই এনে অনুশাসন কোনোবা কলেজত আছে বুলি মই ভাবিব নোৱাৰোঁ। তেওঁ গেটত থিয় দি থাকিলে কোনো ল'ৰা আগেৰে যাবলৈ সাহ নকৰে, তেনেকুৱা ধৰণৰ মানুহ আছিল। যিয়ে নহওক, গৈ তাত পূৰ্ণময় কোৱাৰ্টাৰটোও পালোঁ। সেই কোৱাৰ্টাৰ পা কোৱাৰ্টাৰৰ ফ্ৰণ্টত এটুকুৰ মাটি কিন্তু পৰি আছিল। মই এতিয়া মই ঘৰ মাটি শ্বিলঙত কৰাৰ মূল কথাটো কওঁ। সদায় মই আৰু এওঁ চাই ভাবোঁ, এই মাটিখিনি আমি ল'ব পাৰিলে, কাৰ মাটি কি কথা একো নাজানো, কিন্তু কিন্তু এটা ধাৰণা যে এই মাটিখিনি ল'ব পাৰিলে। তাৰপিছত তাত এজন সেই এণ্টনি কলেজৰে প্ৰফেচাৰে মটৰ পাৰ্টছৰ বিজনেছ কৰিছিল, পুৰণা গাড়ীবিলাক বজাই থৈ গ'ল। ঠিক সেই সময়তে ইউ জি চিৰ পৰা মই এটা অফাৰ পালোঁ চণ্ডীগড়ত এডভান্স ইনষ্টিটিউট অফ মেথমেটিক্সত এটা ছমহীয়া কোৰ্চ কৰাৰ কাৰণে। সেইটো মই ছিলেক্ট হ'লোঁ, সেইটো গৈ মই চণ্ডীগড় পালোঁগৈ। চণ্ডীগড়ত অৱশ্যে মোৰো সুবিধা আছিল, মোৰো সৰু ভাইটো তেতিয়া পি জি এৰ প্ৰফেচাৰ, সি ডাক্তৰ চণ্ডীগড় পি জি এইটো প্ৰথম মেডিকেলৰ পি জি এই, তাত তেওঁ ডাক্তৰ। গতিকে মই তাত তাতে থাকিলোঁ, থাকি এইটো কৰিলোঁ
3: ছমহীয়া কোৰ্চ।
4: ছমহীয়া কোৰ্চ দুমাহমান পিছত বোধহয় এওঁ ফোন কৰিছে যে আমি চোৱা মাটিখিনি জুখিছে। মানে কি এটা সংযোগৰ কথা হ'ল! তে মই মোৰ ভাইটোক ক'লোঁ যে এনেকুৱা কথা, আমাৰ এইটুকুৰ মাটিৰ প্ৰতি বিৰাট মায়া, সেই মাটিটুকুৰ বোলে জুখিছে। মই এওঁ সুধিলোঁ যে কোনে জুখিছে বোলে, সেইটোও নাজানো, কিয় জুখিছে তাকো নাজানে। তেতিয়া এই ভাইটোই কিন্তু এটা কথা ক'লে যে সেই মাটিখিনি কিন্তু তহঁতৰ মায়াৰ মাটি, তই কালিয়ে গুচি যা, কি অন্তত অনুসন্ধান কৰ কি বুলি কৈ সি এয়াৰ টিকট এটা কৰি দিলে। মই চন্দ্ৰীৰ পৰা গুচি আহিলোঁ। আহি মোৰ এজন চিনাকি মানুহ আছিল পোষ্ট অফিচৰ, তেওঁ মাটিত দালালি কৰে, গতিকে তেওঁৰ তাত গ'লোঁ। তেওঁ কৈছে বোলে, হয় এই ময়ে বোলে দালালি কৰিছোঁ সেইটোত, বোলে কি বোলে সেই মাটিখিনিৰ মালিক হ'ল ইচি ৰেষ্টুৰেণ্ট, তুমি নাম শুনিছা, তেওঁৰ মালিক আবু দাস বুলি আছিল। সেই অসমৰ কিন্তু ক্ৰিকেট দলৰ ক্ৰিকেটাৰ আছিল তেওঁ, খুব ইচি ৰেষ্টুৰেণ্ট বিৰাট বিখ্যাত শ্বিলঙৰ, এতিয়াও বিখ্যাত। তেওঁৰ মালিক বোলে আবু দাসৰ মাটি, সেইখিনি আবু দাসে বিক্ৰী কৰিব, কোনোবা এজনৰ বন্দোবস্ত হৈছে, সেইকাৰণে জুখিব লাগে। তো মই বহুত ভাবি চিন্তি পিছদিনা ৰাতিপুৱাই আবু দাসৰ তাত গ'লোঁ, ইচি ৰেষ্টুৰেণ্টত যাই তেওঁ একদম তলত সুৰংগৰ দৰে। আবু দাসেতো মোক দেখি আচৰিত, চোৱা কেনে সংযোগ আহি গ'ল। আপুনি কৈছে, ছাৰ আপুনি শ্বিলঙত কেতিয়া আহিল? তাৰ এটা কাৰণ আছে। কাৰণটো হ'ল, মই এছিষ্টেণ্ট কণ্ট্ৰলৰ হৈ থাকোঁতে আবু দাসৰ পুতেকে পৰীক্ষাত নকল কৰি ধরা পড়েছে
3: সম্পর্ক মানে
4: আবুলি আছে মোর ঘর গিয়ে কইছিল যে মোর লড়াই নকল করেছে ধরা পড়েছে আপনি কি পারে কম শাস্তি দিব লাগে এনেকা অভিভাবক মই লগ পোৱা নাই এই পরীক্ষার যে নকল করা যেটু কমিটি আছিল সেই কমিটিটো এসিস্টেন্ট কন্ট্রোলরে কন্ট্রোল করে তাতেও এই ফাদার জোসেফ মেম্বার আছিল মই তেওঁক কলো যে আপনি কি বিচারে বলে না শাস্তি হোক তার একেবারে কম শাস্তি হব লাগে বহুত অভিভাবকে যাই লড়া ছলীর কারণে সপক্ষে কয় ফুলতে ধরছে কিবা করেছে এনে করা নাছিল কিন্তু তেওঁকে প্রথম অভিভাবক পাইছিল মই যিজনে হেৰি কৰিছিল সেই কথাটোই মোক কিন্তু খুব আকৃষ্ট করলে করে মই কলো মই যি পারো করিম আর
3: আচ্ছা যে নহওক আর সেইটো হেনেকুৱাকে এটা কিবা হল সেইটো যোগেদি তেখেতৰ লগত চিনাকি হল গতিকে তেখেতক আপনি তেখেতৰ ওচৰলৈকে গৈ পেলাই মাটির লগত মাটির কথাটো
4: তেওঁ কিন্তু যেতিয়া মই মাটির কথাখিনি কলো তেতিয়া তেওঁ কৈছে বোলে মইতো আপনার ঋণ খুঁজিব লাগিব চাওঁ বোলে কেনেকুৱা কি হয় এজন মেজৰ তেওঁ খাচী বিয়া কৰাইছে জয়ন্ত পাহাৰৰ তেওঁৰ লগত বন্দোবস্ত হৈছিল তেওঁ মানে শ্বিলঙত ছেটেল কৰিব গতিকে তেওঁ কিন্তু আজি টকা দিব অহা কথা চাওঁচোন যদি টকা দিবা কিবা কাৰণত নাহে মই বেপাৰী বুদ্ধি এটা কৰিম বুলি কৈ তেওঁ কৈছে ময়ো প্ৰাৰ্থনা কৰোঁ তেওঁ নাহক আৰু বাইদেউকো ক'ব প্ৰাৰ্থনা কৰক নাহক সঁচা হৈছে ৰাতিপুৱা 9 বজাত পিছদিনা খবৰ দিছে গুড লাক ছাৰ আপুনি আহক তে মই গ'লোঁ তেওঁ তাৰমানে নাহিল মানুহজন তে নাহোঁতে তেওঁ গৈ তেওঁৰ লগতে হেৰি কৰে গুড লাক ছাৰ আপোনাৰ হেৰি হ'ল সেই সূত্ৰে কিন্তু মই শ্বিলঙত মাটি কিনি
3: ডাঙৰ
4: কথা আৰু মাটি পাই কিন্তু নেহুত জইন করিয়ে মই ঘর গড়িছো
3: অংকর মানে গবেষণা বা অধ্যয়নের ক্ষেত্রে
4: অধ্যয়নের ক্ষেত্রে বহুত সহায় করেছে
3: কথা কইছিলে যে সেন্ট এন্থনিজত মানে আমার থলুয়া খাসি ছাত্র ছাত্রী বড় বিশেষ নাছিলে আপনি কলেন আরম্ভণিতে আর হয়তো অঙ্কটা আরম্ভ হয়ও এইবিল নতুন করে উঠি হওয়া ঠাইবিল হয়তো বিজ্ঞান অঙ্কর প্রতি লড়ছলী আগ্রহান্বিত নয় আপনি থলুয়া লড়ছলীক অঙ্কর প্রতি আকর্ষিত করার কিনা ব্যবস্থা ললেন
4: মই করল কি এই কলেজতে খাসি লড়া যা আছে ইতিমধ্যে পিউ আরম্ভ হয়েছে আইএসসি উঠি গেল পিউ পিউৰ পৰা বি এছ চি লৈ যি যদি খাচী ল'ৰা থাকে মই গণিত ল'ব দিওঁ আৰু মই স্পেচিয়েলি পঢ়াওঁ সেইটো কিন্তু কাম কৰিলে তাৰে এটা ল'ৰাই অৱশেষত গৈ তেওঁ গণিতৰ অনাৰ্চ ল'লে মই নেহুত জইন কৰিও তাক কিন্তু মই সহায় কৰিছোঁ আৰু সি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল নেহুত ফাৰ্ষ্ট সি এণ্টনি প্ৰফেচাৰ সেইটো কিন্তু কৰিছোঁ আৰু এটা কাম কৰিলোঁ সেই সময়ত মেঘালয়ত এটা নিয়ম আছিল ছোৱালীবিলাকে মেট্ৰিকত গণিত ল'ব নালাগে তে মোক ইতিমধ্যে মেঘালয় বোৰ্ডহঁতে মেম্বাৰ কৰি ল'লে সেই মেম্বাৰহঁতে মই সেই কথাটো উঠাই দিলোঁ যে ছোৱালী হ'লেও কিন্তু মেথমেটিক্স ল'বই লাগিব আৰু সেইটো সহায় কৰিলে যাৰ ফলত মই 4 জনী ছোৱালীক বি এছ চি লৈ মেথমেটিক্স পঢ়াইছোঁ আৰু পিছত নেহুত ছোৱালী মেথমেটিক্সত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে খাচী ছোৱালী
3: সেইটো আপোনাৰ কাৰণে এটা বৰ
4: সেইটো বৰ প্ৰেৰণা আৰু সেইটো কিন্তু খাচী কমিউনিটিয়ে মোক
3: বুজিও পাইছে কথাটো
4: বুজি পাইছে কথাটো একেবাৰে
3: গতিকে আপুনি ছেণ্ট এণ্ঠনিজৰ পৰা নেহুলৈকে আহিলে
4: অঁ
3: তাৰ
4: সেইটো কৈ দিওঁ ছেণ্ট এণ্ঠনিজ যেতিয়া 3 বছৰ হৈ গ'ল ইতিমধ্যে চেণ্ট্ৰেল এক্টতে নৰ্থ ইষ্টাৰ্ণ ইউনিভাৰ্চিটি ডিক্লেয়াৰ কৰিলে কৰি তেতিয়া ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট দিলে প্ৰথম ভাইচ চেঞ্চেলৰ আছিল এজন চাউথৰ মানুহ তেওঁ বৰ বিদ্যান হিষ্ট্ৰীৰ মানুহ আছিল তেওঁ তেওঁ আহিল। তেওঁ আহি এন্থনি কলেজত গৈ দেখিলে পি জি আছে, নেহুৰ একমতে পি জি থাকিব নোৱাৰে, গতিকে তেওঁ ফাদাৰক প্ৰপ'জেল দিলে যে আপোনাৰ ডিপাৰ্টমেণ্টটো মই লৈ লওঁ। তে ফাদাৰো সেইটো এগ্ৰি কৰিলে, গতিকে মই পি জি চেলত আৰু দুটা এপইণ্টমেণ্ট লৈছিলোঁ। এজন খাচী, সি ছেকেণ্ড মেথমেটিক্সৰ এম এছ চি, সি ইলেকশ্যন খেলিবলৈ চাকৰি বাদ দিছিল, গভৰ্ণমেণ্ট চাকৰি বাদ দি ঘৰত বহি আছিল, তাক আনি মই ল'লোঁ। আৰু এটা আমাৰ অসমীয়া ল'ৰা, সি বম্বেত পঢ়িব গৈছিল, বৰ ভাল ল'ৰা, তেজপুৰৰ ল'ৰা, সেই এতিয়াও ৰিটায়াৰ্ড হ'ল তেওঁৰ পৰা, তাক মই লৈছিলোঁ। সেই তিনিটা শিক্ষক মই সৈতে আৰু গণিত বিভাগটো নেহুই লৈ ল'লে।
3: অঁ, সেই মানে আপোনাৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ গণিত শিক্ষাৰ
4: আৰম্ভণি। আমাৰ পিছতে ইংৰাজী আৰম্ভ হয়, সেইটো দ্বিতীয় ডিপাৰ্টমেণ্ট। তেতিয়া সেই দুটা ডিপাৰ্টমেণ্টে কিন্তু দুবছৰ তিনিবছৰ চলিছে, আন নাছিল। যিয়ে নহওক, গণিত এই অলপ আগতে যিটো ক'লোঁ যে মই কিন্তু খাচী ছোৱালী বিচাৰি বিচাৰি আনি, ছোৱালী কিন্তু 14টা ছোৱালী মই খাচী ছোৱালীক এম এছ চি পঢ়াইছোঁ একেবাৰে। আৰু তাহাঁতক মই কথা দিছোঁ যে মই তোমালোকক ঘৰত শিকাম, তোমালোকে ভয় কৰিব নালাগে। সিহঁত কিন্তু দুৰ্বল হয় আচলতে। আৰু এনেই মেট্ৰিয়াৰ্কেলচাৰ মাতৃপ্ৰধান হেৰি সমাজটো, তাত ছোৱালীবিলাক কিন্তু ল'ৰাতকৈ বেছি তিখৰ, এইটো কিন্তু ঠিক। তে সেইমতে তেওঁলোকক আনি মই পঢ়াই তে আন্থনিত গৈ নেহু পালোঁ। আৰু নেহুত তেতিয়া এই মাত্ৰ এটাই ডিপাৰ্টমেণ্ট, গতিকে হেৰি নাই, কিন্তু তেতিয়াও মই লিখা কামটো কিন্তু বাদ দিয়া নাছিলোঁ।
3: আচ্ছা ছাৰ, আপুনি এই গৱেষণাৰ মানে পি এইচ ডি কৰাৰ কাৰণে এই সেই সময়তে আৰম্ভ কৰিলে নেকি?
4: যেতিয়া নেহুত গ'লোঁ, নেহুত গ'লোঁ, তেওঁ তাৰ ঠিক দুবছৰ পিছত নেহুৰ মেথমেটিক্স ডিপাৰ্টমেণ্ট ফুল ফ্লেজেড হ'ল। ফুল ফ্লেজেড হ'লে তেতিয়া প্ৰফেচাৰৰ পোষ্ট লাগে, কিন্তু মই পি এইচ ডি নাই কাৰণে প্ৰফেচাৰ হ'ব নোৱাৰোঁ। এই কথাটো গৈ মই ভাইচ চেঞ্চেলৰক ক'লোঁ, গতিকে মোক আপুনি কিবা এটা ব্যৱস্থা কৰি দিব লাগে। সেন সময়তে মোৰ আই আই টিত মেথমেটিক্সত কাম কৰা বন্ধু এজনক মই নিমন্ত্ৰণ কৰিলোঁ লেকচাৰ দিবলৈ। তেওঁ যেতিয়া আহিল, প্ৰফেচাৰ আৰ এছ নন্দ বুলি, তেওঁ আহোঁতে তেওঁক মই ক'লোঁ যে মই পি এইচ ডি কৰিব লাগে, মই এতিয়া যাম কেনেকৈ। বোলে যোনো কথা নাই, তুমি ডেপুটেশ্যন লোৱা, সিটোও চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ইটোও চেণ্ট্ৰেল অনুষ্ঠান, একো কথা নাই, তুমি ডেপুটেশ্যন লৈ আহা, মই তোমাক পি এইচ ডি কৰাই দিম। তে সেই সুযোগটো পালোঁ, পাই গৈ মই ডেপুটেশ্যনত যাওঁ। ডেপুটেশ্যনত গৈ আই আই টিত মই পঢ়াবলগীয়া হৈছে ডেপুটেশ্যনত যোৱাৰ কাৰণে, আৰু এই গৱেষণাত ক্লাছো লওঁ, কাৰণ ডেপুটেশ্যনত গ'লে কৰিবই লাগিব। অঁ, আৰু দৰমহা মই পাই আছোঁ, গতিকে কথা নাই। আৰু তেতিয়া কিন্তু আই আই টিৰ দৰমহা ইউনিভাৰ্চিটিতকৈ বেছি আছে,
3: অকণমান গৱেষণাৰ বিষয় আৰু গৱেষণাৰ ক্ষেত্ৰত
4: মই সেইটো কথা লৈ আহোঁ। এতিয়া এই আৰ এছ নন্দ অলপ বিখ্যাত গণিতজ্ঞ মানে, কিন্তু অসমৰে তেওঁ ঢুকাইছে। তেওঁ কিন্তু এটা নতুন বস্তু কৰাৰ কথা ভাবি আছে, মোৰ লগত সদায় কথা পাতে। ফ্লো থ্ৰু পোৰাস মিডিয়া, তাৰমানে এই তৰল স্তৰেদি যিবিলাক তেল বয়, তাৰে গণিত, তেলৰ। আৰু সেইটো আচলতে জাপানতে বেছি চলে। তেওঁ ক'লে যে এই বিষয়টো যদি আমি কৰিব পাৰোঁ, এটা নতুন নাম হ'ব। এইবুলি নন্দই ক'লে, তুমিয়ে লোৱাহে টপিক এটা, মই তোমাক গাইডেঞ্চ দিম। তো ময়ো এগ্ৰি কৰিলোঁ যে নতুন বস্তু এটা কৰিলে ভাল। তে মই যেতিয়া ফ্লো থ্ৰু পোৰাস মিডিয়া কৰোঁ, ভাৰতবৰ্ষৰ প্ৰথম
3: প্ৰৱেশ্য মাধ্যম,
4: শব্দটো অহা নাছিল। গৈ এটা জাপানী মডেলৰ ওপৰত মই বি এইচ ডিটো কৰিলোঁ। কৰি মই কৰাৰ পাছত বাংগালুৰুত এটা দলে কৰিছে ফ্ৰেন্স হেৰি এটাৰ প্ৰজেক্টত কৰি, আৰু মোৰ বস্তুখিনি কিন্তু গোটেই তেওঁলোকে লৈ গৈছে একেবাৰে। এটা নতুন ধৰণৰ বস্তু হ'লতো, তেওঁ যিয়ে নহওক মই কিন্তু অদ্ভুত ধৰণে এটা হেৰি কৰিলোঁ। তিনি বছৰ টাইম মই কিন্তু আঢ়ৈ বছৰত গোটেই কমপ্লিট কৰি থেচিছ ছাবমিট কৰি নেহৰুলৈ গুচি আহিছোঁ। আৰ এছ নন্দ ইতিমধ্যে বিদেশলৈ গ'ল, মই গাইড নোহোৱাকৈ কাম কৰিলোঁ। আৰু এটা কথা আপুনি দেখিছোঁ, গাইড নাথাকিলে কাম সোনকালে হয়,
3: দায়িত্ব বাঢ়ি যায়তো।
4: হয় নন্দ থাকিলে হয়তো মই আঢ়ৈ বছৰত কাম কমপ্লিট নহ'ল হয়। যিয়ে নহওক মই আঢ়ৈ বছৰত কৰি আনকি মই তেওঁলৈ বাটো নাচালোঁ, থেচিছখন একেবাৰে ছপা কৰি টাইপ কৰি চকুৰে মোক এটা হেৰি দিছিল ড্ৰয়া এ চি ৰুমত, মই সেইটো থৈ গৈছিলোঁ।
3: তাৰপিছত আপোনাৰ মানে পি এইচ ডি ৰিজাল্টটো নেওত কাম কৰি থাকোঁতে
4: ইতিমধ্যে মানে আই আই টি খড়গপুৰত পি এইচ ডি ৰিজেক্ট হোৱা থেচিছ ৰিজেক্ট হোৱা ঘটনা নাই বুলিয়ে ক'ব পাৰি সাধাৰণতে। তুমি যদি সেই অৱস্থাটো পোৱা যায় তুমি পি ডিগ্ৰীটো পাবাই। আৰু মই সেই
3: আপোনাৰ মানে খড়গপুৰৰ অভিজ্ঞতাটো আৰু সামগ্ৰিকভাৱে ভালেই,
4: খুব ভাল।
3: আৰু আপোনাৰ গোটেই মানে ধৰক গণিতজ্ঞ হিচাপে আপোনাৰ গোটেই জীৱনৰ যিটো পৰিক্ৰমা তাতে খড়গপুৰৰ গৱেষণাই আপোনাক যথেষ্ট অৰিহণা যোগাইছে নিশ্চয়।
4: মই খড়গপুৰৰ কথা অলপ কওঁ। খড়গপুৰত যিটো শৈক্ষিক পৰিৱেশ পাইছিলোঁ ৰেয়াৰ, সেইটো খুব কম। আমাৰ অসমৰ কোনো বিশ্ববিদ্যালয়তে তেনেকুৱা শৈক্ষিক পৰিৱেশ নাই। আমাৰ গণিত বিভাগতে শিক্ষক আছিল 38 জন, কিমান ডাঙৰ হেৰি হ'ব পাৰে। আৰু তাত গৱেষণাটো একেবাৰে মানে বাধ্যতামূলকৰ দৰে সকলোৱে কৰে একেবাৰে। আৰু অকল গণিত বিভাগেই নহয়, প্ৰত্যেকটো বিভাগে কিন্তু সমানে দক্ষ। ইঞ্জিনিয়াৰিঙত পি এইচ ডি আমি তেতিয়া শুনাই নাছিলোঁ ইয়াত, কিন্তু তাত হৈ আছে। গতিকে শৈক্ষিক মাধ্যমটো সাংঘাতিক ভাল পাইছিলোঁ। আৰু আৰু এটা আচৰিত হেৰি দেখিছিলোঁ, ইটো বিভাগৰ পৰা সিটো বিভাগৰ যিটো সহসম্বন্ধ, সেই সহসম্বন্ধটো আছিল। আৰু ইজনে সিজনক সহায় কৰা যিটো অভ্যাস, সেই অভ্যাসটো কিন্তু মই খড়গপুৰত পাইছোঁ একেবাৰে।
3: তাৰপিছত আপুনি নেহুত গণিতত শিক্ষকতা কৰাৰ উপৰিও আমি জনাত আপুনিতো আৰু বেলেগ বেলেগ বহুত সেৱা আগবঢ়াইছে বিশ্ববিদ্যালয়খনক, সেই বিষয়ে অকণমান।
4: তাৰপিছত নেহুতে ঘূৰি আহি গণিততো সোমালোৱে, মানে কিছুদিন পিছতে ডিন ষ্টুডেণ্টচ ৱেলফেয়াৰ হ'লোঁ, ছাত্ৰ কল্যাণ। আৰু ছাত্ৰ কল্যাণৰ গুৰু হৈ মই কিন্তু বহুত কাম কৰিলোঁ। তেতিয়া নেহুত হোষ্টেল সেনেকৈ হোৱা নাছিল, মই হোষ্টেলৰ কাৰণে ইউ জি চিৰ ওচৰত যুদ্ধ কৰি বৰঞ্চ টকা আনিছোঁ, আনি হোষ্টেল কৰিছোঁ। সেই এপাহতে মই প্ৰথম ৱাৰ্ডেনো, হোষ্টেলৰ ৱাৰ্ডেনো হৈছোঁ। কিন্তু মোৰ দিনতে ছোৱালী হোষ্টেলো হ'ল, এই ডিন ষ্টুডেণ্টছ ৱেলফেয়াৰ থকা সময়তে হৈ আৰু এটা ডাঙৰ কাম কৰিলোঁ, যিটো আমাৰ যিটো কেম্পাছ নেহৰুৰ বৰ্তমান, সেই সময়ত সিমান ডাঙৰকৈ হেৰি হোৱা নাছিল। ডিপাৰ্টমেণ্টবিলাক চহৰতে আছিল। এই অসম এৰি অহাৰ পাছত অসমে এৰি অহাৰ ডাঙৰ ডাঙৰ বিল্ডিং কিছুমান আছিল নহয়, সেই বিল্ডিংবিলাকতে কিন্তু আমাৰ ডিপাৰ্টমেণ্টবিলাক চলিছিল। আমাৰ গণিত বিভাগো তেনেকৈ ময়ূৰভঞ্জ ৰজাৰ এটা হেৰি গেষ্ট হাউচ আছিল, বিৰাট ডাঙৰ, তাত আৰম্ভ হৈছিল। গণিত আৰু ইংৰাজী তাতেই আৰম্ভ হয় দুয়োটা একেবাৰে।
3: তেতিয়াতো আৰু এনেকুৱা এটা নিৰ্দিষ্ট কেম্পাছ নাছিলতো,
4: নাই মাটি দিছিল, মাটি অধিগ্ৰহণ কৰিছে, কেম্পাছ হোৱা নাছিল। তাৰপিছত অৱশ্যে বিজনী ৰজাৰ যিটো কেম্পাছ, ৰজাবিলাকৰ শ্বিলঙত সেনেকৈ কেম্পাছ আছিল, সেই কেম্পাছটো নেহুই কিনি লয়, কিনি লৈ এই মোৰ ডিন ষ্টুডেণ্টছ ৱেলফেয়াৰ অফিচটো তাতে আছিল, বিজনী কমপ্লেক্স বুলি কয়, ভাগ্যকুল বুলি এটা জেগাত, তাতে তাতে তৈয়াৰ হৈছিল। গতিকে সেইটো কৰি মই যথেষ্ট কাম কৰিব পাৰিলোঁ। সেইটোৰ পিছতে কিন্তু আৰু এটা হেৰি হ'ল, মোৰ ডিষ্টেঞ্চ এডুকেশ্যন আৰম্ভ হ'ল ইতিমধ্যে, তাৰমানে ইগনোৰ প্ৰথম উত্তৰ পূবৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰটো নেহুত দিলে। তে ডিষ্টেঞ্চ এডুকেশ্যন হওঁতে ভি চিয়ে মোক মাতি নি, তেতিয়া নতুন ভি চি হৈছে, কৈছে যে তুমি এই ডিপাৰ্টমেণ্টটো হেৰি কৰা।
3: তেতিয়া ডিষ্টেঞ্চ এডুকেশ্যনৰ ধাৰণাটো নতুন নিশ্চয় তেতিয়া,
4: তেতিয়া একেবাৰে
3: নতুন হয়।
4: কিন্তু যিয়ে নহওক, মই চণ্ডীগড়ত সেই কোৰ্চ লওঁতে কিন্তু ডিষ্টেঞ্চ এডুকেশ্যন সম্পৰ্কে পঢ়িছিলোঁ, সেইটো অভিজ্ঞতা মোৰ আছিল আচলতে। আৰু সেই কথাটো ফিজিক মই কৈছিলোঁ বোধহয়, গতিকে ফিজিয়ে জানে, জানি ডিষ্টেঞ্চ এডুকেশ্যন হেৰি কৰিলে। আৰু ডিষ্টেঞ্চ এডুকেশ্যনৰ প্ৰথম যিবিলাক মোৰ ছাত্ৰ, তুমি আচৰিত হ'বা, আই এ এছ অফিচাৰ, গভৰ্ণমেণ্টৰ যিবিলাক
3: অফিচাৰ,
4: মেনেজ, মানে প্ৰথম কোৰ্চ আছিল মেনেজমেণ্ট, মেনেজমেণ্টত সেই আই এ এছ অফিচাৰ, এই অফিচাৰবিলাক আই এ ছাত্ৰ হ'ল। আৰু সেইটোত মোৰ খুব লাভ হ'ল যে মই সংযোগ মানুহৰ লগত হেৰি হ'ল, চিফ ছেক্ৰেটাৰী মোৰ ষ্টুডেণ্ট আছিল
3: বিশ্ববিদ্যালয়ৰ, যিটো ধৰক মানে সাধাৰণ শৈক্ষিক পৰিৱেশ, তাৰ পৰা অকণমান বহলকৈ যোৱাৰ সুযোগ এটা পালে, বিভিন্ন মানুহ লগ পালে ডিষ্টেঞ্চ এডুকেশ্যনৰ যোগেদি।
4: হেৰি হৈ এতিয়াও ইগনোৰ চেণ্টাৰ আছে, এতিয়া কিন্তু নিজাকৈ তাহাঁতৰ হেৰি হৈছে, চেণ্টাৰ তৈয়াৰ হৈছে একেবাৰে।
3: তাৰমানে এই নতুন বিশ্ববিদ্যালয়খনৰ আৰম্ভণিৰ পৰা আপুনি এনেকুৱাকৈ বিভিন্ন ধৰক আৰু গণিতৰ শিক্ষকৰ উপৰিও সঞ্চালক হিচাপে কাম কৰিলে, হোষ্টেলৰ অধীক্ষক হ'ল, এই ধৰণে আপুনি গোটেই শ্বিলঙৰ শিক্ষা ব্যৱস্থাটোৰ লগত আপুনি জড়িত
4: হ'লোঁ। ইতিমধ্যে অৱশ্যে মেঘালয় চৰকাৰে যিকোনো হেৰিতে গণিতৰ লগা হ'লে মোৰ পৰামৰ্শ লৈছিল, সেইটো কিন্তু ঠিক।
3: গতিকে তাতে মাটি কিনি আপুনি ঘৰ ইতিমধ্যে বনালে, গতিকে আপোনাৰ এটা তাত স্থায়িত্ব আহি গ'ল, আৰু স্থায়িত্ব হোৱাৰ লগে লগে শৈক্ষিক, সামাজিক, সাংস্কৃতিক এই গোটেই সম্পৰ্কবিলাক তাত তৈয়াৰ হ'ল।
4: এইখিনিতে ক'ব লাগিব, সেই সময়ত শ্বিলঙৰ অসমীয়া সমাজখন অতি ধনী সমাজ আছিল আচলতে। আৰু তাত তেতিয়াও মই প্ৰথম যাওঁতে মেঘালয় হোৱা নাই, তেতিয়া অসমৰ ধ্বজাবিলাক তাত আছে, সকলোকে লগ পাইছোঁ। আৰু যিকোনো কাৰণতে নহওক, সাংস্কৃতিক অনুষ্ঠানবিলাকত মই জড়িত হৈ
3: পৰিছোঁ। গতিকে শ্বিলঙৰ অভিজ্ঞতাটো আপোনাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ
4: গুৰুত্বপূৰ্ণ
3: আমাৰো ভাল লাগিল, গোটেই আমাৰ ভৈয়ামৰ পৰা গৈ পেলাই পাহাৰীয়া ঠাইখনত, সেই সমাজখনত আপুনি আত্মপ্ৰতিষ্ঠাও কৰিলে, অৰিহণা যোগালে, গতিকে এইখিনি শুনি বৰ ভাল লাগিল ছাৰ। আজিলৈ আমি ইয়াতে সামৰোঁ, ধন্যবাদ ছাৰ।
4: ধন্যবাদ।
2: ইমান পৰে সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানত বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, লেখক আৰু গৱেষক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মকথাৰ চতুৰ্থ খণ্ড শুনিলে। কথা বতৰাত ভাগ ল'লে ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
1: ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও, শুনাবলৈ লৈছোঁ সৌজন্যমূলক সাহিত্য অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব মঞ্জুৰাণী লস্কৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎকাৰ গ্ৰহণ কৰিছে মণ্টুমণি বৰায়।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো আকাশবাণী নগাঁও কেন্দ্ৰৰ এটি বিশেষ অনুষ্ঠান সৌজন্যমূলক সাহিত্য। প্ৰিয় শ্ৰোতা, সৌজন্যমূলক সাহিত্যৰ শিতানত আমি বিশেষকৈ একো একোখন গ্ৰন্থ বা ততোধিক গ্ৰন্থৰ বিষয়ে আলোকপাত কৰোঁ আৰু এই অনুষ্ঠানত আমি লেখকৰ সৈতে আমি অন্তৰংগ আলাপ কৰিবলৈ প্ৰয়াস কৰোঁ, যাৰ জৰিয়তে তেওঁৰ সেই গ্ৰন্থখন বা তেখেতৰ বিষয়ে আমি শ্ৰোতাৰ ওচৰত তুলি ধৰিব পাৰোঁ। আজি সৌজন্যমূলক সাহিত্যৰ এই বিশেষ অনুষ্ঠানটিত আমাৰ লগত আছে এগৰাকী বিশিষ্ট সাহিত্যিক তথা শিক্ষাসেৱী মঞ্জুৰাণী লস্কৰ বাইদেউ। আমি মঞ্জুৰাণী লস্কৰ বাইদেউৰ শেহতীয়া দুখন গ্ৰন্থৰ বিষয়ে আমি আলোকপাত কৰিম। সেয়া হৈছে বিয়া উৰুলি আৰু বিয়ানাম, এখন এখন তুলনি বিয়া আৰু বিয়ানামৰ সংকলন, আন এখন গ্ৰন্থ একাজলি শীৰ্ষক প্ৰবন্ধ সংকলন। আমি এই দুইখন গ্ৰন্থৰ বিষয়ে আলোকপাত কৰাৰ পূৰ্বে আমি বাইদেউৰ অন্যান্য কেইবাখনো গ্ৰন্থ আছে, আমি সেই সম্পৰ্কেও আমাৰ শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আহক আমি বাইদেউৰ সৈতে প্ৰথমে চিনাকি হওঁ। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: কামপুৰ বৰকলা, এই বৰকলাতে আপোনাৰ ঘৰ, আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু এই যে সাহিত্য চৰ্চা আপুনি কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ কৰিছিল?
1: নমস্কাৰ, মই বৰকলা বোৱাৰী, কামপুৰৰ জীয়াৰী আৰু মোৰ কৰ্মস্থলী হৈছে কামপুৰ। কামপুৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় 1981 চনৰ 5 ছেপ্টেম্বৰত শিক্ষকতা জীৱনৰ পাতনি মেলি 2017 চনৰ 31 ডিচেম্বৰত মোৰ কৰ্মজীৱনৰ সামৰণি মাৰোঁ। আৰু সেই কৰ্ম কৰি থাকোঁতে মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই যাবলৈ প্ৰয়াস কৰিছিলোঁ। কিমানখিনি গৈছোঁ নাজানো। মোৰ এটা সুবিধা হৈছিলে ইংৰাজী এটা প্ৰশিক্ষণ লোৱা। সেই প্ৰশিক্ষণৰ যিখিনি মই পালোঁ সেই বস্তুখিনি মই মোৰ ছাত্ৰ ছাত্ৰীসকললৈ আনিবলৈ যত্ন কৰিছিলোঁ।
0: হয় বাইদেউ, আপুনি ইংৰাজী বিষয়ে অলপ জনাৰ কথাটো কৈছিলে বা শিকাৰ সেইটো সৌভাগ্যটো হৈছিলে। আপোনাৰ এখন গ্ৰন্থ পাইছোঁ, টিচিং লাৰ্ণিং মেথড অৱ ইংলিছ গ্ৰামাৰ ফৰ নিউ লাৰ্ণাৰ, এইখনৰ বিষয়ে থ্ৰুতে কওকচোন।
1: এইখন হৈছে মই ছাত্ৰ ছাত্ৰীৰ মাজলৈ যেতিয়া ট্ৰেইনিঙত পোৱা এনেও পঢ়াখিনিও লৈ আহিবলৈ বিচাৰিছিলোঁ।
0: হয়।
1: তেতিয়া মোৰ ল'ৰাকেইটাই কৈছিলে, মা এইখন আপুনি ছাত্ৰ ছাত্ৰীক মানে ক্লাছৰুমত দিয়াতকৈ যদি লিখিত কিতাপ কৰে তেতিয়া প্ৰজন্ম পিছত প্ৰজন্ম ছাত্ৰ ছাত্ৰীয়ে পাব। আৰু সিহঁতৰ যিটো প্ৰেৰণা উৎসাহ তাৰ বাবেই মই এই টিচিং লাৰ্ণিং মেথড অফ ইংলিছ গ্ৰামাৰ ফৰ নিউ লাৰ্ণাৰ প্ৰকাশ পালে।
0: হয়, এইটো এটা খুব ভাল কথা। আৰু এইখন যিহেতু পূৰ্বতে প্ৰকাশ পাইছে আৰু এইখনৰ বহুল প্ৰচাৰ হোৱাটো বিচাৰিছোঁ, কোনোবা প্ৰকাশকে যদি প্ৰকাশ কৰে সেইটো আৰু এটা ভাল কথা হ'ব। ইয়াৰ পিছতে আপোনাৰ আমি আন এখন গ্ৰন্থলৈ যাওঁ, বিশেষকৈ আপোনাৰ মৌলিক গ্ৰন্থৰ কাষলৈ আহিম। এইখন এখন একাডেমিকেল গ্ৰন্থ। আমি এবাৰ পাইছোঁ যে আপোনাৰ দুখন কুইজৰ হাত পুথি, অকনিৰ কুইজ প্ৰথম আৰু অকনিৰ কুইজ দ্বিতীয়, এই দুখন গ্ৰন্থ কেনেকৈ লিখা

0: কথাটো মনলৈ আহিল।
1: আমি সচৰাচৰ বিদ্যালয়ত যেতিয়া উদযাপন দিৱস পাতোঁ, ৰাভা দিৱসেই হওক, জ্যোতিপ্ৰসাদেই হওক, মহাত্মা গান্ধীয়েই হওক, সেই উদযাপন দিৱসৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমি জ্ঞান দিবলৈ চেষ্টা কৰাৰ লগতে সেই বস্তুখিনি মই লিখি ৰাখিছিলোঁ। আৰু লিখি ৰাখি ভাবিলোঁ সেইখিনি যদি মই এখন কিতাপ আকাৰে প্ৰকাশ কৰিব পাৰোঁ। কুইজ কুইজ বুলি ক'লে ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে, কিন্তু প্ৰশ্ন আচলতে প্ৰশ্ন উত্তৰ, আৰু তেওঁলোকক অতি সহজ কৰিবৰ কাৰণে, আগ্ৰহ জন্মাবৰ বাবে মই অপনি কুইজ প্ৰথম খণ্ড, দ্বিতীয় খণ্ড। প্ৰথম খণ্ডত আছিলে মোৰ দুজন ব্যক্তি, মহাত্মা গান্ধী, জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ছাত্ৰ ছাত্ৰীয়ে মানে বেছি ভলিউম হ'লে বেয়া পায় বুলি মই সৰু সৰুকৈ লিখি, দ্বিতীয়খনত আছিলে মোৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, বিষ্ণুপ্ৰসাদ ৰাভা আৰু লক্ষ্মীনাথ বেজবৰুৱা,
0: এওঁলোকৰ বিষয় কি যিখিনি কুইজ আছে।
1: আচলতে
0: যদি আমি চাওঁ, এই দুখন গ্ৰন্থ সংগ্ৰহ কৰিলে তেওঁলোকে ধৰক জানিবলগীয়াখিনিতো জানিলেই কুইজ আকাৰে। তদুপৰি মহাত্মা গান্ধী, জ্যোতিপ্ৰসাদ আগৰৱালা, দ্বিতীয় খণ্ডত সৰ্বপল্লী ৰাধাকৃষ্ণন, বিষ্ণুপ্ৰসাদ ৰাভা আৰু সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে তেওঁলোকে যদি এখন বিশেষ ৰচনাও লিখিব খোজে, নিশ্চয়কৈ সহায়
1: নিশ্চয় সহায় হ'ব।
0: এইটো এটা খুব ভাল কাম হৈছে। আপোনাৰ সৈতে আপোনাৰ গ্ৰন্থসমূহ মই এতিয়া চাই আছোঁ, চাই থাকোঁতে লক্ষ্য কৰিছোঁ আৰু এখন আপুনি ব্যতিক্ৰমী কাম কৰিছে, যেনেকৈ আমি আগৰ দুখনৰ কথা পাতিছোঁ, তাৰপিছতে আন এটা ব্যতিক্ৰম হৈছে যে আপুনি কুইজৰ এক সুকীয়া এখন গ্ৰন্থ কৰিছে যিখনৰ নাম দিছে জগতগুৰু শংকৰ মাধৱ কুইজ। এইখনৰ লিখিবলৈ আপোনাৰ কেনেধৰণে আচলতে আপোনাৰ ধাৰণা আহিছিলে?
1: জগতগুৰু শংকৰদেৱক বাদ দি অসমৰ কথা চিন্তাই কৰিব নোৱাৰি। তেখেত ধৰ্মগুৰু, সাহিত্যগুৰু, অংকীয়া নাটৰ গুৰু, কলা সংস্কৃতিৰ গুৰু। গতিকে মই ভাবিছিলোঁ আমি যে স্কুলত মানে শংকৰদেৱৰ তিথি পাতোঁ, তেতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত যদি কুইজ পাতোঁ বা ৰচনা প্ৰতিযোগিতা পাতোঁ, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলে শংকৰদেৱৰ বিষয়ে বেছি জানিব। আৰু শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছে মাধৱদেৱ। শংকৰদেৱৰ লগত সমানে সমানে বুলি ক'লেও ভুল নহ'ব, মাধৱদেৱেও আমাৰ ধৰ্ম প্ৰচাৰত সহায় কৰিছিলে। আৰু অন্যফালে যদি আমি চাওঁ, শংকৰদেৱৰ যিধৰণে মেধাটো প্ৰকাশ পাইছিলে, মাধৱদেৱৰ ক্ষেত্ৰতো, নামঘোষাৰ ক্ষেত্ৰত যদি আমি চাওঁ, কোনো ক্ষেত্ৰত শংকৰদেৱতকৈ কম বুলি মোৰ মনে নধৰে। সেইকাৰণে মই কুইজখনৰ নাম দিলোঁ জগতগুৰু শংকৰ মাধৱ কুইজ, আৰু ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি মোৰ এই সামান্য প্ৰচেষ্টা।
0: এইটো নিশ্চিতভাৱে আচলতে উপকৃত হ'ব। আপোনাৰ এই গ্ৰন্থখিনি আচলতে এটা বহুল প্ৰসাৰ হোৱাটো আমি কামনা কৰিছোঁ। আপোনাৰ আৰু কেইখনমান গ্ৰন্থ আছে, ইয়াৰ পিছতে আমি লক্ষ্য কৰিছোঁ এগৰাকী শিশু সাহিত্যিক হিচাপেও কিন্তু আপুনি খুব ভাল কাম কৰিছে। আমি দুখন গীতি কবিতাৰ দৰে দুখন আমি কিতাপ পাইছোঁ। এখন হৈছে গাই গাই শিকো আহা আৰু গাওঁ আহা শিকো আহা। এই দুখন মোৰ ভাল লাগিছে। যেনে আপোনাৰ এই প্ৰথম যিখন আছিলে গাই গাই শিকো আহা, ইয়াতে আপোনাৰ প্ৰথম যদি কবিতাটো চাওঁ অ আ, এই বিষয়ক ধাৰণাটো ল'বলৈ যাওঁতে অৰ পৰা মানে যিখন আমাৰ অফলাখন যিখন স্বৰবৰ্ণ, অকণে খাই অমিতা অমৰা, আমি আগতে অকণে আনে অমিতা আমিনা আনে এনেকৈ পাইছোঁ বেলেগ কথা, কিন্তু আপুনি অলপ বেলেগ ধৰণে লিখিছে, অকণে খাই অমিতা অমৰা, মতা গৰু পোৱালিক কয় দমৰা, আইতাই দিব আমলখি আম, আমি সকলোৱে ফগাই খাম, ইমনে আনিলে বালি ইটা, ঘৰ সাজিবলৈ লাগে খুটা, ঈগল চৰাই ওপৰত উৰে, সকলোকে স্ৰজিলে ঈশ্বৰে, উট হ'ল মৰুভূমিৰ বাহন, জুয়ে কৰে সকলোকে দাহন। এনেকৈ গৈ গৈ আপুনি শেষত লিখিছে, ওজা ছাত্ৰ হ'বলৈ যত্ন কৰিবা, ভাদ মাহত ওলকচু খাবলৈ নাপাহৰিবা, ঔষধ খাবা ডাক্তৰৰ মতে, ঔটেঙা খাবা জীয়া বৰালিৰ সৈতে। এই যে ধৰক বৰ সুন্দৰকৈ চন্দ্ৰবদ্ধভাৱে আপুনি যি দুখন কিতাপ আপুনি ৰচনা কৰিলে, এই দুখনৰ বিষয়ে থ্ৰতে কওকচোন।
1: গীতি কবিতা বুলি ক'লে মই এজন ব্যক্তিৰ নাম ল'ব লাগিব, অভয় বৰুৱা ছাৰ, কবি সন্মিলনৰ সভাপতি। তেখেতক লগ পাওঁতে ক'লে, মাও মনলৈ জীয়াহে লিখিবাচোন। মই ভাবিলোঁ ছাত্ৰ ছাত্ৰীক অফলাৰ লগত চিনাকি হ'বলৈ যদি ভাবোঁ, তেতিয়া গীতৰ জৰিয়তে সিহঁতক শিকালে সিহঁতে ভাবিব আমি শিকা নাই, গীতহে গাইছোঁ। সেই উদ্দেশ্য আগত ৰাখি পেলাই ছাৰৰ কথাটোৰ মতেই মই গাই গাই শিকো অহা উপনি গীতি কবিতাখন লিখিলোঁ। আৰু গীত মানে আমাৰ নিচুকনি গীতটো সকলোৱে ভাল পায়, যিকোনো গীতৰ প্ৰতি বিশেষকৈ শিশুসকল আকৃষ্ট হয়। গতিকে মোৰ শিশুসকলক কিছুমান অৰ্হতাৰ ওপৰত বেছ কৰি পেলাই সেই গীতি কবিতাখন মই লিখিলোঁ।
0: এইখিনিতে আমি আপোনাৰ আন এখন কিতাপ পাইছোঁ, ভক্তিৰ মহিমা। ভক্তিৰ মহিমা বুলি কওঁতে মই প্ৰথমতে ভাবিছিলোঁ খুব আধ্যাত্মিক বিষয়ৰ আপুনি এখন তত্ত্বকথাৰ গ্ৰন্থ লিখিছে নেকি, পিছত মই ভিতৰলৈ সোমাই গৈ দেখিছোঁ যে খুব এটা সুকীয়া কাম কৰিছে। বহুতেই সাধু লিখে, শিশুৰ কাৰণে উপযোগীকৈ কাহিনী বা সাধু লিখে। আপুনি নিশ্চয় শিশুসকলক বা কিশোৰ কিশোৰীসকলক উদ্দেশ্যে এই কামটো কৰিছে নেকি, য'ত প্ৰতিটো কাহিনী মানে ভক্তি বিষয়টো সোমাই আছে আৰু শ্ৰদ্ধাৱান লভতে জ্ঞানম বুলি এষাৰ কথা আছে, ভক্তি থাকিলেহে আচলতে সকলোৱে কিবা এটা ভাল কৰিব পাৰে, ভাল চিন্তাত আগবাঢ়ি যাব পাৰে, য'ত ভক্তি থাকিব লাগিব। এই গ্ৰন্থখনৰ অৰ্থাৎ ভক্তিৰ মহিমা শীৰ্ষক এই গ্ৰন্থখনৰ বিষয়ে কওকচোন।
1: মোৰ বিবেকে কয় ভক্তি হৈছে আধ্যাত্মিক এটা শক্তি আৰু ভক্তিতে মহান শক্তি জড়িত হৈ আছে। মোৰ নাতিৰ 5 বছৰ জন্মদিনত মই ভাবিলোঁ তাক এইখন কিতাপ উপহাৰ দিওঁ, কাৰণ আমি মহাভাগৱত মহাভাৰত ৰামায়ণত পাইছোঁ কিছুমান, প্ৰহ্লাদৰ কথা পাইছিলোঁ, প্ৰহ্লাদে 5 বছৰত ভক্তি কৰে ঈশ্বৰক। গতিকে এই 5 বছৰ মানে কম বয়সৰ পৰাই যদি আমি শিশুসকলক ভক্তিৰ ভাৱত, তেওঁলোকৰ অন্তৰ যদি ভক্তিৰ ভাৱটো জাগ্ৰত কৰিব পাৰোঁ, তেতিয়াহ'লে তেনে শিশুৱে সমাজত বিপদগামী হ'ব নোৱাৰে, সঁচা অৰ্থত এজন মানুহ হ'ব। সেই উদ্দেশ্য আগত ৰাখি অকল মোৰ নাতি বুলিয়ে নহয়, মই সকলো নাতিৰ হাততে এইখন দিবলৈ বিচাৰিছোঁ। তাত মই উল্লেখ কৰিছোঁ প্ৰহ্লাদৰ হৰি ভক্তিৰ কথা, ধ্ৰুৱৰ ভক্তিৰ কথা, ঠিক সেইদৰে একলব্য গুৰু ভক্তিৰ কথা, ৰামৰ পিতৃভক্তিৰ কথা, লাচিত বৰফুকনৰ দেশভক্তিৰ কথা, ৰাম ভক্তি হনুমানৰ কথা, সতীৰ জয়মতীৰ কথা, মানে সকলো আচলতে ভক্তিটোতে শক্তি সোমাই থাকে আৰু তেওঁলোকে সেই শক্তিৰ মহিয়ান হৈ পেলাই আমাৰ ওচৰত একো একোজন মহান ব্যক্তি হিচাপে পৰিচিত হৈছে। আৰু মোৰ মানস আমাৰ শিশুসকলক অতি কম বয়সতে এনেকুৱা যদি ভক্তিমূলক কথাবোৰ কওঁ, সিহঁতেও অন্তৰত ভক্তিৰ ভাৱ জাগৰণ হ'ব আৰু সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সেইকেইজনক বাদ দি আমি একোৱেই কৰিব নোৱাৰোঁ। পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ প্ৰতি যেতিয়া এজন শিশুৰ মনত ভক্তিভাৱ থাকিব, সেই শিশুটো কেতিয়া বিপদগামী হ'ব নোৱাৰে। সেই উদ্দেশ্যৰ আগত ৰাখি এই ভক্তি মহিমা মোৰ নাতিহঁতৰ হাতত তুলি দিয়াৰ প্ৰয়াস কৰিছে।
0: এইখন এখন বৰ সুন্দৰ কিতাপ হৈছে ভক্তিৰ মহিমা। আমি আশা কৰোঁ পাঠকে এই গ্ৰন্থখনো আদৰি ল'ব। আৰু আপোনাৰ 3খন গ্ৰন্থৰ বিষয়ে আমি আলোকপাত কৰিম। আমাৰ শ্ৰোতাই শুনি আছে সৌজন্যমূলক সাহিত্যৰ আমাৰ এই বিশেষ আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠানত মঞ্জুৰাণী লস্কৰ বাইদেউৰ সাহিত্যৰ বিষয়ে আলোকপাত শুনি আছে। আমি পৰৱৰ্তী গ্ৰন্থকেইখনৰ আলোচনালৈ যাওঁ। এইখিনিতেই আমি শ্ৰোতাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, যিসকল ব্যক্তি তথা লেখকে বা প্ৰকাশকে তেওঁলোকৰ গ্ৰন্থসমূহ আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে পৰিচয় কৰা আলোকপাত বা অৱলোকন কৰাব খোজে, আমাৰ এই সৌজন্যমূলক সাহিত্যৰ অনুষ্ঠানতে আপোনালোকে যোগাযোগ কৰিব পাৰিব, আকাশবাণী নগাঁও কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ গ্ৰন্থসমূহো প্ৰচাৰৰ ক্ষেত্ৰত আমি নিশ্চয়কৈ সহযোগ কৰিম। আহক শ্ৰোতাসকল, আমি মঞ্জুৰাণী লস্কৰ বাইদেউৰ ওচৰলৈ আমি পুনৰ ঘূৰি যাওঁ। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ।
0: হয়, আপোনাৰ কেইবাখনো গ্ৰন্থৰ বিষয়ে আলোচনা কৰিছোঁ। এখন মই সুকীয়া গ্ৰন্থ দেখিছোঁ, অপৰাজেয়। আৰু খন্তেক আগতে গম পালোঁ যে এইখন গ্ৰন্থৰ এটা সুকীয়া বৈশিষ্ট্য আছে, ইয়াক কাহিনী কওক, গল্প কওক, উপন্যাস কওক, এনেগৰাকী ব্যক্তিৰ কথা অপৰাজেয়ত আছে। যেতিয়া পাকিস্তানৰ যুদ্ধ হৈছিল আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ সময়ত এগৰাকী ভাৰতীয় সৈনিক, যি আকৌ মানে এগৰাকী অসমীয়া,
1: অসমৰ বৰকুলা,
0: হয় নগাঁও জিলাৰ বৰকুলাৰ, আপুনি অপৰাজেয়ৰ এই কওকচোন। আৰু আমি আপোনাৰ পৰাই অলপ আগতে গম পাইছিলোঁ যে তেওঁ বৰ্তমানো জীৱিত, অকণমান কওকচোন থ্ৰুতে এই ইয়াৰ কাহিনীটো।
1: অপৰাজেয়ৰ মূল ব্যক্তিজনে হৈছে আমাৰ বৰকুলা, এতিয়া উজনি চুক বুলি কয়, পূব বৰকুলা মহেশ ডেকা। তেখেতৰ মুখত মই পাকিস্তানৰ যুদ্ধৰ যি বিভীষিকা শুনিছিলোঁ আৰু শুনাৰ পিছত মই এইটো লিখিবলৈ খুব মন গ'ল। আৰু এইকাৰণে মন গ'ল যাতে তেখেতৰ হাততে মই তেখেতৰ বীৰগাথাখিনি তুলি দিব পাৰোঁ। আৰু সেই উদ্দেশ্যৰ আগত ৰাখিয়ে 2025 চনৰ 15 আগষ্টত বৰকুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতৰ হাততে অপৰাজেয়ৰ এই বীৰগাথা কাহিনীভাগ তেখেতৰ দ্বাৰা উন্মোচনৰ ব্যৱস্থা কৰিলোঁ।
0: নিশ্চয় অপৰাজেয় এই গ্ৰন্থখন পঢ়িব লাগে আৰু তেখেত জীৱন্ত অৱস্থাতে আপুনি তেখেতৰ এই গোটেই কাহিনীটো লিখি তেওঁৰ হাতেৰে উন্মোচন কৰা, ই এক মানে ব্যতিক্ৰম বুলিয়ে ক'ব লাগিব, খুব গুৰুত্বপূৰ্ণ কাম হৈছে। তেখেতৰ আমি দীৰ্ঘ কামনা কৰিছোঁ, মহেশ ডেকাত নহয় জানো, আৰু আপুনি এইটো খুব ভাল কাম কৰিলে। মই আশা কৰোঁ অপৰাজেয় এই কাহিনী বা উপন্যাসখনো আমাৰ শ্ৰোতাসকলে পঢ়িব। আমি মূল গ্ৰন্থ দুখনৰ কাষলৈ এতিয়া আহিছোঁ বাইদেউ। যোৱা ৰাভা দিৱস অৰ্থাৎ 20 জুন তাৰিখে 2026 চনৰ 20 জুন তাৰিখে আপোনাৰ নিশ্চয় এই গ্ৰন্থ দুখন উন্মোচন হৈছে। গ্ৰন্থ দুখনৰ বিষয়ে প্ৰথমে অলপ সংক্ষেপে কওকচোন, ক'ত কেনেকৈ উন্মোচন হৈছিল।
1: ৰাভা দিৱস 20 জুন আৰু সেইদিনা হৈছে আমাৰ প্ৰেৰণা দিৱসো আমাৰ লেখিকাই পাতে। কামপুৰ লেখিকা শাখাৰ মই আজীৱন সদস্যা আৰু লেখিকা শাখাই মোক প্ৰকাশ কৰিছিলে কিতাপখনো আৰু উন্মোচনো দিহা কৰিলে। আৰু এই একাঁজলি হৈছে

0: মোৰ এখন প্ৰবন্ধ সংকলন। মই মানে নিয়মীয়া বাৰ্তাত শিক্ষা বিষয়ে বিভিন্ন প্ৰবন্ধ লিখিছিলোঁ, প্ৰকাশ হৈছিলে। ছাত্ৰ ছাত্ৰী উপকৃত হোৱা ফোনযোগে মোক অৱগত কৰাইছিলে। বহুত ছাৰে ফোন কৰি মোক লিখি যাবলৈ কৈছিলে। মোৰ এই দুৰ্ভাগ্য, সেইখিনি মই সংৰক্ষণ কৰিব নোৱাৰিলোঁ, কাৰণ ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ নি ঘূৰাই নিদিলে। এতিয়া মই ভাবিলোঁ মোৰ হাতত যিকেইটা প্ৰবন্ধ আছে, বিভিন্ন আলোচনীত প্ৰকাশ পোৱা, অসমৰ বাতৰি কাকততো প্ৰকাশ পাইছে, সেইখিনি মই একগোট কৰা মানস কৰি একাঁজলি প্ৰবন্ধ সংকলনৰ প্ৰকাশৰ দিহা কৰিলোঁ। আৰু প্ৰকাশৰ দায়িত্ব বহন কৰিলে কামপুৰ লেখিকা শাখাই, আৰু উন্মোচনৰ দিহা কৰিলে তাতে তেওঁলোকে।
1: আৰু গ্ৰন্থখন আপুনি উৎসৰ্গা কৰিছে দেউতা প্ৰয়াত তুলাৰাম লস্কৰ আৰু মা প্ৰয়াত হেমকান্তি লস্কৰ শ্ৰীচৰণত আপুনি গ্ৰন্থখন উৎসৰ্গা কৰিছে। আৰু গ্ৰন্থখনৰ বিষয়ে শুভেচ্ছাবাণী লিখিছে, আমি ইয়াত পাইছোঁ যে প্ৰতাপ সিং, তেখেত বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ। আন এটি পাইছোঁ শুভেচ্ছাবাণী বিষ্ণু প্ৰসাদ লস্কৰ, তেখেত এগৰাকী শিক্ষক। আৰু একলমত আপুনি আপোনাৰ কথাখিনি লিখিছে, কিন্তু আমাৰ শ্ৰোতাৰ কাৰণে আচলতে প্ৰবন্ধ সংকলন বিভিন্ন সময়ত বিভিন্ন বিষয়ক প্ৰবন্ধ সংকলন থাকে, এই একাঁজলি শীৰ্ষক প্ৰবন্ধ সংকলনখনতনো কি কি বিষয় ইয়াত সন্নিৱিষ্ট হৈছে, যিখিনি বিষয় আচলতে আমি জানিবলগীয়া, বা ইয়াতে মঞ্জুৰাণী লস্কৰ বাইদেৱে কেনেকৈ তাত নতুন দৃষ্টিভংগী প্ৰদান কৰিছে, সেইখিনিও চাবলৈ বা এই চাই শ্ৰোতাই গ্ৰন্থখন পঢ়িবলৈ নিশ্চয় আগ্ৰহ প্ৰকাশ কৰিব। কাৰণ বিষয় বৈচিত্ৰ ইয়াত লক্ষ্য কৰিছোঁ। গ্ৰন্থখনৰ সূচীপত্ৰখন যদি আমি এবাৰ শ্ৰোতাক জনাব পাৰোঁ, ধৰক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অৱদানসমূহ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ আৰু ৰাস মহোৎসৱ, আনিটি প্ৰবন্ধ বিহু সংস্কৃতি, আনিটি নিচাযুক্ত দ্ৰব্যই সমাজলৈ বিশৃংখলতা আনে, আনিটি প্ৰবন্ধ হৈছে বিয়া উৰুলি আৰু বিয়াৰ লোকাচাৰ, অসমীয়া সমাজ জীৱনত প্ৰচলিত মৌখিক সাহিত্য, বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতিৰ খলকনিত মই, শিশুৰ নৈতিক মূল্যবোধ গঢ়াত পিতৃ মাতৃ তথা পৰিয়ালৰ কৰণীয়, ৰঙালী বিহু আৰু অসমীয়া সমাজ, বিদ্যালয়ত মাতৃ তথা অভিভাৱিকা সভাৰ আৱশ্যকতা, এইটো এটা সুকীয়া বিষয়, আজিৰ তাৰিখত এইটো খুবেই গুৰুত্বপূৰ্ণ, প্ৰেৰণা আত্মবিশ্বাস আৰু ছাত্ৰ ছাত্ৰী, শিশুৰ বিকাশত মাতৃৰ ভূমিকা, ৰাসোৎসৱ, স্বাৱলম্বিতাৰ দিশত গাঁৱলীয়া নাৰী, মোৰ ভাৱনাত প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, শংকৰদেৱ বিদ্যা নিকেতন আৰু সংস্কাৰ যোজনা কাৰ্যক্ৰম, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ইংৰাজী ভাষা, শৰ্মিষ্ঠা প্ৰীতম মই আৰু মোৰ ছাত্ৰ ছাত্ৰী, লস্কৰ পৰিয়ালৰ বা লস্কৰ সংঘৰ বোৱাৰী, বিপ্লৱী সত্তাত কলা সংস্কৃতিৰ জোৱাৰ, ছাত্ৰ ছাত্ৰীৰ উত্তৰণত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা, নাৰী দিৱস আৰু নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন শিক্ষক দিৱস আৰু শিক্ষাগুৰুসকল, যথেষ্ট বিষয় বৈচিত্ৰৰে আপুনি এই গ্ৰন্থখন কৰিছে। এই গ্ৰন্থখনৰ বিষয়ে আপুনি পাঠকক কিবা ক'ব নেকি আমাৰ শ্ৰোতাৰ জ্ঞাতাৰ্থে?
0: আচলতে মই ভাবোঁ পাঠকসকল মোতকৈ বেছি অভিজ্ঞ। মই সামান্য কেইটামান যিখিনি নিলিখিলে মই নহ'ব বুলি ভাবিলোঁ, সেইখিনিয়ে মই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ। আৰু মোৰ বিশেষকৈ এটাই মোৰ লক্ষ্য, মই ছাত্ৰ ছাত্ৰীক কেনেকৈ আগুৱাই আনো, গতিকে মোৰ ইয়াত শিক্ষা বিষয় প্ৰবন্ধও আছে।
1: আপোনাৰ আন এখন গ্ৰন্থ বিয়া উৰুলি আৰু বিয়ানাম, ইয়াতে আপুনি বেটুপাততে সংযোজন কৰিছে তুলনী বিয়া আৰু বিয়ানামৰ সংযোজন বুলি, এই গ্ৰন্থখনৰ বিষয়ে কওকচোন অকণমান।
0: বিয়া উৰুলি বিয়ানামৰ কথা ক'বলৈ গ'লে মই বুকলেণ্ডে পতা এটা প্ৰতিযোগিতাৰ কথা ক'ব লাগিব। সেই প্ৰতিযোগিতাত ময়ো অংশগ্ৰহণ কৰিছিলোঁ আৰু বুকলেণ্ড প্ৰজ্ঞা সাধনা বঁটা লাভ কৰিছিলোঁ। তেতিয়া মই লগ পাইছিলোঁ লক্ষীনন্দন বৰা ছাৰক। ছাৰে বৰ ভাল পাইছিলে মোৰ যদিও সৰু সৰু কিতাপ, তেওঁ এই কিতাপখিনি উদ্দেশ্য ধৰ্মী বুলি কৈছিলে। আৰু বিয়া উৰুলি বিয়ানামটো হৈছে আমাৰ লোকগীত লোক সংস্কৃতিৰ এটা মূল্যৱান সম্পদ বুলি কৈছিলে। আৰু তেখেতে মোক কৈছিলে যে তুমি এটা কাম কৰিবা, তাতে তুলনী বিয়া লোকাচাৰ আৰু তুলনী বিয়া নামখিনি যদি সংযোজন কৰিব পাৰা, তেতিয়াহ'লে এই কিতাপখনে পূৰ্ণাংগ ৰূপ পাব। বৰ্তমান ছাৰ আমাৰ মাজত নাই যদিও তেখেতৰ আত্মাৰ প্ৰতি সন্মান জনাই দেৰিকৈ হ'লেও এতিয়া মই বিয়া উৰুলি বিয়া নামৰ লগত তুলনী বিয়া সংযোজন কৰি এইখন দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছোঁ আৰু 20 জুনত কামপুৰ শাখা লেখিকা শাখাতে মোৰ উন্মোচন হৈছে।
1: হয়, এই বিয়া উৰুলি আৰু বিয়ানাম এই গ্ৰন্থখনৰ ইতিমধ্যে লেখিকাই আপোনালোকক জনাইছে যে ইয়াতে বৰবিয়াখনৰ লগতে তুলনী বিয়া, যাক আমি শান্তি বিয়া বুলিও কওঁ, তাৰো নিয়ম নীতি আৰু বিয়ানামখিনি ইয়াত উল্লেখ আছে। আমাৰ পাঠক বা শ্ৰোতাসকলৰ কাৰণে এইখন এখন খুব সংগ্ৰহণীয় গ্ৰন্থ। আপোনাৰ বহুকেইখন গ্ৰন্থৰ ওপৰত আলোকপাত কৰিলেও, বিশেষকৈ শেহতীয়া যিহেতু

0: ইয়া উৰুলি আৰু বিয়া নাম এই গ্ৰন্থখন আৰু প্ৰবন্ধ সংকলন একাঁজলি এই দুইখন গ্ৰন্থ পাবৰ কাৰণে যদি আপুনি শ্ৰোতাসকলক জনায় এটা ফোন নম্বৰ বা আপোনাৰ ফোন নম্বৰটো হ'লেও তেওঁলোকে পোনপটীয়াকৈ আপোনাৰ সৈতে কথা পাতিব পাৰিব, গ্ৰন্থখন ক'ত পাব সেই বিষয়ে জানিব পাৰিব।
1: 9435162065 মোৰ ফোন নম্বৰ,
0: আকৌ কৈ দিয়ক
1: 9435162065। আৰু আপোনালোকে যদি ভাবে পঢ়াৰ কথা তেতিয়াহ'লে এই ফোনত যোগাযোগ কৰিলে মই একাঁজলি এই গ্ৰন্থখন আপোনালোকক দিব পাৰিম।
0: দুইখন গ্ৰন্থই বিয়া উৰুলি আৰু বিয়ানাম। প্ৰিয় শ্ৰোতা, মঞ্জুৰাণী লস্কৰ বাইদেউৱে নিজেই আপোনালোকক জনাইছে তেওঁৰ ফোন নম্বৰ। আৰু একাঁজলি আৰু বিয়া নামৰ এই দুইখন গ্ৰন্থ যদি আপোনালোকে সংগ্ৰহ কৰিব পাৰে এই নম্বৰত যোগাযোগ কৰিব পাৰিব। আমি পুনৰবাৰ এইখিনিতে জনাওঁ যে সৌজন্যমূলক সাহিত্যৰ এই অনুষ্ঠানটি হৈছে আমাৰ যিসকল লেখকৰ গ্ৰন্থ প্ৰকাশ পাইছে সেই গ্ৰন্থৰ ওপৰত আমি আলোকপাতৰ অনুষ্ঠান। আমাৰ আকাশবাণীৰ শ্ৰোতাসকলে শুনি উপকৃত হয়, আশা কৰোঁ যদি কোনোবা তেনেকৈ ইচ্ছুক ব্যক্তি থাকে আপোনালোকৰ গ্ৰন্থও আমাৰ এই অনুষ্ঠানলৈ প্ৰেৰণ কৰিব পাৰিব বা যোগাযোগ কৰিব পাৰিব আলোকপাতৰ বাবে। এইখিনিতেই বাইদেউ আপোনাৰ সৈতে কথা পাতি ভাল লাগিল, আপোনাৰ গ্ৰন্থই পাঠকৰ ওচৰত আদৰ পাওক। ইতিমধ্যে আগৰ গ্ৰন্থসমূহেতো ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আদৰ পাইছে। বিয়া উৰুলি আৰু বিয়ানাম, বিয়ানামৰ সংকলন, আনখন একাঁজলি প্ৰবন্ধ সংকলন পাঠকে আদৰি লওক এই আশাৰে আমাৰ সময় হৈ আহিল এই অনুষ্ঠানৰ, গতিকে আমি প্ৰায় সামৰিব খুজিছোঁ। আশা কৰিছোঁ পুনৰ আপোনাৰ নতুন গ্ৰন্থ লৈ আমি আমাৰ এই একেই অনুষ্ঠানত যাতে সৌজন্যমূলক সাহিত্য আকাশবাণী নগাঁও কেন্দ্ৰৰ এই অনুষ্ঠানত পুনৰ বহি আপোনাৰ নতুন গ্ৰন্থৰ সম্পৰ্কত আলোচনা কৰিব পাৰোঁ সেইটোৱে আমি আশা ৰাখিছোঁ।
1: ময়ো আশাবাদী, মই নভবা নহয়, এতিয়াও তিনিখন গ্ৰন্থ লিখাৰ মানস কৰিছোঁ আৰু এনেকৈ যদি মোৰ সাহস দিয়ে, প্ৰেৰণা দিয়ে, আৰু মোৰ ঘৰৰ পৰা একো অসুবিধা নাই, মোৰ স্বামীয়ে সকলো সহায়ৰ হাত আগবঢ়ায়, গতিকে মই প্ৰভুৱে কিবা কৰিলে পৰ্যায়ক্ৰমে তিনিখনমান গ্ৰন্থ প্ৰকাশৰ কথা ভাবি আছোঁ।
0: ধন্যবাদ, আমাৰ শুভেচ্ছা আপোনালৈ থাকিল।
1: ধন্যবাদ।
0: ধন্যবাদ।

0: সৌজন্যমূলক সাহিত্য অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটিত ভাগ ল'লে বিশিষ্ট শিক্ষক তথা লেখিকা মঞ্জু ৰাণী লস্কৰে। সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে মন্তুমণি বৰাই। শ্ৰোতাসকল, এইখিনিতে আপোনালোকলৈ এটি বিশেষ আহ্বান। আপুনি যদি নিজৰ ৰচিত বা সম্পাদিত কিতাপ, কবিতা অথবা নিজৰ ইউটিউব চেনেল সম্পৰ্কে আমাৰ শ্ৰোতা পাঠকক অৱগত কৰিব বিচাৰে, তেন্তে আকাশবাণী নগাঁও কেন্দ্ৰৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠান আপোনাৰ বাবে এক উৎকৃষ্ট মঞ্চ। অধিক তথ্যৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 9435053214। নম্বৰটো আকৌ কৈছোঁ, 9435053214। আপোনাৰ সৃষ্টিশীলতাক নতুন পৰিসৰ দিয়ক আকাশবাণী নগাঁও কেন্দ্ৰৰ সৈতে। এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ সৰ্পদংশন নিয়ন্ত্ৰণ সম্পৰ্কে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান। অনুষ্ঠানটিত ভাগ লৈছে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় সংযোগৰক্ষী বিষয়া তথা সৰ্পদংশন নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বিষয়া ডাক্তৰ মৃদুল কুমাৰ নাথে।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে, লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি সৰ্পদংশন কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা সৰ্পদংশনৰ সময়ৰ চিকিৎসাখিনি আৰু তাৰ পৰৱৰ্তী সময়ৰ চিকিৎসা, এই সম্পৰ্কে আমি বিভিন্ন কথা পাতিম। আৰু তাৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আজি উপস্থিত আছে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ জিলা নিৰীক্ষণ বিষয়া, লগতে সৰ্পদংশন নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ডাক্তৰ মৃদুল কুমাৰ নাথ। আমি তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ নমস্কাৰ।
2: নমস্কাৰ,
1: ভালে আছে নিশ্চয়?
2: হয়,
1: আকাশবাণী নগাঁৱলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: আৰু ইতিমধ্যে যিহেতু আমি বিষয়টো আজি শ্ৰোতাসকলক অৱগত কৰিছোঁৱে, গতিকে আমি প্ৰথমেই

0: সন করে কিদরে আমি আমাক নিজক রক্ষা করিম বা সাধারণ অর্থত আমি যিখিনি আমার ওচরে পাজরে সাপ দেখি থাকো সেই সাপখিনির বিষয়ে প্রথমে পাতি লব খুঁজিছো।
1: হয়, আপুনি আজি যিটো বিষয় উত্থাপন কৰিছে ই সাম্প্ৰতিক সময়ত খুবেই প্ৰাসংগিক বিষয়, কিয়নো মৌচুমী বতাহৰ আগমনৰ লগে লগেই উত্তৰ পূব ভাৰতৰ লগতে গোটেই ভাৰতবৰ্ষতে এতিয়া বাৰিষা কাল আৰম্ভ হৈছে আৰু এই বাৰিষাৰ কালৰ লগে লগে সৰ্পদংশনৰ যিটো মাত্ৰা সি যথেষ্ট বৃদ্ধি পায়। অন্য সময়তকৈ এই সময়ত সৰ্প বাহিৰলৈ ওলাই আহে আৰু মানুহেও বানপানীৰ কাৰণে হওক বা পানী হৈ যোৱাৰ কাৰণে বাৰিষাত বিভিন্ন সময়ত সাপৰ লগত মুখামুখি হয়, গতিকে সৰ্পদংশনৰ পৰিমাণটো এতিয়া বাঢ়ি যায়। গতিকে এই ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে এইটো খুবেই প্ৰাসংগিক এই সময়ৰ কাৰণে, কাৰণ আমি বিগত এই এমাহৰ পৰা আমি খুব দেখিবলৈ পাইছোঁ আমাৰ হস্পিটেলবিলাকতো নগাঁও জিলাত সৰ্পদংশনৰ পৰিমাণটো খুব বাঢ়ি গৈছে।
0: হয়,
1: গতিকে আমি ৰাইজক আপোনালোকৰ এই অল ইণ্ডিয়া ৰেডিঅ' নগাঁৱৰ জৰিয়তে আহ্বান জনাওঁ, আমি সকলোৱে অলপ সাৱধানে চলিব লাগে, যিহেতু এতিয়া পানীও বাঢ়ি আহিছে, গতিকে আমি খোজ দিওঁতে সদায় সাৱধান হ'ব লাগে, নিজৰ বাৰীতেই হওক বা ৰাস্তা ঘাটতেই হওক।
0: হয় হয়, আৰু সাপ এনেকুৱা এবিধ প্ৰাণী আমি পটককৈ দেখিলেই চিধাই মাৰিবলৈ খেদি যাওঁ নহয় জানো অন্য জীৱ জন্তুৰ তুলনাত, গতিকে সি কিন্তু সাংঘাতিক ধৰণে আমাৰ যিটো প্ৰকৃতিৰ নিয়ন্ত্ৰণ, যিহেতু আমি এবিধ প্ৰাণীয়ে ইবিধ প্ৰাণীৰ লগত আমি নিৰ্ভৰ কৰোঁ নহয় জানো, নিৰ্ভৰশীলতা আমাৰ পৰিৱেশতন্ত্ৰত চলি থাকে, গতিকে সাপ মাৰিলে সি আমাৰ পৰিৱেশতন্ত্ৰত নিশ্চয়কৈ প্ৰভাৱ পেলাব।
1: নিশ্চয় নিশ্চয়,
0: সেই সম্পৰ্কে আপুনি অকণমান কওকচোন।
1: চাওক, এই ইক'চিষ্টেমটোতো সকলোৱে সন্তুলিত কৰি ৰাখিছেই, আমি সকলোৱে জানোৱেই, এইটো এটা বিজ্ঞানৰ খুবেই দৰকাৰী টপিক হয়। কিন্তু চাওক, এই সাপে সাধাৰণতে আপুনি লক্ষ্য কৰিব, সেই সাপে মানুহক এনেই খেদি খেদি কেতিয়াও দংশন নকৰে, আৰু আমাৰো ভয়টো এটা খুবেই নৰ্মেল বস্তু, আমি দেখিলে ভয় খাওঁ, কিন্তু সেইবুলি আমি যদি সাপডালক বাহিৰলৈ ওলাই যাব দিওঁ বা নিজে নিজে তাৰ জেগালৈ গুচি যাব দিওঁ, সি নিশ্চয় কেতিয়াও দংশন নকৰে। কিন্তু আমি তাক যদি মাৰিব খেদি যাওঁ বা ভুলতে তাক কচকি দিওঁ, সিও নিজৰ আত্মৰক্ষাৰ কাৰণেহে দংশন কৰে।
0: হয়,
1: কিন্তু আপোনালোকক এই ক্ষেত্ৰতে আৰু এটা জনাওঁ, ভয়ো পটককৈ ইমান খাব নালাগে, কাৰণ সিও এটা প্ৰাণী আমাৰ লগতে বসবাস কৰে তাৰ লগত। গতিকে আৰু আমাৰ কাৰণে এটা ভাল খবৰ আছে কি, আমাৰ যিমানবোৰ সাপ আপুনি পাব তাৰ গোটেইখিনি বিষাক্ত কেতিয়াও নহয়, মাত্ৰ ধৰক 20-30% সাপহে বিষাক্ত আছে, গতিকে 70-80% সাপেই অবিষাক্ত। গতিকে আমাৰ কিছুমান মানুহে ভয়তে মূৰ্চা যায়, ভয়তেই কিছুমান বেলেগ কাৰণত হাৰ্ট এটেক হৈও মৰি যায়, কিন্তু সাপৰ বিষ নাছিলেই। গতিকে আমি ইমান কিংকৰ্তব্যমূৰ হ'ব নালাগে। আৰু খুবেই ভাল খবৰ এটা আছে আজিকালি, আগৰ দিন এতিয়া নাই, এতিয়া যদিও বিষাক্ত সাপে কামোৰে সময়মতে চিকিৎসালয় পায়, তেতিয়াও মানুহৰ আজিকালি মৃত্যু নহয়।
0: হয়, আৰু আজি বৰ্তমান সময়খিনিত অসমত সৰ্পদংশনৰ ফলত নিহত হোৱা লোকৰ সংখ্যা তেনেই নগণ্য বুলিয়েই ক'ব পাৰি।
1: হয় হয়,
0: কাৰণ মানুহ লাহে লাহে সচেতন হৈছে আৰু এণ্টিভেনম ইতিমধ্যেই প্ৰায়বিলাক চিকিৎসালয়তে উপলব্ধ হৈছে নহয় জানো।
1: হয় হয় হয় হয়,
0: আৰু বাৰিষা সময়ত বা অধিক গৰম হ'লে আমি দেখোঁ যে ঘৰৰ ভিতৰলৈ সাপবোৰ সোমাই আহে, সেই সময়খিনিত আমি ঘৰত সাপ নুসুমাব পৰাকৈ কিদৰে আমি সচেতন হৈ থাকিম বা কি কি কামৰ জৰিয়তে আমি সাপক আমাৰ ঘৰৰ ভিতৰলৈ সোমোৱাত বাধা দিব পাৰিম?
1: সেইটো আপুনি খুব প্ৰাসংগিক প্ৰশ্ন কৰিছে, তাৰ লগত সংগতি ৰাখি মই দুটামান কথা ৰাইজক অনুৰোধ কৰিম, যে আপুনি যে কৈছে যে সাপ কেনেকৈ ঘৰৰ ভিতৰলৈ নুসুমায়, তাৰ উপৰি মই আপোনাক লোকক মানে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, সাপৰ যিখিনি বাসস্থান সেই বাসস্থানখিনিত সাধাৰণতে বৰষুণৰ পানী চানি সোমালে সেইবিলাক এতিয়া বাৰিষা কালত ওলাই মানে তেওঁলোকৰ জেগা নোহোৱা হৈ ওলাই আহে সাপবিলাক, গতিকে ভিতৰত সোমাব বিচাৰে। আমি যদি ফেনাইল দিওঁ, ফেনাইল দিলে আমি ঘৰৰ বাউণ্ডৰীত দিব লাগে যাতে গোন্ধ পাই সিহঁতে ভিতৰলৈ সোমাই আহিব নোৱাৰে, আৰু বাহিৰত আহি দৰ্জাৰ মুখত বা বাৰাণ্ডাত উঠিব খোজোতে গোন্ধ পাই তেওঁলোক গুচি যায়, তেতিয়া আমি তাক মাৰিবলৈও খেদিব নালাগে বা তেওঁলোকৰ লগত মুখামুখি হোৱাৰ পৰিমাণটো কমি যায়, সেইটো। আৰু দ্বিতীয়তে আহিলে আমি আমাৰ বাৰীখনত কাম কৰিব যাওঁতে বা আমাৰ বজাৰলৈ যাওঁতে ৰাস্তাত পানী হ'ব পাৰে, গতিকে সেইবোৰ জেগাত আমি খোজ দিওঁতে সাৱধান হ'ব লাগিব। আৰু ৰাতি বিশেষকৈ বহুত জেগাত আমি তেনেকুৱা ধৰণৰ পেচেণ্ট পাইছোঁ যে ৰাতি তেওঁলোকে বাৰীলৈ কিবা কাম কৰিবলৈ যাওঁতে বা লেট্ৰিন বাথৰুমলৈ যাওঁতে তেওঁলোকে সৰ্পদংশনৰ মুখামুখি হৈছে, গতিকে আন্ধাৰত কেতিয়াও যাব নালাগে, সদায় টৰ্চ এটা লৈ যাব লাগে বা পোহৰ লেম্প চাকি লৈ যাব লাগে, যেতিয়া আপুনি দেখা পাব যে কোনোবা এটা আহি আছে তেতিয়া আপুনি তাত ভৰি নিদিব, যদি আপুনি গোটেই আন্ধাৰত যায় তেতিয়া আপুনি তাৰ মুখামুখি হোৱাৰ চান্সটো বাঢ়ি যায়, বেছি থাকে। গতিকে এনেকৈ ধৰণৰ সাৱধানতাখিনি ল'লে কেতিয়াও আপুনি দুৰ্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰে।

0: সাপে কেনেবা কৈ গৰম ঠাইৰ পৰা ঘৰৰ ভিতৰত ফেন চলি থাকে, ঠাণ্ডা পৰিবেশলৈ আহিব বিচাৰে নেকি?
1: হ্যাঁ, তেনেকুৱা ধৰণৰ বিশেষ কোনো হেৰি নাই, তথ্য নাই, কিন্তু তেওঁলোকৰ আসলে বাসস্থানটো বাহিৰত যেতিয়া নোহোৱা হৈ যায় তেতিয়া সিহঁতে বেলেগ জেগালৈ শিফট কৰে। গতিকে তেনেকুৱা যে ফেনৰ বতাহ ল'বলৈ যে যাব তেনেকুৱা কোনো কথা নাই, তেওঁলোকে আচলতে বাহিৰত বাসস্থানৰ অভাৱ হৈ গ'লে তেওঁলোকে মানুহৰ মাজত সোমাই আহে।
0: হয়, মানে নিয়মিতভাৱে যদি আমি ঘৰৰ চাৰিওকাষে ফেনাইল ব্যৱহাৰ কৰোঁ,
1: হয় হয়, তেতিয়া নিশ্চয় তেওঁলোকে নাহে।
0: হয়, আৰু কেতিয়াবা ৰাতি শুই থাকোঁতে বহুতৰ বিচনাৰ কাষতো ওলায়, গতিকে সেই সময়খিনিত যদি আমি আঁঠুৱা
1: ব্যৱহাৰ কৰোঁ, এইটো এটা খুব ভাল কৈছে, আঁঠুৱা ব্যৱহাৰ কৰিলে, কাৰণ এটা সাপ ক্ৰেইট বুলি আছে, সেই সাপৰ দংশনটো বৰ ভয়াৱহ, এটা মানে সেই সাপে দংশন কৰিলে আপুনি গমেই নাপাব যে দংশন কৰিলে, আৰু দংশন কৰি গুচিও গ'ল, চিম্পটমবিলাক লগে লগে নোলায়, অকণমান দেৰিকৈ হয়, গতিকে যদি আঁঠুৱা থাকে গতিকে আঁঠুৱাৰ ভিতৰত সোমাই নগ'ল হয়, গতিকে আঁঠুৱা তৰিব লাগে আমি।
0: হয়, এতিয়া আপুনি আমি সচৰাচৰ দেখি থকা, একেবাৰে আমাৰ প্ৰায় দেখি থকা সাপ কেইবিধমানৰ বিষয়ে কওকচোন।
1: অঁ, চাওক, এতিয়াতো সাপৰ মই ইয়াত ক'বলৈ গ'লে বহুতখিনিয়ে থাকিব, কিন্তু মই অন্য সাপবিলাকৰ নামো নকওঁ, কাৰণ ক'লে এইটো বহুত সময়ৰ প্ৰয়োজন হ'ব, কিন্তু সেইখিনি আচলতে বিষাক্ত নহয়,
0: মানে অসমত প্ৰায় যিকেইটা সাপ থাকে,
1: মই তাকে কৈছোঁ, অসম লগতে নগাঁওতো, গতিকে ধুৰা সাপেই হওক বা কিবা এনেকৈ অন্য সাপেই হওক, আৰু ৰেড স্নেক হওক, সেইবিলাক যিবোৰ বিষাক্ত নহয়, সেইবিলাক সাপৰ বিষয়ে মই এতিয়া নকওঁ, মই আমাৰ ভয় লগা যিটো আমাৰ কাৰণে বিষাক্ত সাপ তেনেকুৱা আচলতে ক'বলৈ গ'লে নগাঁও জিলাত মাত্ৰ তিনিটামানহে আছে প্ৰজাতি, কিন্তু গোটেই অসমত আকৌ ছটামান প্ৰজাতি আছে, সেইকেইটাই বিষাক্ত, মই সেইকেইটাৰ নাম আপোনালোকক লৈ দিছোঁ। এটা হৈছে পিট ভাইপাৰ, ইংৰাজীত কয় পিট ভাইপাৰ, আমি অসমীয়াটো পিট ভাইপাৰ বুলিয়ে কৈছোঁ। দুই নম্বৰটো হৈছে মনোক্লিট কোব্ৰা, মানে চকৰি ফেটি, হা, আৰু এটা হৈছে ক'লা গোৱালা, ক'লা শংখচুৰ, ব্লেক ক্ৰেইট,
0: শংখচুৰ
1: ব্লেক ক্ৰেইট বুলি কয়, মই অলপ আগতে আঁঠুৱাৰ লগত
0: অতি বিষাক্ত এটা সাপ,
1: হয় হয়। তাৰপিছত এই আৰু এটা আছে বাটৰাজ বা ৰঙামূৰীয়া, ৰেড নেক কিলবেক, আৰু এটা আছে গোৱালা বা শংকা সাপ, ব্ৰেণ্ডেড ক্ৰেইট, আৰু এটা হৈছে ৰাজফেটি বা কিং কোব্ৰা। এই ছটা প্ৰজাতিয়ে আমাৰ অসমত প্ৰচলিত, যদিও আমাৰ নগাঁৱত সাধাৰণতে আমি যিখিনি পাইছোঁ সেইখিনি আপোনাৰ সেই কোব্ৰা বাইট, পিট ভাইপাৰ আৰু ক্ৰেইট, এই তিনিটা বস্তুৱে পোৱা যায়, এই যে কোব্ৰা বাইট, ক্ৰেইট আৰু আপোনাৰ পিট ভাইপাৰ।
0: হয়, এই সাপকেইটাৰ ৰং বা কিদৰে আমি চিনি পাম সেই বিষয়ে অকণমান কৈ দিয়কচোন।
1: হয় হয়, এইকেইটা ৰঙৰ পৰা এতিয়া মই ইয়াত বৰ্ণনা নকৰোঁ, আমি সাধাৰণতে মানুহক অনুৰোধ কৰোঁ, আপোনালোককো অনুৰোধ কৰিছোঁ, যেতিয়া ক'ৰবাত হেৰি হয়, আজিকালি সকলোৰে হাতে হাতে মোবাইল, আমি মানুহক অনুৰোধ কৰোঁ যে কোনোবা এজনে ঘৰৰ মানুহে হ'লেও যাতে ফটো এটা তুলি আনে, ফটোটো তুলি আনে, কিন্তু হোৱা ধোৱা লাগিলে কেতিয়াবা আনিব নোৱাৰেও বাৰু, তেতিয়াতো উপায় নাথাকে, যদি ফটো তুলি আনে তেতিয়া আমাৰ আইডেণ্টিফাই একেবাৰে সহজ হৈ যায়।
0: আৰু চকৰি ফেটিটোতো চকৰি এটা থাকে
1: আছে, আৰু কোনোবাটো ধৰক পিট ভাইপাৰটো নীলা হয়
0: আৰু শংখচুৰটো অতি কলা হয়,
1: কলা হয়, আৰু আপোনাৰ পিট ভাইপাৰটো আপোনাৰ সেউজীয়া হয়, হা, গতিকে সেই সেউজীয়া সাপটো যদি ফটো তুলি আনে তেতিয়াহ'লে একেবাৰে সহজ হৈ যায়, আৰু কিছুমানেতো কেতিয়াবা যদি ক'ৰবাত মাৰি দিলে, মৰা সাপডালকো লৈ আহে, কিন্তু আমি সেইটো প্ৰিফাৰ নকৰোঁ, সেইটো কৰিব নাপায়, হা, গতিকে ফটো তোলা কলা বুলি ক'লে ব্ৰেণ্ডেড মানে কি হ'ল, কিবা ধৰক মানে ধৰক ৰঙা ৰঙা ৰঙা ৰিং ৰিং থকা তেনেকে বুলি ক'লে, তেতিয়া সেইবিলাকৰ পৰা আমি আইডেণ্টিফাই কৰিব পাৰোঁ।
0: আৰু বৰ্তমান অসমত এটা অকণমান হালধীয়া আৰু অলপ কলা থাকে, সেই সাপটো খুব ওলাই আছে,
1: ৰাছেল ভাইপাৰ বুলি কয়, সেইটো আমাৰ নগাঁও জিলাত নাই, এইটো আপোনাৰ এতিয়া এই তেজপুৰৰ ফালে ওলাইছে, বঙাইগাঁৱত আছে, সেইটো আচলতে অসমৰ সাপ নাছিলে, কিবাকে মানে এইটো সাপৰ এতিয়া প্ৰজাতিটোত কিবা ট্ৰাকত আহিলে, অহাৰ পিছত তাৰ এতিয়া আমাৰ মিডিয়াটো খবৰ ওলাইছে, বহুতখিনি তাৰ এতিয়া পোৱালি হৈছে, পোৱালি হৈ পেলাই অলপ বংশবৃদ্ধি হৈছে বুলি আমাৰ হাতত খবৰ আহিছে,
0: কিন্তু নগাঁৱত এতিয়ালৈকে
1: নাই, নগাঁৱত এতিয়ালৈকে ডিটেক্ট হোৱা নাই,
0: মৰিগাঁও আমাৰ কাৰ্বি আংলং গোটাই
1: সেই জায়গাত নাই, আমাৰ সেই জায়গাত পোৱা নাই, আমি এতিয়া আপোনাক এই ঠাউকতে ক'বলৈ গ'লে নগাঁৱৰ যিখন চিকিৎসা মহাবিদ্যালয় আছে আৰু নগাঁও ভোগেশ্বৰী ফুকননি আছে, তাত আমি এই তিনি প্ৰজাতিৰ সাপে পাই আছোঁ,
0: হয়,
1: কোব্ৰা বাইট, পিট ভাইপাৰ আৰু আপোনাৰ এইটো,
0: হয়
1: এই তিনিটাই পাই আছোঁ।
0: আৰু আপুনি চকৰি ফেটি, শংখচুৰ, গোৱালা সাপ, ৰজা ফেটি এইকেইটাৰ বিষয়ে ক'লে, এইকেইটা কিমান বেছি ভয়ানক,
1: মানে প্ৰতিটোৱে
0: ইয়াৰ চিকিৎসা আছেনে, মই সেই বিষয়ে জানিব খুজিছোঁ।
1: হয় হয়, আপুনি এতিয়া সকলোৰে চিকিৎসা আছে, এই মানে ভয়ানকটো আপোনাৰ ডিপেণ্ড কৰে সৰ্পদংশনত কিমান পৰিমাণৰ বিষ আপোনাৰ পেচেণ্টৰ শৰীৰত সাপডালে ইনজেক্ট কৰিলে, মানে দি দিলে, সেইটোৰ ওপৰত কেতিয়াবা কেতিয়াবা আপোনাৰ এনেকুৱাও দেখা গৈছে বিষাক্ত সাপেই দংশন কৰিছে কিন্তু সাপৰ পৰা বিষটো ৰোগীৰ শৰীৰত ট্ৰেন্সফাৰ হোৱা নাই, সেই বাইটটোক ড্ৰাই বাইট বুলি কয়, ড্রাই মানে তাত বিষ নগল গতিকে তেতিয়াতো প্রবলেম নহলে আৰু তাৰ পিছত আহিলে সেকেন্ডলি বিষ গলে কিমান গল 0.5 ml গল নে 1 ml গল নে কাবাক যদি হাবডালে দংশন কৰোঁতে 1 ml গল আৰু এজন পেচেণ্টৰ তাত 0.5 গল গতিকে তাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি তেওঁৰ চিমটমখিনি বেছি হ'ব কাবাৰ কম হ'ব আৰু তাৰপিছত ছাইট অফ বাইট কোন জেগাত মানে ভৰিত কামুৰিলে নে হাতত কামুৰিলে নে বুকুত কামুৰিলে যদি ভৰিত কামুৰে তেতিয়া আপোনাৰ ওপৰলৈ আহোঁতে সময় লাগে যদি হাতত কামুৰিলে আপোনাৰ হাৰ্ট বা লাংছ বা আপোনাৰ ব্ৰেইনৰ ওচৰ পালে গতিকে তেতিয়া বেছি তীব্ৰগতিত চিমটমখিনি আগবাঢ়িব
0: মানে এজন মানুহক যদি সাপে দংশন কৰে তেতিয়া চিকিৎসালয়লৈ যাবলৈ তেওঁৰ হাতত কিমান সময় থাকিব কিমান সময় লাগিব তেওঁক
1: এই কথাটো খুব ইম্পৰ্টেণ্ট আমি আমাৰ সজাগতা সভা হওক বা বিভিন্ন সৰ্পবন্ধুসকলৰ যিখিনি মিটিং হওক আমি মানুহৰ মাজত যিখিনি প্ৰচাৰ কৰোঁ তাত আমি আজিকালি অনুৰোধ কৰোঁ মানুহক যে চাওক আপোনালোকে যিমানে সোনকালে আনিব সেইখিনি গোল্ডেন পিৰিয়ড বুলি কয় ভাইটেল আৱাৰ্চ কাৰণ সাপৰ বিষটো যেতিয়া তেজেদি আপোনাৰ শৰীৰৰ বিভিন্ন অংগ পতংগত যাবলৈ এটা সময় লাগে যদি আমি এই বস্তুটো সময়টো ডিলে কৰি দিওঁ ধৰি লওক সৰ্পদংশন হোৱা জেগাৰ পৰা হস্পিটেলখন আধা ঘণ্টা দূৰ কিন্তু আমি দুঘণ্টামান এনেই পলম কৰিলোঁ জৰা ফুকা কৰিলোঁ কোনোবা বেলেগে কিবা কৰিলে তেনেকৈ কৰিলে তেতিয়া পেচেণ্টটোৰ মানে ধৰক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে কিন্তু সকলো কাম বাদ দি দূৰ হোৱা দুৱাকৈ আমি খালি চব কাম পেলাই যদি আমি মানে চিকিৎসালয়লৈ লৈ যাওঁ উইদিন যিমান পাৰি এজ আৰ্লি এজ পচিবল তেতিয়া চিকিৎসাটো ভাল হয় পেচেণ্টৰ সুৰক্ষাটো বৃদ্ধি পায় সোনকালে তেওঁ আৰোগ্য হোৱাৰ সম্ভাৱনা বাঢ়ি আহে
0: কোনবোৰ ঘৰত বেছিকৈ সাপ আহে
1: হয় হয় এতিয়া সাপ চাওক কিছুমান গাঁত আছে এন্দুৰৰ গাঁতৰ নিচিনা হয় উই সাপলো থাকে তাৰপিছত যদি কিছুমান যদি ক'ৰবাত এই যে আমাৰ ব্ৰইলাৰ মুৰ্গী ফাৰ্মবিলাক গঁৰাল থাকে এনেকুৱা জেগাবিলাকত এইবিলাক
0: গঁৰাল থাকে
1: হয় বা বাঁহৰ তল থাকে কিছুমান সেই জেগাবিলাকত বা কিছুমান যে চাব আপোনাৰ এই আমাৰ গাঁৱত মানে ধৰক ধানৰ কিছুমান যে আমি বস্তা আমি সঞ্চিত কৰি ৰাখোঁ যে ধান কাটি মাঘ মাহত যে আপোনাৰ ধূলিবিলাকত থয় সেইবিলাকতো হ'ব পাৰে চিলিঙত আহিব পাৰে তো এনেকুৱা জেগাবিলাকত সৰ্প থকাৰ সম্ভাৱনা বা আৰু ধৰক মাছমৰীয়াসকল আঘাত পোৱাৰ চান্স থাকে কাৰণ মাছ মাৰিবলৈ পুখুৰী নদী এইবিলাকত নামিলে তাৰ তলত সাপ থাকে
0: মানে সাধাৰণতে সাপ গঁৰালৰ ওচৰত থাকিব পাৰে ধানৰ ভঁৰালৰ ওচৰত থাকিব পাৰে গতিকে এই যে ধানৰ ভঁৰালৰ ওচৰত থাকে এন্দুৰৰ গাঁত থাকিলে থাকে কুকুৰাৰ গঁৰাল থাকিলে থাকে সেই সাপকেইটা বাৰু বিষাক্ত হয়নে সেই সাপকেইটাই মানুহক অনিষ্ট কৰিবনে
1: তাত বিষাক্তও থাকিব পাৰে অবিষাক্তও থাকিব পাৰে তাত তেনেকুৱা স্পেচিফিক নহয় যে এই সাপ আমাৰ ধৰক কোবৰাজাল অমুক জেগাতহে থাকে তেনেকুৱা নিশ্চয় কিছু আছে গৱেষণা চাইণ্টিফিক কিন্তু আমি এজ এ চিকিৎসক আমিতো তেনেকুৱা ধৰণৰ ইমান ডিফাৰেঞ্চিয়েট নকৰোঁ য'তে ত'তে যি থাকি যাব পাৰে
0: মানে যিকোনো সাপে থাকক আপুনি
1: হয় আপোনাৰ ঘৰতো সোমাই যাব পাৰে কোনোবা এডাল হঠাতে পিট ফাইবাৰ
0: বিষাক্ত হওক নহওক আপুনি চিধাই চিকিৎসালয়লৈ যোৱাটো
1: সেইটো কাৰণ চাওক আমি এতিয়া আমি সাধাৰণ মানুহে আমি ঘৰত সেইটোতো কোনডাল বিষাক্ত কোনডাল অবিষাক্ত আমি চিনাক্ত কৰিব নোৱাৰিম গতিকে সেইবোৰ চিনাক্তৰ দায়িত্ব চিকিৎসকৰ ওপৰত এৰি দিয়ক দি আমি লগে লগে চিকিৎসালয়ত যাব লাগিব
0: হয়
1: তেতিয়া তেওঁলোকৰ ওপৰত এৰি দিব লাগে
0: হয় এতিয়া আমি আহিছোঁ সৰ্পদংশনৰ ক্ষেত্ৰলৈ যদিহে মানুহ এজনক সাপ এটাই দংশন কৰে তেতিয়া তেওঁ প্ৰাৰম্ভিক চিকিৎসা তেওঁ নিজে কি কৰিব
1: হয় আমাৰ যদি ঘৰত বা যিটো আমি প্ৰতিষ্ঠানত কাম কৰোঁ স্কুলতে হওক বা আমাৰ কোনোবা বজাৰ সমাৰতে হওক যদি হঠাৎ যেতিয়া সৰ্পদংশন হ'ব প্ৰথম কথা হ'ল আমি হোৱা দোৱা কৰি কিং কৰ্তব্যবিমূঢ় হ'ব নালাগে ৰোগীজনেতো বহুত ভয় খাব তেওঁক আমি ৰিএচুৰেঞ্চ তাৰমানে অভয় দিব লাগিব ওচৰৰ মানে পৰিয়ালৰ মানুহ হওক বন্ধুবৰ্গ হওক মানে ওচৰৰ মানুহে তেওঁক অভয় দি পেলাই ক'ব লাগিব যে আমি তোমাৰ লগত আছোঁ আমি অতি সোনকালে তোমাক চিকিৎসালয় লৈ যাম তোমাৰ একো নহয় লাগিলে তেওঁ বিষাক্তই হওক অবিষাক্তই হওক নাম্বাৰ ওৱান নাম্বাৰ টু আমি এটা ইম্পৰ্টেণ্ট কাম কৰিব লাগিব ইম'বিলাইজেশ্যন বুলি কয় আমাৰ মেডিকেলৰ ভাষাত তাৰমানে লৰচৰ কৰিব নালাগে বেছি আপোনাৰ ধৰক ভৰিত যদি দংশন কৰি দিলে তেতিয়াহ'লে আমি ভৰিটো দি খোজ কাঢ়ি ঘূৰি ফুৰিব নালাগে মানুহজনক বহাই দিব লাগিব বহাই দি যিমান পাৰে ভৰিটো লৰচৰ নকৰাকৈ অকণমান দাঙি ৰাখিলে ধৰক তাৰপিছত লাহে লাহে আমি এম্বুলেঞ্চ মাতিলোঁ বা এম্বুলেঞ্চ যদি আহোঁতে দেৰি হ'ল আমি প্ৰাইভেট গাড়ীতে তেওঁক লৈ তেওঁক মানে খোজ চোজ কাঢ়িব দিব নালাগে দি পেলাই পাৰিলে শুৱাই দিব লাগে বাওঁ ছাইড কৰি শুৱাই দিলোঁ দি তেওঁক মানে আমি হস্পিটেললৈ লৈ যাব লাগে তিনি নম্বৰ হৈছে কিছুমান মানুহে তাত হয়তো ক'ব পাৰে যে তেজখিনি কাটি উলিয়াই দিয়া আমি গৈ পোৱালৈকে এইবিলাক কাম একদম কৰিব নালাগে গতিকে সোনকালে তাত শিফট কৰিব লাগে হস্পিটেলত আহাৰ লগে লগে চিকিৎসা আৰম্ভ হৈ যাব তাৰপিছত মই এতিয়া যিখিনি পাইছোঁ আমাৰ পৰিসংখ্যা একেবাৰে নিৰ্ভয় একদম বাচাৰ চান্স 100%
0: হয় আমি বেলেগ জীৱ জন্তুৱে কামুৰিলে আমি প্ৰথমেই চাবোনেৰে ধুওঁ গতিকে সাপে কামুৰিলেও আমি ধুব লাগেনে
1: প্ৰথমতে নালাগে তাৰমানে হস্পিটেলত যোৱাৰ পিছত হস্পিটেলৰ মানুহে ধুই দিব
0: আৰু
1: কৰিব
0: তাতে ইয়াত মানে
1: সময় নষ্ট কৰিব নালাগে মানে ইয়াত থাকি পেলাই ঘৰত একো সময় নষ্ট কৰিব নালাগে
0: গুৰুত্বপূৰ্ণ
1: কথা একদম হস্পিটেলত যিখন ওচৰত আমি যদি আমি কামপুৰৰ মানুহ কামপুৰ হস্পিটেলত নিম আমি যদি ৰহাৰ মানুহ ৰহা হস্পিটেলত নিম তাৰপিছত তাত চিকিৎসকক আমাৰ সকলো ট্ৰেইনিং দিয়া আছে সকলো জেগাতে তাৰ ওপৰৰ যিখিনি কেছ হয় তাত অকণমান ধৰক বেছি হৈছে তেওঁলোকক তেওঁলোকে তেতিয়া তাৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰিব
0: আমি হস্পিটেললৈ নিয়াৰ পাছৰ চিকিৎসাখিনি কেনেকুৱা হ'ব
1: এই আধুনিক চিকিৎসাখিনি আমি এতিয়া অতি সুখী আপুনি জানি সুখী হ'ব মানে ৰাইজো সুখী হ'ব যোৱা 2023 চনৰ শেষৰ আৰু 24 চনৰ পৰা এই সৰ্পদংশন প্ৰতিৰোধ যিটো আঁচনি এই যোৰ মই নগাঁও জিলাৰ নডেল বিষয়া আমাকো ট্ৰেইনিং দিছে গুৱাহাটীত আৰু বহুত চিকিৎসকক বহুত নাৰ্ছক ট্ৰেইনিং দিয়া অলৰেডি হৈ গৈছে এইটো এটা ভাৰত চৰকাৰৰ এটা এইটো আঁচনি সেই আঁচনিৰ অধীনত গোটেই ভাৰতৰ লগতে অসমতো চলি আছে আৰু অসমৰ গোটেই জিলাতে চলি আছে এতিয়া তাৰে লগতে নগাঁও জিলাত এতিয়া যিখিনি চিকিৎসা চলিছে তাৰ চৰকাৰৰ যিখিনি সকলো আমাক ছাপ্লাই দিছে তাৰে যিটো এণ্টি স্নেক ভেনম বুলি কয় সাপৰ বিষৰ পয়জনৰ এগেইনষ্টত যিটো এণ্টি স্নেক ভেনম সেইটো খুবেই অলপ কষ্টলি হয় অলপ দামী হয় বাহিৰত আপোনাৰ কিনিবলৈ হ'লে বহুত দাম হয় কিন্তু এই সকলোখিনি বিনামূলীয়াকৈ আমাৰ সকলো চৰকাৰী চিকিৎসালয়ত অকল যে মেডিকেল কলেজ আৰু চিভিল হস্পিটেলত দিছে এনেকুৱা নহয় সকলো PHC মডেল হস্পিটেল FRU চবতে আছে এতিয়া আপুনি যদি খবৰ লয় চবতে পাব লগতে তাৰ লগত আনুষাংগিক থকা আৰু কিছুমান বেজী আছে যেনে ধৰক মায়'পাইৰেলেট বুলি কয় কেলছিয়াম গ্লুকনেট বুলি কয় এইখিনি আৰু তাৰ লগত যদি কেতিয়াবা চিৰিয়াছ হৈ গ'লে ICU আছে আমাৰ মেডিকেল কলেজত কিছুমান দুই মানে ধৰক 10-5% ৰোগীৰ কাৰণে ICU প্ৰয়োজন হৈ পৰে গতিকে সেই পেচেণ্টখিনিৰ কাৰণে সকলোখিনি ছাপ্লাই আছে
0: এই চিকিৎসাখিনি সম্পূৰ্ণ বিনামূলীয়া হয় নেকি
1: সম্পূৰ্ণ বিনামূলীয়া
0: হয় আৰু সৰ্পদংশনৰ পাছত মানুহৰ শৰীৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আৰম্ভ হয় কিছুমান সাপৰ দংশনতো একো প্ৰতিক্ৰিয়া নাথাকে
1: হয় হয়
0: গতিকে সেই বিষয়ে অকণমান কওকচোন
1: এতিয়া মই আপোনালোকক আমাৰ নগাঁও জিলাৰ প্ৰেক্ষাপটত কওঁ নগাঁও জিলাৰ প্ৰেক্ষাপটত যিখিনি সৰ্পদংশন হ'ব পাৰে মই ক্ৰেট নহ'লে কোব্ৰা বাইট নহ'লে পিট ভাইপাৰ এই তিনিওটাৰ ভিতৰত যিটো কোব্ৰা ফেটি সাপ সেইটোৰ যিটো হয় সেইটো হ'লে সৰ্পদংশন হোৱা জেগাটুকুৰাত লাহে লাহে বিষ হ'ব প্ৰচণ্ড বিষ হ'ব তাৰপিছত ফুলিব পাৰে চুৱেলিং হ'ব তাৰমানে তাৰপিছত পেচেণ্টৰ পেটৰ বিষ হ'ব পাৰে ভমিটিং মানে বমি হ'ব পাৰে তাৰপিছত লাহে লাহে নিউৰোটক্সিচিটি বুলি কয় তাৰমানে কোব্ৰা বাইট হ'লে নিউৰলজিকেল চিমটম হয় আৰু সেই নিউৰলজিকেল চিমটমটো স্নায়ৱিক যিখিনি চিমটম সেই চিমটমৰ ভিতৰত চকুৰ পতাবিলাক পৰি আহে ঢেল খাই আহে তাৰপিছত মাতবোৰ লেবালেবি হৈ যায় স্লাৰিং অফ ভইচ বুলি কয় তাৰপিছত লাহে লাহে উশাহ ল'বলৈ কষ্ট পায় তাৰমানে এইটো পেৰেলাইচিছৰ এটা ষ্টেজ লাহে লাহে আৰম্ভ হ'ব পেচেণ্টটোৰ কাৰোবাৰ আধা ঘণ্টাত হ'ব পাৰে কাৰোবাৰ ধৰি লওক 45 মিনিট লাগিব পাৰে বিষবিলাক যেতিয়া বিয়পি পৰিব আপুনি পেচেণ্টটো চালে আমি তেনেকুৱা পেচেণ্ট বহুতখিনি দেখা পালোঁ গতিকে আমাৰ অভিজ্ঞতা হ'ল আৰু অন্য নতুন মানুহেও যেতিয়া দেখিব লাহে লাহে বুজি পাব যে অঁ চিমটম আৰম্ভ হৈছে দেখোন
0: মানে শৰীৰটো একদম বিকল হ'বলৈ আৰম্ভ কৰে
1: ওপৰৰ পাতলৈ ডিচেণ্ডিং পেৰেলাইচিছ বুলি কয় যেতিয়াই আপুনি চকুৰ পতাবোৰ পৰি আহিছে যেতিয়াই মাতটো অলপ লেবালেবি হৈছে তেতিয়া আমাৰ আজিকালি ভয় কৰিব লগা নাই ভগৱানৰ কৃপাত যিখিনি বস্তু আমাৰ আৱিষ্কাৰ হ'ল যেতিয়া মায়'পাইৰেলেট বুলি এটা ইনজেকশ্যন আছে ইনজেকশ্যনটো যেতিয়া আপুনি তাৰ ড'জ মতে মানুহৰ শৰীৰৰ ওজন মতে কাৰোবাক 1 ml লাগে 1.5 লাগে কাৰোবাক 5 ml লাগে সেইখিনি যেতিয়া দিবলৈ আৰম্ভ কৰিলে আপোনাৰ এইটো মানে ড্ৰেমেটিকেল বুলি যিটো কয় উইদিন আধা ঘণ্টাৰ ভিতৰত দেখিলোঁ গোটেই ইমান ছিৰিয়াছ পেচেণ্টো দেখোন আকৌ লাহে লাহে আকৌ মানে ঘূৰি আহিছে
0: হয়
1: তাৰপিছতেই আমি আকৌ এণ্টি স্নেক ভেনমখিনি দি দিলোঁ এণ্টি স্নেক ভেনমখিনিয়ে আপোনাৰ শৰীৰত যিখিনি বিষ আছে সেইখিনি নিউট্ৰেলাইজ কৰে এতিয়া তাৰ ড'জ আছে কিছুমান যেনে ধৰক 20 ভায়েল দিব লাগে সেইটো ভাৰত চৰকাৰৰ যিটো মানে আমাৰ ৰেকমেণ্ডেশ্যন আছে, সেই 20টা ভায়েল দিলে সম্পূৰ্ণভাৱে লাহে লাহে লাহে এদিন দুদিন হস্পিটেলত থকাৰ পিছত ৰোগীজন একদম খুব ছিৰিয়াছ ৰোগী। আগৰ দিনত আপোনাৰ যিটো মানে সম্ভৱ নাছিলে সেইজন আৰু ঘূৰি নাহিল হয়, যিমান ডাঙৰ ডাক্তৰ হ'লেও নোৱাৰিলে হয় কাৰণ তেওঁৰ লগত ঔষধ নাই, কিন্তু এতিয়া ঔষধ আৱিষ্কাৰ হৈ গ'ল, গতিকে এতিয়া জৰা ফুকাৰ দিন নাই আৰু।
0: হয়, এতিয়া আধুনিক চিকিৎসা বিজ্ঞানৰ ফলত সৰ্পদংশন একেবাৰে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু সৰ্পদংশনৰ পাছত চিকিৎসা খুব উন্নত পৰ্যায়ৰ। এতিয়া মই সুধিব খুজিছোঁ আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা, আপুনি আটাইতকৈ বেয়া যিটো আপুনি অভিজ্ঞতা পাইছে, আটাইতকৈ খুব বেছি তেওঁ শৰীৰত বিয়পি গৈছে বিষ, তেনেকুৱা কিবা অভিজ্ঞতা আছেনে?
1: হয় হয়, আমাৰ মাজত কেইবাটাও তেনেকুৱা কেছ আছে, আমি দুই এটা কেছ হেৰুৱাবও লগা হৈছে, বিভিন্ন কাৰণত হেৰুৱাব লগা হৈছে।
0: আটাইতকৈ ডাঙৰ কাৰণটো চাগে সময়মতে তেওঁলোক নাপায়হি হস্পিটেল।
1: হয়, আমি অতি একেবাৰে যিটো ৰিচেণ্ট এটা আপোনাক ক'ব খুজিছোঁ, কামপুৰ অঞ্চলৰ পৰা যোৱা 21 জুলাই 22 জুলাইত দুটা কেছ হৈছিলে সৰু ছোৱালী। তাৰ ভিতৰত 21 জুলাইৰ যিজনী ছোৱালীৰ দংশন হৈছিলে কোবৰাবাইত, তেওঁ খুব ছিৰিয়াছ হ'ল। কামপুৰৰ যিখন হস্পিটেল আছিলে তাতেই আমাৰ চৰকাৰী ডক্টৰে তাত তেওঁক মায়'পাইলেট বেজী আৰু এণ্টিস্নেক ভেনম দিয়াৰ পিছত তেওঁ সম্পূৰ্ণ সুস্থ হ'ল। কিন্তু দুৰ্ভাগ্য বিষয় তাৰ ঠিক এদিন পিছতে আৰু এজনী ছোৱালী আহিলে 8 বছৰীয়া 9 বছৰীয়ামান বয়সৰ, তাইও তাত তেওঁকো একেধৰণে দিলে ডক্টৰে, কিন্তু সেই সময়ত তাত এটা সময় সেইটো মই কাকো অভিযোগ দিব বিচৰা নাই, কাৰণ মানুহৰো বহুত মানুহৰ নিজৰ যেতিয়া সন্তানৰ হ'ব মানুহৰ খুব হেৰি থাকেতো, মানে ভয় খাব আৰু আপোনাৰ কিমান এটা মানুহৰ মানে এটা প্ৰেছাৰত থাকিব। গতিকে তেখেতলোকে কি কৰিলে যে আমি উচ্চ চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাওঁ, ডক্টৰে তাত চিকিৎসাখিনি দিলে, কিন্তু চিকিৎসাখিনি সম্পূৰ্ণ হ'বলৈতো সময় লাগে, আপোনাৰ ধৰক মায়'পাইলেট আধা ঘণ্টাৰ মূৰে মূৰে দিব লাগিব, এণ্টিস্নেক ভেনম দিবলৈ সময় লাগে। তেওঁলোকে 108ত পেচেণ্টটো তাৰ পৰা ৰেফাৰ হৈ নগাঁও মেডিকেল কলেজ পালেহি, কিন্তু সেই যে নগাঁও মেডিকেল কলেজ আৰু তাৰ মাজত দূৰত্বটো 1 ঘণ্টা, সেই সময়ত পেচেণ্টটো ছিৰিয়াছ হ'ল, ছিৰিয়াছ হৈ নগাঁও মেডিকেল কলেজত 0.5 ঘণ্টাৰ ভিতৰত পেচেণ্টটো এক্সপায়াৰ হৈ গ'ল। তাৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ, মই কাকো দোষাৰোপ কৰা নাই, সেই মানুহখিনিকো আমি দোষাৰোপ কৰা নাই, কিন্তু আমি কাৰণটো উলিয়াব বিচাৰিছোঁ সদায় কিয় আমি হেৰুৱালোঁ পেচেণ্টটো। আচলতে পেচেণ্টটো আমি হেৰুৱালোঁ তাত যদি আমি তাৰ পৰা নাহিলোঁ হয় পেচেণ্টটো ৰক্ষা পৰিলে হয়, কিন্তু আমি মানুহকো দুখ দিব খোজা নাই। মানুহেও ভাবিছিলে যে মেডিকেল কলেজখন ডাঙৰ, তাত ইয়াতকৈ আৰু ভাল চিকিৎসা হ'ব, কিন্তু আচলতে আহিব নালাগিছিল তেওঁলোক।
0: হয় হয়,
1: জোৰ কৰিলে তেখেতলোকে আহিবৰ কাৰণে, আমাৰ চিকিৎসকে সেইকাৰণে পঠাই দিবলৈ বাধ্য হ'ল, কাৰণ আমিতো জোৰকৈ চিকিৎসা কৰিব নোৱাৰোঁ মানুহক।
0: হয়, আৰু যিহেতু আপুনি অনুষ্ঠানৰ আৰম্ভণিতে কৈছে যে সৰ্পদংশনৰ চিকিৎসা আপোনাৰ একেবাৰে ঘৰৰ ওচৰৰ চিকিৎসালয়খনতো এতিয়া উপলব্ধ,
1: গতিকে তাতেই আমি আৰম্ভ কৰিব,
0: গতিকে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। হয়, আৰু সৰ্পদংশন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আটাইতকৈ প্ৰথম পদক্ষেপটো আমাৰ হৈছে বৰ্তমান সজাগতাৰ সৃষ্টি কৰা, আমি সচেতন হোৱা। সাপ এনে এবিধ সৰীসৃপ প্ৰাণী যাক এখিনি মানুহে পূজাও কৰে আৰু এখিনি মানুহে হত্যা কৰিবলৈও উঠি পৰি লাগে, গতিকে সেই ক্ষেত্ৰত অন্ধবিশ্বাস বহুত বেছি পৰিমাণে এতিয়াও আছে। গতিকে তেনে কিছুমান অন্ধবিশ্বাস যিবোৰ আপুনি আপোনাৰ অভিজ্ঞতাত পাইছে, তেনে কিছুমান অন্ধবিশ্বাসৰ বিষয়ে কওক আৰু সেই অন্ধবিশ্বাসসমূহ আমি কিদৰে নিৰ্মূল কৰিব পাৰিম সেই ক্ষেত্ৰতো আপোনাৰ পৰামৰ্শ আগবঢ়াওকচোন।
1: চাওক, আমাৰ নগাঁও জিলাত যিখিনি মই পাইছোঁ সেইখিনি আপোনাৰ লগত ক'ব পাৰোঁ। নগাঁও জিলাততো তেনেধৰণৰ ধৰক পূজা পাতল বা এনেকুৱা কিবা বেলেগ ঔষধ বনোৱা কিবা হেৰিৰ লগত, যেনেকৈ গঁড়ৰ খৰ্গৰ লগত যেনেকৈ চোৰাং বেহা থাকে, ইয়াত তেনেকুৱা ধৰণৰ বস্তুবিলাক ইমান প্ৰচলিত নহয়। কিন্তু এটা বস্তুতেই আমি ক'ব লাগিব অন্ধবিশ্বাস, যে আগৰ কিছুমান মানুহে এতিয়াও ক'ব বিচাৰে বহুত অঞ্চলৰ যে এইবিলাক চিকিৎসা কৰি একো লাভ নাই, এইবিলাক চাওক সেই বেউলা সতীন্দ্ৰৰ যুগৰ লক্ষীন্দ্ৰৰ যুগৰ পৰাই, যে মানে পেচেণ্টজন হ'লে মানে ভেল বনাই পেলাই তেওঁক পানীত দি দিব, ক'ৰবাত গৈ হ'লেও মন্দিৰত তেওঁ বাচিব, কিন্তু তেনেকুৱা কোনো কথা নাই, কোনো আপোনাৰ কবিৰাজ মৌলবীয়ে বচাব নোৱাৰে, কাৰণ এইটো এটা একদম চাইণ্টিফিক কথা। যেনেকৈ এটা অপাৰেশ্যন কৰিলে আমাৰ সংজ্ঞা হৰণ কৰে এনাস্থেছিয়া ডক্টৰে, তাৰপিছত অপাৰেশ্যন হয়, আকৌ সংজ্ঞা ঘূৰি আহে ৰোগীজন, এই ঠিক সেইদৰে এজন সাপে যেতিয়া বিষটো এৰি দিয়ে মানুহৰ শৰীৰত, মানুহৰ সংজ্ঞা নাশ হয়, তাৰপিছত আমাৰ যিখিনি ঔষধ আৱিষ্কাৰ হৈছে সেই ঔষধখিনি দিয়াৰ লগে লগে সম্পূৰ্ণ ৰিভাৰ্ছ হয়, গতিকে এটা সম্পূৰ্ণ চাইণ্টিফিক বস্তু। তাত আৰু পূজা পাতল, আমিও ভগৱান বিশ্বাস কৰোঁ, কিন্তু ইয়াত কোনো মানে ভগৱানৰ কথা নাহে বা কোনো পূজা পাতলৰ কথা নাহে, সময় নষ্ট কৰিব নালাগে। গতিকে বেলেগ অন্ধবিশ্বাস আৰু মই নকওঁ, খালি মানুহবিলাকৰ এতিয়াও কিছুমানৰ বিশ্বাস আছে ঔষধৰ ওপৰত, কিন্তু সেই বস্তুটো এতিয়া বিশ্বাস অনাটো মানে খুবেই জৰুৰী।
0: হয়, আৰু এনেকুৱা হয় যে কোনোবা এটা ঠাইত, যদিহে গাঁও এখনৰ এনেকুৱা এডোখৰ ঠাই আছে য'ত সঘনাই সাপ ওলায়, প্রায় সাপ ওলায়। সেই ঠাইডোখরক বহুতে কি করে মন্দিরলৈ পরিবর্তন করব খুঁজে, সেই ঠাইডোখরলে যাব, পূজা পাতল করব, কিন্তু সেই ঠাইখিনি যেহেতু সাপ থকার আশঙ্কা খুব বেশি, গতি তালে যাওয়াটো
1: অনুচিত আসলে, নহয় জানো? হয় হয়। আৰু সেইটো খুব দরকারি কথা কৈছে আপুনি। এতিয়া চাওক, আমি যেতিয়া গোটেই জিলাখন চাই ফুৰো, এতিয়া সেই কামপুৰ অঞ্চলত সেইখিনি জেগাৰ পৰা খুব আহে মানে পেচেণ্টবিলাক। যোৱা বছৰো আহিছে 2-3 পেচেণ্ট, চিৰিয়াছ, আৰু এনেইতো কম চিৰিয়াছ পেচেণ্টো বহুত আহিয়ে থাকে। সেইবিলাকক আমি হটস্পট হিচাপে চিলেকশ্যন কৰোঁ, যে সেই অঞ্চলৰ পৰাতো আহিয়ে থাকে। ধৰক ঢিঙৰ পৰা আহিলে কিমান, কামপুৰৰ পৰা কিমান আহিলে, ৰহাৰ পৰা, চাপৰ মুখৰ পৰা, তেনেকৈ। গতিকে সেইটো এটা খুব দরকারি কথা। সেইবোৰ লগত তাত মন্দির পাতি দিলে যে কিবা দংশন কমি যাব, তেনেকুৱা কোনো কথা
0: নাই। হয়। আৰু সাপ দেখিলে সাপৰ গালৈ ফেনাইল ছটিয়াই দিয়া
1: বা নাই নাই, এটো কৰিব নালাগে।
0: দুটা সাপে যেতিয়া একেলগে থাকে, খুব এটা সময়ত দুটা সাপ ওলায়, সেই দুটা সাপলে মানুহে গামোচা দলিয়াই দিয়া, কাপোৰ তেওঁলোকৰ সাপ দুটাৰ গাত দি দিয়া, এনেকুৱা ধৰণৰ ঘটনা প্ৰায় ঘটি থাকে। গতিকে সেই ক্ষেত্ৰত আপুনি কি ক'ব?
1: এনেকুৱা ধৰণৰ আচলতে কৰিব নালাগে, কাৰণ সাপে সাধাৰণতে মানুহক আক্ৰমণ নকৰে। কিন্তু যদি মানুহে কোনোবাই তাক মাৰিবলৈ খেদে, অত্যাচাৰ কৰে, তেতিয়াতো নিশ্চয় সি প্ৰতিৰক্ষাৰ বাবে মানুহৰ আগত আহিবই। বা যদি তাক সেই জ্বলিয়াই দিওঁতে সিটো ভুল বুজাবুজি হ'ব, গামোচা দলিয়াই দিছে কিন্তু সাপডালেতো আৰু গামোচাৰ অৰ্থ বুজি নাপায়, মাৰিব খেদা বুলি হ'ব পাৰে। গতিকে এনেধৰণে অবাঞ্চিত পৰিৱেশটো সৃষ্টি কৰা অনুচিত,
0: পৰিস্থিতি ভয়ানকে হ'ব পাৰে।
1: হয় হয়।
0: আৰু এটা ধাৰণা আছে, যদিহে এডাল সাপে মানুহক কামোৰে, বহুতে কয় যে সাপে জোৰা পাতি থাকে, এডাল সাপে যদি মানুহক কামোৰে, সেই সাপটোৰ যিটো সংগী, সেই সাপটোৱে আকৌ সেই যিজন মানুহে সাপটোক মাৰিলে সেই মানুহটোক কামুৰিবলৈ বিচাৰি ফুৰে বুলি কয়।
1: এনে বিশ্বাস আমি শুনিবলৈ পাওঁ বাৰু, নিশ্চয় কিবা থাকিব পাৰে, আমাৰ চাইণ্টিফিকেলি আমাৰ সেইটো একো সংযোগ পোৱা নাই বাৰু।
0: হয়। আমি শুনামতে যে সেই সাপটো যদি মাৰে, সেই গুণটো বিচাৰিহে আচলতে সাপটো আহে বুলি আমি শুনিছো, মানুহক কামুৰিবলৈ আচলতে নাহে।
1: হয়। বাকী যিয়ে নহওক বাৰু, চাইণ্টিফিকেলি মই যদি কওঁ যে লেট দেম লিভ,
0: ইয়েছ,
1: হা, আমিও জিয়াই থাকো,
0: হয়,
1: সিহঁতকো জিয়াই থাকিব দিব লাগে, আমি সহবাস কৰিবলৈ শিকিব লাগে।
0: সাপ প্ৰকৃতিৰ এটা অংশ,
1: হয়,
0: মানুহো প্ৰকৃতিৰ অংশ, আমিতো প্ৰকৃতিতকৈ উৰ্ধত যাব নোৱাৰো।
1: নিশ্চয়।
0: সাপৰ উপকাৰী গুণো আছে, নহয় জানো?
1: হয় হয়, বহুত আছে।
0: সেই বিষয়ে অকণমান জনাওকচোন।
1: চাওক, এতিয়া সাপৰ যিটো আছে, এই মানে যে মুঠ সলাই যে আপুনি বুলি কয়, দেখিছে নহয়, তাৰ পৰা আমাৰ শিকিবলগীয়া আছে।
0: হয়।
1: যেনেকৈ সাপ, আমি এতিয়া গৰম কালত যেতিয়া ধৰক আমি যেনেকৈ আমি চুৱেটাৰ নিপিন্ধো, জেকেট নিপিন্ধো, কিন্তু চাওক ভগৱানে তেওঁলোকক সৃষ্টি কৰিছে, তেওঁলোকৰ আমি আমাৰতো ধৰক মানৱে আমি কাপোৰ কিনিব পাৰোঁ, চুৱেটাৰ তেওঁলোকৰতো নাই, কিন্তু তেওঁলোকে যে কেনেকৈ ধুনীয়াকৈ আপোনাৰ যে মুঠ সলোৱা বুলি কয়, তাৰপিছত সাপৰ যিটো গহীন গম্ভীৰ খোজ, যিটো মানে হেৰি, তাৰ পৰাও বুজা যায় সিহঁতে কেনেকৈ বসবাস কৰে। তাৰ পৰা আমাৰ যদি ভাল শিকিবলগীয়া বস্তু সেইবিলাক আছে, যেনে আৰু সাপে কিছুমান আমাৰ অনিষ্টকাৰী কিছুমান বস্তুকো তেনেকৈ ধৰক এই যে ধৰক এইবিলাক খায়, ভেকুলি বা কিবা কিবি কৰি কিছুমান আমাৰ সেইবিলাকো কৰে, সেইটোকে ইক' চিষ্টেমটো তেনেকৈও হেৰি কৰে,
0: ভঁৰালৰ ওচৰত নিগনিৰ পৰিমাণ,
1: এন্দুৰ নিগনি এইবিলাক হেৰি কৰে, গতিকে তেনেধৰণে বহুত মানে ইক' চিষ্টেমটো বেলেঞ্চ কৰি ৰাখে।
0: হয়, নিশ্চয়কৈ। আমি সাপৰ আচলতে উপকাৰী গুণ বহুখিনিয়ে আছে, আমি সেইখিনিক আচলতে অনুধাৱন কৰা উচিত। চিধাই সাপ এটা দেখিলে আমি দৌৰি গৈ তাক মাৰিবলৈ যোৱা অনুচিত, বিশেষকৈ সাপ দেখাৰ লগে লগে এটা হুলস্থুলীয়া পৰিৱেশ হয়, সাপ সাপ বুলি মানুহে চিঞৰিবলৈ আৰম্ভ কৰে, চিঞৰাৰ লগে লগে দুই এজনে সেই সাপটোক মাৰিবলৈ দৌৰি আহে, আৰু তাৰপিছত সেই মৰা সাপটোক চাবলৈ মানুহৰ ভিৰ লাগে। গতিকে এইবোৰ কথা একেবাৰে নাইকিয়া কৰিবৰ হ'ল, সজাগ হ'বৰ হ'ল, নহয় জানো? আমি যিদৰে প্ৰকৃতিৰ এটা অংশ, সাপো প্ৰকৃতিৰে এটা অংশ, আৰু পৰিৱেশ নিয়ন্ত্ৰণ যিটো আমাৰ ইক' চিষ্টেম আছে, তাত সাপৰ যথেষ্ট গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে, সেই বিষয়ে আপুনি খুব সুন্দৰকৈ ক'লে। আৰু আমি ভাৰতবৰ্ষত, অসমত সৰ্পদংশন নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ধৰণৰ সজাগতা কাৰ্যসূচী কৰি আহিছোঁ, সৰ্পদংশন দিৱস উদযাপন কৰি আহিছোঁ, এই দিৱসকেইটাৰ গুৰুত্ব, ইয়াৰ উদ্দেশ্য, সেই সম্পৰ্কে জনাওকচোন।
1: এতিয়া চাওক, সৰ্পদংশনৰ লগত জড়িতকৈ দুটা দিৱস আছে, এটা জুলাই মাহত এয়া হৈ গ'ল, সেইটো সৰ্পদংশনৰ আৰু সৰ্প দিৱস বুলি কয়, বিশ্ব সৰ্প দিৱস, আৰু এটা আছে সৰ্পদংশন প্ৰতিৰোধ দিৱস, সেইটো ছেপ্টেম্বৰ মাহত পালন কৰে। এই দিৱসবিলাক পালনৰ আচলতে উদ্দেশ্য হ'ল যে মানুহৰ মাজত সৰ্পদংশনৰ প্ৰতি মানে সজাগতা বৃদ্ধি কৰা, আৰু সৰ্পদংশন হ'লে কি কি কৰণীয় এই কথাখিনি তাৰ মাজতে আমি মানুহৰ মাজত লৈ যাওঁ, আৰু কি কি অকৰণীয়, আৰু কি কি ধৰক চিকিৎসা আধুনিক ওলাইছে, এই কথাখিনি জনোৱাটোৱেই আচলতে মূল উদ্দেশ্য।
0: হয় হয়। আৰু একেবাৰে শেষত আমি সৰ্পদংশনৰ সময়ত কি কৰিব লাগে কি কৰিব নালাগে সেই সম্পৰ্কে সাধাৰণকৈ আমাৰ ৰাইজক বুজাই দিবলৈ অনুৰোধ জনাইছোঁ।
1: অঁ, মই অলৰেডি আপোনালোকৰ আগত বৰ্ণনা কৰিলোৱে, মই আকৌ এবাৰ দোহাৰিছোঁ যে সৰ্পদংশন হ'লে আমি কিং কৰ্তব্য বিমূঢ় হ'ব নালাগে, আমি প্ৰথম কথা। দ্বিতীয় কথা, আমি সদায় চিকিৎসালয়লৈ যিমান পাৰি সোনকালে সময় নষ্ট নকৰাকৈ যাব লাগে। তৃতীয় ইম্পৰ্টেণ্ট কথা হৈছে ইম'বিলাইজেশ্যন কৰিব নালাগে, মানুহজনে ধৰক খোজ চোজ কাঢ়ি মানে ধৰি লওক ৰেষ্টলেছ হ'ব নালাগে, একে জেগাতে বহি থাকিব লাগে। আৰু চতুৰ্থ কথা হৈছে চিকিৎসকৰ পৰামৰ্শ অনুসৰি, যেনেকৈ মই অলপ আগতে দোহাৰিলোঁ, আমি হঠাৎ গুচি যাব নালাগে। এটা ধৰক এখন হস্পিটেলৰ মানুহৰ মাজত এটা কি হয়, আমি সৰু হস্পিটেল এখনত আছোঁ, মেডিকেল কলেজখন ডাঙৰ ডাঙৰ বিল্ডিং, কিন্তু সেইটো কথা নহয়। চিকিৎসাটোৰ কাৰণে হঠাৎ ট্ৰেভেল কৰি পেলাই সময় নষ্ট কৰি দিব নালাগে। সি যদি তাত এভেইলেবল আছে এণ্টিস্নেক ভেনম, তাতেই ল'ব লাগে প্ৰথম, লৈ পেলাই অকণমান পেচেণ্টজন সুস্থিৰ হ'ব লাগে। তাৰপিছত আমি উচ্চ চিকিৎসাৰ বাবে চিকিৎসকক ক'ব লাগে যে আমি অলপ উচ্চৰ কাৰণে যাব বিচাৰিছোঁ, চিকিৎসকৰ এপ্ৰুভেল লৈহে যাব লাগে।
0: হয়,
1: আৰু নকৰিবলগীয়া কাম কেইটামান ইম্পৰ্টেণ্ট কৈ দিছোঁ, যে আমি ধৰক সেই আন্ধাৰত একদম মই বাৰে বাৰে কওঁ আমি পোহৰ নোহোৱাকৈ বাহিৰত ওলাই যাব নালাগে, কাৰণ আমি পোহৰত দেখা পালে আমি তেতিয়া নিশ্চয় আমি খোজকাঢ়ি নিদিওঁ। আৰু পানীৰ তলত যাওঁতে সাৱধানে কাম কৰিব লাগে, কাৰণ পানীৰ তলত সাপ থাকিব পাৰে, এইখিনিয়ে ক'বলগীয়া।
0: হয়, আৰু সৰ্পদংশন নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি আমাৰ সমাজত, আমি আমাৰ ওচৰ পাজৰৰ ৰাইজক আমি কিদৰে সাৱধান হৈ থাকিবলৈ, সচেতন হৈ থাকিবলৈ অনুৰোধ জনাম। লগতে সাপ আমি হত্যা কৰিবলৈ, হত্যা নকৰিবলৈ আমি জনসাধাৰণক অনুৰোধ জনাবলৈ আপোনাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত।
1: অঁ, মানে আমি আকৌ বাৰে বাৰে অনুৰোধ কৰিছোঁ, আজিকালি আপোনালোকে একদম ভয় নাখাব। আৰু আজিকালি চৰকাৰে আৰু এটা পদক্ষেপ লৈছে, সৰ্প বান্ধৱ বুলি স্নেক ৰেস্কুৱাৰসকলকো স্বীকৃতি দিছে। আমাৰ নগাঁও জিলাতো কেইবাজনো আছে, তেওঁলোকৰ কিছুমান লিষ্ট আছে, তেওঁলোকে বিভিন্ন জেগাত আজিকালি ছ'চিয়েল মিডিয়াতো তেওঁলোকৰ নাম আৰু ফোন নম্বৰ পোৱা যায়, তেওঁলোকৰো সহায় ল'ব পাৰে। হঠাৎ গতিকে নিজেই মাৰিব খেদি, নিজেই হুলস্থুল কৰি হোৱা ধোৱা নকৰি তেওঁলোকক যদি মাতি আনে, তেওঁলোকে চাইণ্টিফিকেলি অতি সহজে সাপডাল আবদ্ধ কৰি তেওঁলোকৰ সুৰক্ষিত আমাৰ বনাঞ্চলত
0: বা
1: এৰি দিব পাৰিব বনাঞ্চলত।
0: হয়,
1: গতিকে এইবোৰ পদক্ষেপ লৈ পেলাই তেনেকৈ আগবাঢ়িব লাগে।
0: হয় হয়, আজিৰ অনুষ্ঠানত আমি কিদৰে সৰ্পদংশন নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি কিদৰে সজাগ আৰু সচেতন হৈ থাকিব পাৰিম, আৰু সৰ্পদংশনৰ সময়ত আমি কি কৰিব নালাগে কি কৰিব লাগে আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে আমি কথা পাতিলোঁ। আৰু আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানটিৰ পৰা নিশ্চয় আমাৰ শ্ৰোতাসকল উপকৃত হৈছে। আজিৰ আলোচনাত ভাগ ল'লে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ জিলা নিৰীক্ষণ বিষয়া, সৰ্পদংশন নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ডাক্তৰ মৃদুল কুমাৰ নাথে। ছাৰ, আজি ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, সময়ে ইংগিত দিছে অনুষ্ঠান সামৰাৰ বাবে, গতিকে ইমানতে মই হিৰণ্যপ্ৰভা দিহিঙীয়াই আজিৰ অনুষ্ঠান সামৰি বিদায় লৈছোঁ। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ। ইমানতেই অনুমতি দিয়ক, নমস্কাৰ।
2: সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত ভাগ ল'লে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ জিলা নিৰীক্ষণ বিষয়া তথা সৰ্পদংশন নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বিষয়া ডাক্তৰ মৃদুল কুমাৰ নাথে। অনুষ্ঠানটিৰ আঁত ধৰিলে আমাৰ প্ৰতিনিধি হিৰণ্যপ্ৰভা দিহিঙীয়াই। শ্ৰোতাসকল, সৰ্পদংশন নিয়ন্ত্ৰণ বিষয়ক বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটিয়ে আপোনালোকৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰিছে। মোবাইল বাৰ্তাযোগে নগাঁৱৰ দীপালী শইকীয়া, কলিয়াবৰৰ অজিত বৰা, ৰহাৰ মিনতি দাস, জুৰিয়াৰ ৰবিউল ইছলাম আৰু হোজাইৰ পূৰ্ণিমা নাথে অনুষ্ঠানটি অত্যন্ত তথ্য সমৃদ্ধ বুলি মত প্ৰকাশ কৰিছে। বিশেষকৈ বৰষুণৰ বতৰত এনে অনুষ্ঠান অতি প্ৰয়োজনীয় বুলিও তেওঁলোকে মন্তব্য কৰিছে। শ্ৰোতা বন্ধুসকল, আপোনালোকৰ এই মৰম আৰু উৎসাহেই আমাক নতুন নতুন বিষয়বস্তুলৈ আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে। এইখিনিতে আপোনালোকক জনাই থওঁ যে সৌজন্যমূলক সাহিত্য অনুষ্ঠান শুনি আপোনালোকৰ পৰা অহা সঁহাৰিয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। মোবাইল বাৰ্তাযোগে অনুষ্ঠানটি ভাল লগাৰ কথা জনাইছে নগাঁৱৰ মনু ৰাজখোৱা, কলিয়াবৰৰ দীপু কাকতি আৰু ৰহাৰ শেৱালী বৰদলৈয়ে। তেওঁলোকলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপুনিও যদি নিজৰ ৰচিত বা সম্পাদিত কিতাপ, কবিতা অথবা নিজৰ ইউটিউব চেনেলৰ বিষয়ে শ্ৰোতাসকলক জনাব বিচাৰে, তেন্তে যোগাযোগ কৰক আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ সৈতে। আমাৰ যোগাযোগ নম্বৰ 9435053214। নম্বৰটি আকৌ কৈছোঁ 9435053214। এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা বন্ধুসকল, সৰ্পদংশন নিয়ন্ত্ৰণ বিষয়ক আমাৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটি শুনি নিজৰ মতামত ফোনযোগে জনাইছে নগাঁৱৰ টাউন তেলিয়া গাঁৱৰ হিমশেখৰ কলিতাই। অনুষ্ঠানটি তথ্য সমৃদ্ধ আৰু সময় উপযোগী বুলি মন্তব্য আগবঢ়োৱাৰ লগতে এনে অনুষ্ঠান নিয়মীয়াকৈ প্ৰচাৰ কৰাৰ বাবেও তেওঁ আহ্বান জনাইছে। হিমশেখৰ কলিতালৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি জনপ্ৰিয় গীত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ঘণ্টেক পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেটেৰে পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনী আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, কাকডুঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈ সোঁপাৰৰ শলমৰা মথাউৰিৰ ছিগি যোৱা অংশ জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৈৰ মজিয়াভেটি, কাজিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি ভি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰাৰ কথা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকণীৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। অসম চৰকাৰে ডিমাছা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমাহাছাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাছাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা মতে জিলাখনত চৰকাৰী কাম কাজত ইংৰাজীৰ লগতে ডিমাছা ভাষাও ব্যৱহাৰ কৰা হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এই জাননী মৰ্মে ডিমাছা জনগোষ্ঠীৰ সুকীয়া পৰিচয়ক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। জিলাখনৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। গুৱাহাটী মহানগৰৰ বেটকুছিৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। পথৰ নাতিত ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰ বেগেৰে অহা আন এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে ট্ৰাক চালক আৰু হেণ্ডিমেনজনৰ থিতাতে মৃত্যু হয়। মৃত লোক দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনাৰ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত।

0: नमस्कार, आकाशवाणी समाचार के साथ मैं कनकलता। लोकसभा की कार्यवाही नीट परीक्षा मुद्दे को लेकर विद्यार्थियों के प्रदर्शन के दौरान पुलिस की कथित कार्रवाई पर विपक्ष के हंगामे के कारण दोपहर 2 बजे तक के लिए स्थगित कर दी गई है। आज सुबह 11 बजे सदन की कार्यवाही शुरू होने पर विपक्षी सदस्यों ने विद्यार्थियों के प्रदर्शन के दौरान पुलिस की कथित कार्रवाई के विरोध में नारेबाजी शुरू कर दी। विपक्षी सांसद इस मुद्दे पर केंद्रीय गृहमंत्री अमित शाह से सदन में बयान देने की मांग कर रहे थे। लोकसभा अध्यक्ष ओम बिरला ने कहा कि प्रश्नकाल सदस्यों का अधिकार है। उन्होंने कहा कि सदन की कार्यवाही में व्यवधान डालना संसदीय परंपराओं के अनुरूप नहीं है।
1: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्यवाही आज 2 बजे तक के लिए स्थगित की जाती है।
0: लोकसभा ने लोक परीक्षा अनुचित साधन रोकथाम संशोधन विधेयक 2026 पारित कर दिया है। विधेयक में प्रश्न पत्र लीक मामले में दोषियों को 10 वर्ष तक के कारावास और 10 करोड़ रुपए तक के जुर्माने का प्रावधान है। इसके अतिरिक्त अपराधियों की संपत्ति भी जब्त कर ली जाएगी। मामलों के शीघ्र निपटारे के लिए प्रत्येक राज्य सरकार और केंद्र शासित प्रदेश को दैनिक सुनवाई के लिए विशेष फास्ट ट्रैक कोर्ट स्थापित करने का आदेश दिया गया है। गृहमंत्री अमित शाह ने विधेयक पारित होने पर देश के प्रत्येक विद्यार्थी को बधाई दी है। श्री शाह ने सोशल मीडिया पोस्ट में कहा कि ये विधेयक लोक परीक्षाओं की शुचिता भंग करने वालों को कड़ी सजा देने वाले पुख्ता प्रावधानों के माध्यम से देश के युवाओं के सपनों और आकांक्षाओं की रक्षा करता है। राज्यसभा आज लोक परीक्षा अनुचित साधन रोकथाम संशोधन विधेयक 2026 पर विचार और पारित करने के लिए चर्चा करेगी। कार्मिक लोक शिकायत और पेंशन राज्य मंत्री डॉ. जितेंद्र सिंह आज दोपहर इस विधेयक को सदन में प्रस्तुत करेंगे। रक्षा मंत्री राजनाथ सिंह ने आज नई दिल्ली में IASV त्रिवेणी पर समुद्री अभियान में गई महिलाओं की टीम से बातचीत की और उनकी असाधारण उपलब्धि तथा दृढ़ संकल्प की सराहना की। इस अवसर पर श्री सिंह ने कहा कि उनका सफल अभियान राष्ट्र के लिए बहुत गर्व का विषय है।
2: आपने इस अभियान से मैं कह सकता हूँ कि केवल आपने समुद्र को ही नहीं जीता है, आपने उस सारी रूढ़ियों को भी पराजित किया है जो कभी कहती थी हमारी बेटियां ऐसे कठिन सैन्य अभियानों का हिस्सा नहीं बन सकती। आपने सिद्ध किया है फिजिकल कैपेबिलिटी, मेंटल टफनेस और लीडरशिप क्वालिटी किसी जेंडर की मोहताज नहीं होती।
0: बिहार, गुजरात और मध्य प्रदेश में 3 निर्वाचन क्षेत्रों में विधानसभा उपचुनाव के लिए मतदान जारी है। बिहार में बांकेपुर, गुजरात में मंजलपुर और मध्य प्रदेश में दतिया निर्वाचन क्षेत्रों के लिए वोट डाले जा रहे हैं। दिन में 11 बजे तक पटना के बांकेपुर विधानसभा सीट पर 11.5%, गुजरात की मंजलपुर सीट पर 14.27% और मध्य प्रदेश की दतिया सीट पर 32.53% मतदान की खबर है। रूस के मिसाइल और ड्रोन हमले में 2 बच्चों सहित 8 लोगों की मौत हो गई। यूक्रेन की सेना के अनुसार कीव और यूक्रेन के अन्य शहरों सहित देश के विभिन्न हिस्सों में कई हमले किए गए। कीव के मेयर विताली क्लट्सको ने लोगों से सुरक्षित स्थानों पर शरण लेने की अपील की। यूक्रेन के राष्ट्रपति वोलोदिमिर ज़ेलेंस्की ने एक दिन पहले ही चेतावनी दी थी कि रूस यूक्रेन पर बड़े पैमाने पर हमला कर सकता है। राष्ट्रपति ज़ेलेंस्की ने कल व्हाइट हाउस में अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप से मुलाकात की थी। राष्ट्रमंडल खेलों में पैरा एथलेटिक्स के पुरुषों की 100 मीटर T47 स्पर्धा के फाइनल में भारत के दिलीप महादू गावित ने स्वर्ण और मोहम्मद बासिल मोरसिंगा नाकाथ ने रजत पदक जीतकर इतिहास रच दिया। पुरुषों की लंबी कूद स्पर्धा में मुरली श्रीशंकर ने रजत पदक जीता है। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति सीपी राधाकृष्णन और लोकसभा अध्यक्ष ओम बिरला ने पदक जीतने पर खिलाड़ियों को बधाई दी है। भारत विश्व स्क्वाश जूनियर टीम चैंपियनशिप के सेमीफाइनल में पहुंच गया है। सेमीफाइनल में भारत का सामना अमेरिका से होगा। भारत के वरिष्ठ बल्लेबाज अजिंक्य रहाणे ने अंतर्राष्ट्रीय क्रिकेट से संन्यास लेने की घोषणा कर दी है। रहाणे ने भारत के लिए अपना आखिरी मैच वर्ष 2023 में वेस्टइंडीज दौरे के दौरान टेस्ट टीम में खेला था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
3: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত। ডিমাহাচাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাচাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰৰ আনুষ্ঠানিক ঘোষণা। চিৰাং জিলাৰ গোৱালবাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন আৰু কমনৱেলথ গেমছৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক জয় কৰা পেৰা এথলীট দিলীপ গাবিত আৰু মহম্মদ বাছিৰক ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন। নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ 100 মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মাহাদু গাবিত আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্চিংগানা কাঠিক অভিনন্দন জনায়। শ্ৰীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু তেওঁলোকৰ প্ৰশিক্ষকক সদনৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত নজন্মাবলৈ আহান জনায়। সদনৰ কাম কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্ৰীবিৰলাই উল্লেখ কৰে।
1: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्रवाई 8 बजे तक के लिए स्थगित की जाती है।
3: हुलस्थूली परिस्थिति अब्याहत थकात अध्यक्ष सदन का कामकाज दिन 2 बजे स्थगित घोषणा करे। অসম চৰকাৰে ডিমাচা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমাহাচাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাচাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা মতে জিলাখনত চৰকাৰী কাম কাজত ইংৰাজীৰ লগতে ডিমাচা ভাষাও ব্যৱহাৰ কৰা হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এই জাননী মৰ্মে ডিমাচা জনগোষ্ঠীৰ সুকীয়া পৰিচয়ক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। জিলাখনৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। চিৰাং জিলাৰ গোৱালবাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। 1996 চনৰ 30 জুলাইত কোকৰাঝাৰ চহৰত আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা এফচুৰ তদানীন্তন সভাপতি জহুলাও চোম্বলা বসুমতাৰীৰ স্মৃতিত শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস পালন কৰি আহিছে। এই উপলক্ষে আজি এফচুৰ বৰ্তমানৰ সভাপতি খৌৰম দাও ৱাৰীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে শান্তিৰ প্ৰতি কপৌ চৰাই উৰুৱাই দিয়া হয়। দিৱসৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়। এই সন্দৰ্ভত এফচুৰ সভাপতিগৰাকীয়ে এইদৰে কয়।
4: নিখিল বড়ো ছাত্ৰ সন্থা আমি 2000 চনৰ পৰা এই যে 30 জুলাই যি দিনত আমাৰ এফচুৰ সভাপতি জহুলাও চোম্বলা বসুমতাৰী মৃত্যুবৰণ কৰিছিলে বা সন্ত্ৰাসৰ আক্ৰমণত তেওঁ মৃত্যু হৈছিলে। তো ইয়াৰ কাৰণে আমি 2000 চনৰ পৰা সন্ত্ৰাস বিৰোধী যিটো এটা কাৰ্যসূচী এই দিনত আমি অভ্যাস কৰি আহিছে। তো আজিও আমি বা আপোনালোকে সকলোৱে জানে যে বুদলিন অঞ্চলত আৰু অসমত যিহেতু যে বিচাৰ একৰ পাছত বহুতে ভাবিছে যে আমাৰ এই অঞ্চলত সন্ত্ৰাস নাই বা আমি এটা শান্তি পৰিৱেশত জীয়াই আছো বা শান্তি পৰিৱেশ আমাৰ ইয়াত নৰ্মেল এটা চিটুৱেশ্যনত আহিছে। সেইটো এটা আমাৰ এই অবজাৰ্ভেশ্যনৰ এটা ফল বুলি আমি ভাবি লওঁ। কিয়নো সদায় বহুতে বা সমাজৰ ব্যক্তিয়ে বা সচেতন ব্যক্তিয়ে সদায় সন্ত্ৰাসৰ বিৰুদ্ধে থিয় হোৱাটো বা চাগৰিত কৰাটো বা এৱেৰনেছ কৰাটো সকলোৱে মানে সেইটো নিজৰ নিজৰ দায়িত্ব বুলি পালন কৰি আহিছে।
3: আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি ৰেহাই সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱা পানীৰ সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কামো চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকৰডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পলিচেডিং আৰু জিঅ' বেগ স্থাপনৰ কাম অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈৰ সোঁপাৰৰ শোলমৰা পথাউৰিৰ ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পূৰ্ণ হৈছে। ইপিনে ভোগদৈৰ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিগামথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লোৱাৰ কথা। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03-6126-1876 আৰু 9-4354-05222 এই 2 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502খন বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয় ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মাহাদু গাৱিত আৰু মহম্মদ বাছিল মৰ্চিংগানাকাঠিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ পেৰা এথলিট সকলে ক্ৰীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলিটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো

সিং গানাকাঠিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ পেৰা এথলীটসকলে ক্ৰীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলীটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে দুয়োগৰাকী খেলুৱৈয়ে তেওঁলোকৰ দক্ষতা আৰু দৃঢ়তাৰে

0: इस गाने को सुनकर एक आह निकल जाती है, आह फिल्म का गाना जिसको सुनकर आह निकल जाती है। एक श्रोता कहते हैं कि भाई कजिन को पढ़ाना है, शाम को मैं कहीं नहीं जाने वाला। इसके अलावा एक और श्रोता है जो कह रहे हैं कि अपने परिवार और अपने दोस्तों के साथ शाम का आनंद लेंगे। एक और श्रोता का कहना है कि शाम की तन्हाई को और गहरा बनाने के लिए समुन्दर का किनारा ही बढ़िया होता है। और
1: বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নেটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি ব্যাহত হয়। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰৰ প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। আৰু নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ 100 মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মাহাদু গাভিত আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্চিংগানাকাঠিক অভিনন্দন জনায়। শ্ৰীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু তেওঁলোকৰ প্ৰশিক্ষকক সদনৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত নজন্মাবলৈ আহ্বান জনায়। সদনৰ কাম কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্ৰীবিৰলাই উল্লেখ কৰে।
2: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठा

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত

0: পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱা পানী সমস্যায়ো দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপুৰ দয়া জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাঁজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাঁজিত নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৰ সোঁপাৰৰ শলমাৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৰ মজিয়াবেটী কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। লোকপিয়ল 2027ৰ প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰথম পৰ্যায়ৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানস প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়লৰ পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব। এই প্ৰশিক্ষণ কাৰ্যসূচী পৰহিলৈ অন্ত পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: अंतर्राष्ट्रीय मित्रता दिवस आज मनाया जाता है, तो हम अपने सभी साथियों को मित्रता दिवस की बहुत सारी बधाइयां और शुभकामनाएं देते हैं।
2: बिल्कुल, क्योंकि आप भी हमारे मित्र ही हैं ना
1: जी। सखा है, हमारे साथी है। उनके नाम में ही सखा है, सखी है, तो हमारे तो बहुत करीबी
2: मित्र। ये हमारा दिवस है, समझ
1: जी। हम सभी का दिवस है
2: जी, बिल्कुल।
1: और आप क्या करें?
2: बिल्कुल, एक गीत सुनते हैं ना।
1: सुन लेते हैं गीत।
3: यूं ही तुम मुझसे

सखी सहेली।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78জনলৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। নীট পৰীক্ষাৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। অসম চৰকাৰে ডিমাছা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমাহাচাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাছাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে। লোকপিয়ল 2027ৰ প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ ছাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰথম পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। ভাৰতীয় বতৰবিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি মণিপুৰৰ ৰাজধানী ইম্ফলত গ্ৰুপ ডিৰ লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ ফুটবল দলটো এফ চি ৰেংদাৰ দলৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: নমস্কাৰ প্ৰিয় যুৱ বন্ধু, প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। প্ৰিয় যুৱ বন্ধু, আজিৰ যুৱ তৰংগত আপোনালৈ সজাই আনিছোঁ যুৱ প্ৰতিভা শীৰ্ষক এক বিশেষ অনুষ্ঠান। অনুষ্ঠানৰ উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছোঁ মই পংখী বৰা। প্ৰিয় শ্ৰোতা, পলম নকৰি আহকচোন আগবাঢ়ো আজিৰ অনুষ্ঠানৰ দিশে। প্ৰিয় যুৱ বন্ধু, আজিৰ যুৱ প্ৰতিভা শীৰ্ষক এই বিশেষ অনুষ্ঠানত মোৰ লগত উপস্থিত আছে ইপ্সিতা গোস্বামী, পাৰ্থজ্যোতি শইকীয়া, কেটৰিনা কাশ্যপ। আহকচোন তেওঁলোকৰ লগত কিছু কথা পাতোঁ। নমস্কাৰ, তোমাক আজিৰ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে তোমাৰ সম্পূৰ্ণ পৰিচয়টো আমাৰ শ্ৰোতাৰ বাবে আগবঢ়োৱাচোন।
1: নমস্কাৰ, মোৰ নাম পাৰ্থজ্যোতি শইকীয়া, মোৰ ঘৰ নগাঁৱৰ উপহিত,
0: হয়,
1: আৰু মই বৰ্তমান DL.ED পাছ কৰিছোঁ,
0: হয়,
1: আৰু বৰ্তমান শিক্ষকতাৰ বাবে চেষ্টা কৰি আছোঁ।
0: হয়, আৰু আপুনি যিহেতু আমি জানো আপুনি সংগীতৰ লগত যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, সংগীতৰ ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা বাৰু জড়িত হৈছে?
1: সংগীতৰ ক্ষেত্ৰখনত, গীত শিকাৰ ক্ষেত্ৰত মই সৰুৰ পৰাই জড়িত হৈ আছোঁ।
0: হয়,
1: ভালকৈ জনা বুজা হোৱাৰ পৰা গীত শুনি আহিছোঁ।
0: হয়,
1: কিন্তু গীত আনুষ্ঠানিকভাৱে শিকাৰ ক্ষেত্ৰত অলপ দেৰি হৈছিল, প্ৰায় 10-15 বছৰমানৰ পৰা জড়িত হৈ আছোঁ আৰু ভালদৰে।
0: হয়, এইখিনিতে আপোনাৰ পৰা আমি এটি গীত শুনিব বিচাৰিছোঁ।
1: প্ৰথমতে জুবিন দাৰ এটি গীত
0: হয়
1: অনুষ্ঠান নীতিত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ।

0: খুব সুন্দৰ, আপোনাৰ কণ্ঠ খুবেই সুন্দৰ। সংগীতক লৈ পেলাই আপুনি ভৱিষ্যত পৰিকল্পনা কিবা কৰিছে নেকি বাৰু?
1: হয়, ভৱিষ্যতে সংগীতৰ ক্ষেত্ৰত কিছু পৰিকল্পনা আছে বাৰু,
0: হয়,
1: নতুন গীতৰ সৃষ্টিৰ ক্ষেত্ৰত আৰু গীতৰ কিছুমান এলবাম উলিওৱাৰ বাবে চেষ্টা কৰি আছোঁ
0: হয়
1: বৰ্তমান।
0: হয়, আপোনাৰ লগত আমি পুনৰ কথা পাতিম। এতিয়া আমাৰ মাজত আন এগৰাকী শিল্পী উপস্থিত আছে, নৃত্যশিল্পী কেটৰিনা কাশ্যপ। তোমাক আজিৰ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ বা।
0: তোমাৰ সম্পূৰ্ণ পৰিচয়টো আমাৰ শ্ৰোতাৰ বাবে আগবঢ়োৱাচোন।
2: নমস্কাৰ, মোৰ নাম কেটৰিনা কাশ্যপ। মই বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ ভূগোল বিভাগৰ ছাত্ৰী।
0: হয়
2: হয়।
0: তুমি এগৰাকী নৃত্যশিল্পী, হয়, নৃত্যৰ ৰাপটো কেতিয়াৰ পৰা আহিলে?
2: নৃত্যৰ ৰাপটো মানে মই 2-2.5 বছৰমান বয়স থাকোঁতে তেতিয়াৰ পৰাই নাচিবলৈ আৰম্ভ কৰিছোঁ। মানে মোৰ মা এগৰাকী নৃত্যশিল্পী আছিলে, বিহুৱতী আছিলে এটা সময়ৰ। তাৰপিছত মোৰ মাহী এগৰাকী নাচনী আছিলে, তেতিয়াৰ সময়তে মাহী ৰাছিয়া গৈছিলে। তাৰোপৰি মানে মোৰ মাৰ ফালৰ পৰিয়ালটোত সাংস্কৃতিকভাৱে আগবঢ়া আছিলে, সেইবাবে হয়তো সৰুৰ পৰা মাহঁতে মোক সকলো ক্ষেত্ৰতে আগুৱাই নিবলৈ চেষ্টা কৰিছিল।
0: হয়। আৰু কেটৰিনা, নগাঁও বিশ্ববিদ্যালয়ৰ বৰ্তমান সময়ৰ বেষ্ট ডান্সাৰ, ছেকেণ্ড বেষ্ট ডান্সাৰ হয়নে?
2: হয়।
0: সেই সম্পৰ্কে অলপমান কোৱাচোন, অভিজ্ঞতাটো কেনেকুৱা?
2: ভাল লাগিছিলে, মোৰ সপোন আছিলে এনেকুৱা কিবা এটা হোৱাৰ।
0: হয়।
2: এবাৰ প্ৰথমবাৰ বিশ্ববিদ্যালয় হৈছিলে।
0: হয়।
2: তো সেইবাবে প্ৰথমবাৰৰ বাবে মই মানে বিশ্ববিদ্যালয়ৰ হিচাপত মানে প্ৰথমবাৰৰ বাবে নৃত্য বেষ্ট ডান্সাৰ হৈছিলোঁ।
0: হয়।
2: লগতে মই মিছ ট্ৰেডিশ্যনেলৰ টাইটেলটো জিকিছিলোঁ। ভাল লাগিছিলে। আৰু সেইখিনি সময়ত আমাৰ গ্ৰুপ ডেন্সটোও বেষ্ট ডেন্স পাইছিল, ডেন্সাৰ গ্ৰুপ পাইছিলে।
0: হয়।
2: তেনেকৈ ভাল লাগিছিলে, প্ৰথম বছৰ কলেজ গৈয়েই ইমানখিনি আগবাঢ়িবলৈ মই পাৰিছিলোঁ, সকলোৰে আশীৰ্বাদত সিমানখিনি সম্ভৱ হৈছিলে।
0: হয়। তোমাৰ ওচৰলৈ আমি পুনৰ ঘূৰি আহিম। এবাৰ আমি আন এগৰাকী শিল্পীৰ ওচৰলৈ যাওঁ। প্ৰিয় শ্ৰোতা, আমাৰ লগত ষ্টুডিঅ'ৰ মজিয়াত আজি উপস্থিত আছে আন এগৰাকী ছাত্ৰী, ইপ্সিতা গোস্বামী। আহকচোন, তেওঁৰ লগত কিছু কথা পাতোঁ। ইপ্সিতা, আকাশবাণী নগাঁও কেন্দ্ৰৰ আজিৰ অনুষ্ঠানৰ মজিয়ালৈ তোমাক স্বাগতম জনাইছোঁ।
3: হয়, বহুত বহুত ধন্যবাদ মোক এনেদৰে নিমন্ত্ৰণ কৰি অনাৰ বাবে।
0: পোনপ্ৰথমতে তোমাৰ সম্পূৰ্ণ পৰিচয়টো জনাবাচোন।
3: হয়, মোৰ নাম ইপ্সিতা গোস্বামী, মোৰ ঘৰ উৰিয়া গাঁৱত, আৰু মোৰ গাঁওখনৰ নাম হৈছে তেলিয়া পহুকটা, আৰু মই বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ সমাজতত্ত্ব বিভাগৰ এগৰাকী ছাত্ৰী।
0: তুমি যিহেতু ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ এগৰাকী ছাত্ৰী, হয়, পঢ়া শুনাৰ লগতে তোমাৰ যেতিয়া তুমি আজৰি হৈ থকা সেইখিনি সময়ত তোমাৰ আটাইতকৈ ভাল লগা কামটো কি বাৰু?
3: মই আজৰি সময়ত উপন্যাস পঢ়ি খুব বেছি ভাল পাওঁ।
0: উপন্যাস পঢ়ি?
3: হয়।
0: তোমাৰ প্ৰিয় উপন্যাস?
3: মোৰ প্ৰিয় উপন্যাস অসীমত যাৰ হেৰাল সীমা।
0: আৰু আজি আমাৰ শ্ৰোতাৰ বাবে,
3: হয়,
0: তোমাক যদি মই কওঁ এটি কবিতা আবৃত্তি কৰিবলৈ,
3: হয়,
0: এটা সৰুকৈ কবিতা আবৃত্তি কৰি শুনোৱাচোন।
3: মই হেমাংগ বিশ্বাসৰ কুলখুৰাৰ চোতাল কবিতাটি আবৃত্তি কৰিব বিচাৰিম।
0: হয়।
3: জোনা কুঁৱলী ঘেৰা বেলতলা পথাৰৰ ৰাতিৰ ধানশ্ৰী, পাৰ হৈ লাহে লাহে গৈ পালোঁ নিকা ফৰকাল কুলখুৰাৰ চোতাল। এই চোতালত কৃষি বিপ্লৱৰ মন্ত্ৰণা, খুৰা তাৰেই সভাপতি। এন্ধাৰ জুপুৰিত লেমৰ ধিমিক ধামাক পোহৰত সুধিলোঁ, খুৰা এতিয়া কেনে পাইছা? এটি ক্ষীণ আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথো এষাৰ অস্পষ্ট মাত, বৰ কষ্ট কমৰেড। যোগে যোগে সুখিতৰ কষ্ট পান কৰি নীলকণ্ঠ খুৰা, যোগে যোগে বসুমাতাৰ গৰ্ভ বিদাৰী লক্ষ্মী উলিয়াই খুৰা হ'ল বসুমতাৰী। নাঙলৰ শিৰলুত মানিকী মাধুৰী কাব্য যোগে যোগে ৰচি মহাকবি খুৰা, বাৰে বাৰে সুখকৰ পাল খেদি বীৰ বসুমতাৰী ৰণক্লান্ত আজি। কুলখুৰা নাই, বাতৰি কাকতত খবৰ নোলাল, আজিৰ বাতৰিত শিৰোনামা নাপাই খুৰাই। কুলখুৰা সপ্তাহৰ মানুহ যে নহয়, নহয় বছৰৰ, কুলখুৰা শত শতিকাৰ। কমৰেড বসুমতাৰী বাতৰি নহয়, ইতিহাস।
0: খুব সুন্দর। তুমি বিশ্ববিদ্যালয় হোক বা তোমালোকৰ বিশ্ববিদ্যালয়ৰ পৰা যে যুৱ মহোৎসৱলৈ যে লৈ যায় বিভিন্ন বিশ্ববিদ্যালয়লৈ, তালৈ গৈছানে?
3: নাই, এতিয়ালৈকে মই যাবলৈ সুবিধা পোৱা নাই, কাৰণ আমাৰ বাৰত প্ৰথমবাৰ হোৱা নাছিলে। তাৰ পিছৰ বাৰ যেতিয়া বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ মাজত অকণমান খাম খেয়ালি এটা হৈ থকাৰ বাবে গৈছিল যদিও মই সুবিধা পোৱা নাই, বেলেগ গৈছিলে।
0: হয়, এনেই বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাসমূহত তুমি অংশগ্ৰহণ কৰিছা?
3: হয় হয় কৰিছোঁ।
0: তোমাৰ ভৱিষ্যত পৰিকল্পনা কি বাৰু?
3: বৰ্তমান মই ভাবিছোঁ যে মই মাষ্টাৰ্ছ কৰিম ছ'চিয়লজিত, তাৰপাছত মই চাওঁ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ।
0: হয়, অনুষ্ঠানত আৰু তোমাৰ লগত আমি কথা পাতি থাকিম। এইবাৰ আমি অন্য এগৰাকী শিল্পীৰ ওচৰলৈ আহিছোঁ।
3: ঠিক আছে।
0: হয় প্ৰিয় শ্ৰোতা, আমি এইবাৰ পুনৰ পাৰ্থজ্যোতি শইকীয়াৰ কণ্ঠত আন এটি গীত উপভোগ কৰোঁ আহকচোন। পাৰ্থ, এইবাৰ কি গীত শুনাব বিচাৰিবা?
1: এইবাৰ মই মন্দিৰা লাহিৰী বাইদেউৰ অহাৰ দৰে গীতটি গাব বিচাৰিছোঁ।
0: নিশ্চয়।

0: খুব সুন্দৰ লাগিলে। পাৰ্থজ্যোতি শইকীয়া, তুমি নগাঁও বিশ্ববিদ্যালয়, নগাঁও যেতিয়া কলেজ আছিলে এতিয়া বিশ্ববিদ্যালয় হ'ল, সেই সময়ত তুমি বেছিংগাৰ আছিলা, হয়, সেই অনুভৱটোৰ বিষয়ে অলপমান কোৱাচোন।
1: হয়, আচলতে নগাঁও মহাবিদ্যালয়ত মই পঢ়াৰ মূল উদ্দেশ্যটোৱে আছিলে আচলতে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত
0: হয়
1: তাত গৈ বেছিংগাৰ হোৱা।
0: অঁ,
1: সেইকাৰণে সেইটো উদ্দেশ্য লৈ পেলাই মই তাত আচলতে পঢ়িছিলোঁ।
0: অঁ,
1: আৰু শেষত মই তাত হ'বলৈ সক্ষম হৈছিলোঁ 2020 চনত, নগাঁও মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী হ'বলৈ সক্ষম হৈছিলোঁ।
0: হয়,
1: ভাল লাগিছিল, খুবেই ভাল লগা অনুভৱ। নগাঁৱৰ মাজমজিয়াৰ এখন উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ যেতিয়া বেছিংগাৰ হ'বলৈ পোৱা যায়, সঁচাই মনটো ভাল লাগিবই
0: আৰু
1: অনুভৱ ভাল আছিল।
0: সেইখিনি সময়ত এতিয়াও যুৱ মহোৎসৱসমূহলৈ লৈ যায় নহয় বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়, তেতিয়া যোৱাৰ সুযোগ পাইছিলানে?
1: হয়, আচলতে মই বেছিংগাৰ হোৱাৰ পিছত সুযোগ পোৱা নাছিলোঁ, কিয়নো বেছিংগাৰ হোৱাৰ পিছতে কৰোণা মহামাৰীয়ে দেখা দিছিলে গোটেই বিশ্বতে, সেইহেতুকে ইউথ ফেষ্টিভেল সকলো বন্ধ হৈ গৈছিলে। কিন্তু বেছিংগাৰ হোৱাৰ আগতে যেতিয়া মই ফোৰ্থ ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰত আছিলোঁ, তেতিয়া মই যোৱাৰ সুযোগ পাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়লৈ ইউথ ফেষ্টিভেলত। তেতিয়া মই বৰগীত আৰু জ্যোতি সংগীতত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ, বৰগীতত প্ৰথম আৰু জ্যোতি সংগীতত দ্বিতীয়।
0: পুনৰবাৰ তোমাৰ ওচৰলৈ আহিম, এইবাৰ আমি আন এগৰাকী শিল্পীৰ ওচৰলৈ আহিছোঁ। এইবাৰ পুনৰ আহিছোঁ ইপ্সিতা তোমাৰ ওচৰলৈ। টাইম মেনেজমেণ্ট বৰ্তমান সময়ত আমাৰ যুৱচামৰ মাজত এটা বহুত ডাঙৰ সমস্যাও বুলি ক'ব লাগিব। সেই ক্ষেত্ৰত তুমি কি ক'বা? তুমি পঢ়া শুনাৰ লগতে তুমি কবিতাও আবৃত্তি কৰা, লিখা মেলাও কৰা, তুমি টাইমসমূহ কেনেকৈ মেনেজ কৰা?
2: আচলতে আজিৰ প্ৰজন্মটো সমস্যা এনেকুৱা ধৰণৰ, যেতিয়া তেওঁলোকে বাহিৰা কিতাপ এখন পঢ়িবলৈ লয় বা বাহিৰা যিকোনো কাৰিকুলাম এক্টিভিটিজৰ লগত জড়িত হয়, তেতিয়া মাকহঁতে কয় যে নাই নালাগে, কিতাপকে পঢ়া। গতিকে এইখিনি ক্ষেত্ৰত ল'ৰা ছোৱালী বাহিৰৰ পৃথিৱীখনৰ লগত একেবাৰে অপৰিচিত হৈ যায় আৰু তেওঁলোকে নিশিকে আচলতে কেনেকৈ টাইম মেনেজমেণ্টটো কৰিব লাগে, কেনেকৈ তেওঁলোকৰ দিনৰ সময়খিনি ভাগ কৰি ল'ব পাৰি বেলেগ বেলেগ ক্ষেত্ৰত। গতিকে প্ৰথম কথা, টাইম মেনেজমেণ্ট কৰিবলৈ হ'লে মই ভাবোঁ কিতাপ পঢ়িব লাগে, নিজৰ কামখিনিতো নিজে দৈনন্দিন কামখিনি কৰিব লাগিবই, স্কুল যোৱা, কলেজ যোৱা, পঢ়া শুনা কৰা, তাৰ লগত বাহিৰা কিতাপ পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিব লাগে। আৰু তেনেকুৱা কৰিলে আচলতে যেতিয়া তেওঁলোকে লাহে লাহে সময়টো গম পাব যে এইখিনি সময়ত মই পঢ়িম, এইখিনি সময়ত মই খেলা ধূলা কৰিম, এইখিনি সময়ত মই এখন কিতাপ শেষ কৰিম, তেতিয়া মই ভাবোঁ যে তেওঁলোকৰ যিটো টাইম মেনেজমেণ্ট কোৱালিটি সেইটো অলপ হ'লেও ইম্প্ৰুভ হ'ব।
0: খুব সুন্দৰকৈ কথাখিনি ক'লা তুমি। আশা কৰোঁ আমাক শুনি থকা আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ এই কথাখিনিৰ পৰা উপকৃত হ'ব। তোমাৰ লগত সময় হ'লে আমি নিশ্চয়কৈ পুনৰ কথা পাতিম। এতিয়ালৈ তোমাক ধন্যবাদ জনাইছোঁ।
2: ধন্যবাদ।
0: এবাৰ আহিছোঁ আমি কেটৰিনা কাশ্যপৰ ওচৰলৈ। তুমি যিহেতু সৰুৰে পৰা নৃত্যৰ লগত জড়িত হৈ আছা, বিভিন্ন প্ৰতিযোগিতাসমূহত তুমি অংশগ্ৰহণ কৰিছা, এই ক্ষেত্ৰত তুমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিবা বঁটা লাভ কৰিবলৈ সক্ষম হৈছা নেকি?
3: হয়, মই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহুত পৰ্যায়ত মই নৃত্য কৰিবলৈ গৈছোঁ, তাত মই সন্মান বুটলিবলৈ সক্ষম হৈছিলোঁ। তাৰ লগতে মই 2019 চনত থাইলেণ্ডত লঘুশাস্ত্ৰীয় নৃত্যত প্ৰথম পুৰস্কাৰ, আৰু 2022 চনত ডুবাইত বিহু নাচত মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ।
0: হয়,
3: তাৰ লগতে বহুত বহুত ঠাইত মই এনেকুৱা নৃত্য প্ৰদৰ্শন কৰি মই বহুতো উপাধি পাবলৈ সক্ষম হৈছোঁ, তেনেকৈয়ে গৈছিলোঁ। তাৰ লগতে মই 2018 চনত যোগাসনৰ জৰিয়তে মই নেশ্যনেল খেলিব গৈছিলোঁ।
0: হয়, নেশ্যনেল খেলিবলৈ ক'ত গৈছিলা তুমি?
3: মই গৈছিলোঁ চেন্নাইত মই নেশ্যনেল খেলিব গৈছিলোঁ, আৰু লগতে ষ্টেট খেলিছিলোঁ, চুইমিঙৰ ষ্টেট খেলিছিলোঁ মই, আমাৰ গুৱাহাটীত হৈছিলে তেতিয়া মই ষ্টেট খেলিছিলোঁ।
0: তুমি নৃত্যশিল্পীৰ বাহিৰেও মানে তুমি আৰু বহুতখিনি জগতৰ লগতে জড়িত হৈ আছা, তুমি কি কি কৰি ভাল পোৱা বা কি ফিল্ডত তুমি জড়িত হৈ আছা সেই সম্পৰ্কে অলপমান কোৱাচোন।
3: হয়, মই নৃত্যৰ লগতে অভিনয়ৰ লগত মই জড়িত, মই দুবাৰকে NSG-ৰ আণ্ডাৰত মই নাটক কৰিছোঁ, তাৰ লগতে চুইমিং কৰোঁ, যোগাসন কৰোঁ, জিমনাষ্টিক কৰোঁ, তাৰ লগতে তেনেকৈ খেলা ধূলাৰ লগতো জড়িত।
0: হয়,
3: তেনেকৈ মাহঁতে আগবঢ়াই নিছিলে, আগবাঢ়ি গৈ আছোঁ, লগত মই এইবাৰ এতিয়া সৌন্দৰ্য চৰ্চাও কৰি আছোঁ।
0: হয়, মাহঁতৰ ছাপোৰ্টৰ কথা তুমি নিজেই ক'লা, মই পুনৰ সুধিছোঁ মোৰ ফালৰ পৰা, আমাৰ শ্ৰোতা বহুত শ্ৰোতাই শুনি আছে, যুৱচামৰো বহুতখিনি মানুহে আমাক শুনি আছে, গতিকে যেতিয়া আমি কোৱা হয় যে আমাৰ প্ৰথম শিক্ষা আমি ঘৰখনৰ পৰা পাওঁ, সেই ক্ষেত্ৰত তোমাৰ মা দেউতাৰ যথেষ্টখিনি ছাপৰ্ট আছে, হয়তো আজি তুমি এই পৰ্যায়ত আহি উপনীত হৈছাহি, মা দেউতাৰ ছাপৰ্টৰ বিষয়ে অলপমান কোৱাচোন।
3: মা দেউতাই মই কিছুমান কাম কৰিব নিবিচাৰিলেও মায়ে মানে সৰুৰ পৰাই মোক টানি আজৰি পেলাই লৈ লৈ গৈছিলে যে নাই তই কৰিব লাগিব। হয়তো মাক বহুতে হয়তো তেতিয়া ঘৰৰ মানুহে কয় ন থাকে শত্ৰুতা বুলি, ঘৰৰ মানুহে শত্ৰুতা নহ'লেও ঢুকাইছিলে বা তেনেকৈ ইটিকিং কৰিছিলে যে এনেকে লৈ পেলাই ছোৱালীৰ কি হ'ব বুলি। কিন্তু তেনেকৈ হয়তো এতিয়া সেই মানুহখিনিয়ে এতিয়া উপলব্ধি কৰিছে যে মই কিখিনি পৰ্যায় পাবলৈ সক্ষম হৈছোঁ। তেনেকৈ দেউতাও মোৰ নাটকৰ লগতে জড়িত সৰুৰ পৰা, দেউতাহঁতে কৰে, তেনেকৈ মানে মাহঁতে মোক সদায় ছাপৰ্ট কৰি যায়। সদায় ৰাতি আগতে কম্পিটিশ্যন কৰোঁতে ৰাতি 2-3 বাজি যায়, মাহঁত এনেকৈ লগত লৈ ঘূৰি ফুৰে। মই ভাওনাৰ লগতো জড়িত, ৰাসৰ লগতো জড়িত, সেই ৰাতিপুৱা 5-6 মাহঁত মোৰ লগতেই থাকে, এতিয়াও মাহঁত মোৰ লগত থাকে, তেনেকৈ মাহঁত ঘূৰি ফুৰে, এতিয়াও মোৰ লগত মাহঁত আহিছে।
0: হয়, আমি দেখিছোঁ বাৰু তোমাৰ লগত তোমাৰ মা দেউতা আহিছে। পুনৰ আহিম তোমাৰ ওচৰলৈ, আমি যিহেতু অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি, এবাৰ আমি আন শিল্পীকেইগৰাকীৰ লগতো অলপমান কথা পাতোঁ। এতিয়া পুনৰ ইপ্সিতাৰ ওচৰলৈ আহিছোঁ। ইপ্সিতা, এবাৰ তোমাৰ পৰা আৰু এতিয়া আমি কবিতা শুনিব বিচাৰিছোঁ।
2: মই দেৱকান্ত বৰুৱাদেৱৰ সাগৰ দেখিছা কবিতাটি আবৃত্তি কৰিব বিচাৰিম।
0: হয়।
2: সাগৰ দেখিছা, দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছো তথাপি, নীলিম সলিল ৰাশি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী, মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা, বেদনাৰে দেখা নাই তুমি, উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ্য ঢৌ, তোমাৰেই স্মৃতি সীমাচুমি, শুনা নাই মোৰ সাগৰত তুমি, শুনা নাই ধুমুহাৰ উতলা সংগীত, বুজা নাই অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইংগিত, দেখিছা তো ৰামধেনু বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ, প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া আকাশত, দেখিছানে ৰঙৰ উৎসৱ, মাজ নিশাষাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত, ভাবিছানে এটি বাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ, মই জানো তুমি কিটো জানা হেৰা মোৰ হিয়া হিনা প্ৰিয়া, তুমি জানা মাথো তুমি তুমি মই মই, তুমিতো নাজানা হাই কিয় বাৰু কিয় আমি গাঁথো জয় পৰা মালতীৰে জয়ৰ গৌৰৱমালা, মিলনৰ কাৰেং সোণালী সাজু কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি, হৃদয়ৰ ৰঙা তেজ ঢালি প্ৰতিমাৰ পখালো চৰণ কিয়, তুমি নুবুজিবা সখী কিনো বেদনাত সস্থিত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্য আমি বিজয়াৰ বিফল সন্ধ্যাত, সন্ধিয়া আহিছে নামি থক হেৰা নেলাগে জ্বলাব চাকি, দুটি নয়নৰ সহজ প্ৰভাৰে আজি নাহিবা তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ।
0: খুব সুন্দৰ, তুমি লিখা মেলা কৰা নেকি?
2: মই যেতিয়া বিশ্ববিদ্যালয়ৰ যিবিলাক প্ৰতিযোগিতা হয় বা স্কুলৰ প্ৰতিযোগিতাবোৰত আগতে লিখা মেলা কৰিছিলোঁ।
0: হয়, আৰু নিজে লিখা কিবা কবিতা আছে নেকি বৰ্তমান?
2: নাই, মই নিজে আজিলৈকে কেতিয়াও কবিতা লিখি পোৱা নাই। মই আবৃত্তি কৰোঁ কিন্তু মই নিজে কেতিয়াও কবিতা লিখিবলৈ আচলতে চেষ্টা কৰা নাই, গতিকে মোৰ নিজা কবিতা নাই।
0: পুনৰবাৰ তোমাৰ ওচৰলৈ আহিম। এবাৰ পুনৰ আহিছোঁ পাৰ্থ তোমাৰ ওচৰলৈ। তুমি গীত লিখি আছা নেকি বৰ্তমান?
1: গীত লিখিছোঁ বাৰু,
0: হয়,
1: এটা দুটাকৈ লিখা হৈছে,
0: হয়,
1: কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই।
0: হয়, ভৱিষ্যতলৈ সম্পূৰ্ণ কৰাৰ কিবা কল্পনা
1: আছে? আছে,
0: হয়,
1: দুটি গীত সম্পূৰ্ণ হৈছে বাৰু, কিন্তু আৰু গীতৰ পৰিকল্পনা কৰি আছো।
0: হয়,
1: আৰু গোটেইখিনি গীত একেলগে মুক্তি দিয়াৰ কথা ভাবিছো আৰু ৰেকৰ্ডিঙৰ কাম কৰি আছো।
0: কৰি আছা? আমি যিহেতু একেবাৰে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোহি, শেষত তোমাৰ পৰা এটি গীত আমি শুনিব বিচাৰিছো।
1: হয়, পুনৰ জুবিনদাৰ এটি গীত গাইছো। হয়,

0: ধন্যবাদ,
1: খুব সুন্দৰ পাঠ, তোমাক অশেষ ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ, আমি আকাশবাণী নগাঁৱলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: কেটৰিনা, পুনৰ তোমাৰ ওচৰলৈ আহিছোঁ। আমি সাংস্কৃতিক পথাৰখনত আহোঁতে তুমি নিশ্চয়কৈ ভাল বেয়া বহুতো মানুহ লগ পাইছা, হয় নাই? তাৰ মাজতে ভাল লগা এটা অভিজ্ঞতা আৰু এটা বেয়া লগা অভিজ্ঞতা আৰু লগতে সমালোচনা, সমালোচনাক তুমি কি হিচাপে লোৱা?
2: ভাল আৰু বেয়া অভিজ্ঞতা বুলি ক'বলৈ গ'লে তেনেকুৱা হয়তো বহুত অভিজ্ঞতাই ভাল লাগে আৰু কিছুমান তেনেকুৱা বেয়া লাগে। কেতিয়াবা মোৰ এনেকুৱাও হৈছে, কম্পিটিশ্যন কৰিব গৈছোঁ, ৰাতি 2-3 বজালৈকে ৰৈ আছোঁ, তাৰপাছত তেওঁলোকে কৈছে যে তুমি নোৱাৰিবা কম্পিটিশ্যন কৰিব। তেতিয়া মানে তেওঁলোকৰ মোৰ লগত শত্ৰুতা আছিল আগৰ পৰা, সেইটো কাৰণে পিছত গম পাইছোঁ আৰু। তেনেকুৱা বহুত আছে তিতামিতা অভিজ্ঞতা। আৰু সমালোচনা তেনেকৈ মানে ছ'চিয়েল মিডিয়াত বেছিকৈ সমালোচনা হয় আজিকালি, আৰু মই ছ'চিয়েল মিডিয়াত তেনেকৈ নাছিলোঁ। এতিয়া আহিছোঁ আৰু মই মানে এটা বস্তু ভাল পাওঁ, যিটো বস্তু মই কৰিব নাজানো সেইটো মই কৰিবলৈ চেষ্টা কৰোঁ, ভুলে শুদ্ধই হওক, মই মানুহৰ পৰা শিকি বুজি হ'লেও মানে যেনেকৈ দেখা পাওঁ তাৰ পৰা মই কৰিবলৈ চেষ্টা কৰোঁ। তেনেকৈ সমালোচনা পাইছোঁ। প্ৰথমতে সমালোচনা পাওঁ বহুত বেয়া লাগে, মোৰ মানে এনেকুৱা হৈ থাকে কিয় এনেকৈ ক'লে, কিয় বা এনেকৈ ক'লে, মোৰ মানে সেইটো মনত খুব আহি থাকে আৰু বহুত দুখ লাগে। সেইটো কাৰণে মই কান্দিছোঁ, কিন্তু তাৰপিছত ভাবিছোঁ যে নাই, মানে যদিহে সমালোচনা আহিছে তেতিয়াহে মানে মই আগবাঢ়ি গৈছোঁ, যদি সমালোচনা নাই তেনেহ'লে চাগে মই একো কৰিবই পৰা নাছিলোঁ। মানে এতিয়া মই সেইটোৱে ভাবোঁ, যদি সমালোচনা আহিছে শুনি থাকিম, এখন কান্দি সোমোৱাই এখন দি উলিয়াই দিম যদি মই মোৰ কামখিনি মানে কৰি থাকিম, এতিয়া মই সেইটোৱে ভবা হৈছোঁ।
1: হয়, খুব সুন্দৰকৈ তুমি কথাখিনি ক'লা আৰু আটাইকে আজি আটাইকেইগৰাকীকে লগ পাই খুবেই বেছি ভাল লাগিলে। পুনৰবাৰ আটাইকেইগৰাকীৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আজিৰ আমাৰ এই অনুষ্ঠানলৈ আহি আমাৰ আজিৰ শ্ৰোতাৰ বাবে তোমালোকে যিখিনি কথা আগবঢ়ালা, তুমি যিখিনি যিকেইটা গান আগবঢ়ালা, নিশ্চয়কৈ আমাৰ শ্ৰোতাই শুনি ভাল পালে। পুনৰবাৰ আটাইকেইগৰাকীকে আকাশবাণী নগাঁও কেন্দ্ৰৰ যুৱ তৰংগ অনুষ্ঠানৰ মজিয়াৰ পৰা মই বংশী বৰাই অশেষ ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ,
2: ধন্যবাদ।
1: প্ৰিয় যুৱ বন্ধু, এয়া শুনিলে ইপ্সিতা গোস্বামী, পাৰ্থজ্যোতি শইকীয়া আৰু কেটৰিনা কাশ্যপৰ সৈতে হোৱা কিছু কথা বতৰা। প্ৰিয় যুৱ বন্ধু, আজিৰ অনুষ্ঠানটি শুনি আপুনি নিশ্চয় ভাল পালে। সময় হৈ আহিল আমাৰ আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। পুনৰ এটি নতুন দিনত নতুন এক শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পংখী বৰাই বিদায় লৈছোঁ। নমস্কাৰ।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, আমাৰ কেন্দ্ৰৰ হাতখৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ অথবা কমেণ্ট কৰিব পাৰে।

0: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। আজিৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুপুৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুমোদন আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালত এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এনেদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী

0: তদাৰকীত হয়। এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
1: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানী স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেটৰ পানী খুলি এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু চিঙিজোৱা অংশ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ চিঙিজোৱা অংশৰ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈ সোপাৰৰ শলমাৰা মথাউৰিৰ চিঙিজোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলতাৰে সম্পন্ন হৈছে। ইপিনে ভোগদৈ মজিয়াভেটা, কাটিৰামচুক আৰু কলেচুকৰ চিঙা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ বিধানসভাৰ আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ ব্যয় 162.86 কোটি টকাৰ প্ৰস্তাৱেৰে আনুমানিক 70.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধানসভাত উত্থাপন কৰে। বিধানসভা অধিৱেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্ৰী মহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে যদিও অৰ্থনৈতিক উৎসসমূহ তেনেই সীমিত, তথাপি এই বাজেটৰ জৰিয়তে বিটিচি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। ইপিনে বিৰোধী ইউ পি পি এল দলে এই বাজেটৰ সমালোচনা কৰি জনসাধাৰণক কল্যাণমূলক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ এই বাজেট ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে। দলটোৱে চৰকাৰক জনসাধাৰণ কেন্দ্ৰিক পদক্ষেপ গ্ৰহণৰ বাবে তাক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুযায়ী আজিৰ পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ধেৰেকণেৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। কাৰ্বি আংলং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা 1 জুলাইৰ পৰা অনুষ্ঠিত কৃষি প্ৰশিক্ষণ কাৰ্যসূচী আজি সামৰণি পৰে। 30-দিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত বোকাজানৰ প্ৰণৱ জুবিলী মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা আৰু উদ্ভিদবিদ্যা বিভাগৰ 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমল ব্যক্তিসকলে অসমৰ কৃষি, জলবায়ু অঞ্চল, প্ৰধান পথাৰ আৰু উদ্যান শস্য তথা কৃষি ব্যৱস্থা, শস্য উৎপাদন, পশুপালন, মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা নীতি, প্ৰাকৃতিক আৰু জৈৱিক কৃষি, কেঁচুসাৰ, সেউজ সাৰ সমন্বিত পুষ্টি ব্যৱস্থাপনা, সমন্বিত পোক আৰু ৰোগ নিৰাময় ব্যৱস্থাপনা, ভেঁকুৰ খেতি সমন্বিত কৃষি ব্যৱস্থা, ITC, কৃষি ইকো পৰ্যটন, কৃষি যান্ত্ৰিকীকৰণ, দক্ষতা বিকাশ, কৃষি ব্যৱসায় ব্যৱস্থাপনা আদি সন্দৰ্ভত আলোকপাত কৰে।

নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই অনুষ্ঠানটি আগ ধৰিব। অৰুণিমা গোস্বামী শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। লোকপিয়ল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰথম পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানৱ প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়াল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ প্ৰতিযোগিতাত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰোহিত যাদৱ আৰু জছবীৰ সিঙেও এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ 100 মিটাৰ T47 ফাইনেলত কালি নিশা দিলীপ মাহাতো গভিতে সোণ আৰু মহম্মদ বাছিল মছিংগনা কাথে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাৰ বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানৰ মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, বড়োলেণ্ড সাহিত্য শাসিত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈকে 15টা পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত নিউজ অন এআইআৰ এপ আৰু www.akashbani.gov.in আৰু ৱেবছ অ'টিটি প্লেটফৰ্মযোগে শ্ৰোতাসকলে শুনি আছে আকাশবাণী নগাঁও। আগবঢ়াবলৈ লোৱা হৈছে মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈ।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আজিৰ আমৈ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ অনুষ্ঠানত এয়া মই কুমাৰ পদ্মনাভ। আমি উপস্থিত আছোঁ চকলাঘাট ফুলনিআটি গাঁৱত। মোৰ সৈতে আছে এগৰাকী আমৈ। আহকচোন আমি আমৈগৰাকীৰ সৈতে কথা পাতোঁ। নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব আৰু আপুনি কি কৰে জনাব।
1: নমস্কাৰ অসমবাসী ৰাইজলৈ, লগতে মোৰ নাম হিমালিনা বৰঠাকুৰ। মই বাস কৰোঁ চকলাঘাট ফুলনিআটি গাঁৱৰ। এতিয়া ফুলনিআটি বুলিয়ে আমি কওঁ বাৰু, তথাপিতো চবে বিলতীয়া গাঁও বুলিয়ে জানে আৰু। তো মই মানে একচুৱেলি মই পিঠা পনাখিনি মানে পিঠা লাড়ু এনেকৈ মানে মই স্বাৱলম্বী এতিয়া মানে জাষ্ট মানে আৰম্ভ কৰিছোঁ। তথাপিতো বেছি হ'ব পৰা নাই স্বাৱলম্বী, তথাপিতো মই চেষ্টা কৰি আছোঁ, চাওঁচোন কিমান দূৰ আগবঢ়াই লৈ যাব পাৰোঁ।
0: হয়, আপোনাৰ ইয়ালৈ বহু মানুহ আহি লাড়ু পিঠা আদি নিয়া দেখিছোঁ। আপুনি কেতিয়াৰ পৰা এই ব্যৱসায়টো আৰম্ভ কৰিলে?
1: মোৰ বেছি দিন হোৱা নাই, মোৰ প্ৰায় দুবছৰ হৈছে। প্ৰথম আৰম্ভ কৰিছিলোঁ মই শিৱপূজা এখনৰ পৰা। তো মানে তাহাঁতে খুব ভাল পালে মানুহঘৰে। খুব ভাল পোৱাৰ পিছত সিহঁতৰ পাছতে ল'ৰা ইও ক'লে, নিতুও ক'লে যে বৈ এইটো আৰম্ভ কৰিব পাৰা। তাৰপিছত ময়ো ভাবিলোঁ, কাৰণ মোৰ চাকৰিটো কৰিবলৈ মানে সম্ভৱ নহয়, কাৰণ কিয় মোৰ ল'ৰা দুটা, এটাটো পঢ়ি আছে আৰু এটা সৰু, একেবাৰে 3.5 বছৰ হ'ল, আৰু মা হ'ল বহুত মানে হেৰি আৰু অসুস্থ আৰু। তো মানে মই মাক এৰি বা ল'ৰা ছোৱালীহাল ল'ৰা দুটাক এৰি মানে মই যাব মানে সংকোচ মানে ভাল নালাগে আৰু। তেতিয়া মই ভাবিলোঁ কি যে মোৰতো পিঠা পনাবিলাকতো মানুহে ভালেই পায় খায়, বা মই আলহীক যেতিয়া খুৱাওঁ চবেই ভাল পায়, মইনো কিয় আৰম্ভ নকৰোঁ। তেতিয়া মই ভাবিলোঁ কি নাই মই আৰম্ভ কৰোঁ। তাতে কিন্তু মই সম্পূৰ্ণ মানে মোৰ নিজৰ স্বামীৰ যোগদান আছে। তেওঁ ক'লে যে হ'ব বাৰু তুমি ঘৰৰ পৰা এইখিনি কৰা। আৰু মানে কি হয়, মই এতিয়া লাহে লাহে মানে মই ঘৰতে মানে এখন মানে সেনেকৈ সৰুকৈ মানে এখন দিম বুলি ভাবিছিলোঁ, কিন্তু আৰ্থিক হিচাপেও মানে অলপমান তল মানে হেৰি হয়। মা হাজবেণ্ডো মানে মোৰ ধৰক প্ৰাইভেট মানে লাইনত আছে সেনেকুৱা। এতিয়া চাওঁচোন কিমান দূৰ আগবঢ়াই লৈ যাব পাৰোঁ।
0: আমাৰ অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা অংগ এই পিঠা পনা জলপানসমূহ, এয়া যে ব্যৱসায়ৰ পথ হ'ব পাৰে, আপুনি কেনেকৈ ভাবিলে? আপোনাক কোনোবাই পৰামৰ্শ দিছিলনে?
1: মানে মোৰ ঘৰৰ পৰা বহুতখিনি মই পাইছোঁ অৰিহণা। মোৰ শাহুৱায়েও দিছে বা বাইদেউহঁতেও, মোৰ বাৰীত 3 জনী হয়, সিহঁতেও মানে কৈ থাকে যে তুমি মানে এইবিলাক মানে পিঠা পনাই দিয়ে তুমি আগবাঢ়িব পাৰা, বা হাজবেণ্ডেও কৈ থাকে কাৰণ ল'ৰা ছোৱালী বা মাকো চোৱা হ'ব আৰু ঘৰতে তুমি বনালা, তোমাৰ ঘৰতে মানে উপাৰ্জনখিনিও হৈ থাকিব বা ঘৰৰ পৰাই লৈ যাই থাকিব।

আমৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, খন্তেক পাছতে শিক্ষকৰ অনুষ্ঠান আৰু অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আমৈসকল, সময়ো ইংগিত দিছে আজিৰ অনুষ্ঠান সামৰাৰ। আজিৰ অনুষ্ঠান সামৰি ইমানতেই বিদায় লৈছোঁ। কুশলে থাকক, মংগলে থাকক। ধন্যবাদ।

0: আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, গণিত শিক্ষণ কিদৰে মনোগ্ৰাহী কৰিব পাৰি। কথিকাটি যুগুতাই আগবঢ়াইছে নগাঁও চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ ৰীতা দেৱীয়ে।
1: আজিৰ আলোচ্য বিষয়টি হ'ল গণিত শিক্ষণ কিদৰে মনোগ্ৰাহী কৰিব পাৰি। বিদ্যালয় শিক্ষাৰ পাঠ্যক্ৰমৰ মূল শৈক্ষিক বিষয়সমূহৰ ভিতৰত গণিত এক অন্যতম বিষয় হিচাপে সন্নিৱিষ্ট হৈ আহিছে। কিন্তু অতিশয় দুৰ্ভাগ্যজনক যে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে গণিত বিষয়টো শিকিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। 2005 চনৰ ৰাষ্ট্ৰীয় কাৰিকুলাম ৰূপৰেখাই শিক্ষাৰ্থীৰ মনত গণিতৰ প্ৰতি থকা ভয় ভাৱৰ বাবে গণিত শিকনৰ প্ৰতি আকৰ্ষিত নহয় বুলি অভিহিত কৰিছে। গণিতৰ গুৰুত্ব সম্পৰ্কে বেদাংগ জ্যোতিষত এনেদৰে উল্লেখ আছে যে ময়ূৰ পক্ষীৰ মূৰত থকা চূড়াৰ স্থান আৰু সাপৰ মূৰত থকা মণিৰ স্থান যেনেকুৱা, ঠিক তেনেদৰে সকলো বেদ আৰু শাস্ত্ৰৰ ভিতৰত গণিতৰ স্থানো একেবাৰে শীৰ্ষত। গণিত মানৱ জাতিৰ বাবে এটা মৌলিক উপাদান, যাৰ অবিহনে দক্ষ অভিযন্তা, চিকিৎসক, শিক্ষক, বিজ্ঞানী, অৰ্থনীতিবিদ সৃষ্টি হ'ব নোৱাৰে। এজন খেতিয়কৰ পৰা বিজ্ঞানীলৈকে সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে গণিতৰ প্ৰয়োগ কৰি আহিছে। এখন সমাজৰ বিজ্ঞান আৰু সাংস্কৃতিক উত্তৰণৰ বাবে গণিতৰ স্পষ্ট ধাৰণা থকা মানুহৰ প্ৰয়োজন। সেয়েহে কোৱা হয় মেথমেটিক্স ইজ দ্য মিৰৰ অৱ চিভিলাইজেশ্যন, গণিত সভ্যতাৰ দাপোন। গণিত শিক্ষাৰ অন্যতম উদ্দেশ্য হ'ল যাতে ছাত্ৰ ছাত্ৰীৰ মাজত নিয়মানুৱৰ্তিতা, যুক্তিযুক্ততা, সৰলতা, নিৰ্দিষ্টতা, শৃংখলাবদ্ধতা আদি গুণৰ বিকাশ সাধন কৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰ্যবেক্ষণ কৰিলে দেখা যায় যে সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে গণিতত নিম্নমানৰ ফলাফল প্ৰদৰ্শন কৰি আহিছে। ফলত উচ্চতৰ মাধ্যমিক পৰ্যায়ত গণিত এটা বিষয় হিচাপে লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে। 2021 চনত দেশজুৰি হোৱা নেশ্যনেল এচিভমেণ্ট ছাৰ্ভেৰ সমীক্ষা মতে ছাত্ৰ ছাত্ৰীয়ে গণিতত দেখুওৱা ফলাফল অতিকৈ হতাশাজনক। আকৌ আমাৰ ৰাজ্যত বছৰি অনুষ্ঠিত হোৱা গুণোৎসৱৰ মূল্যায়নতো এক বুজন পৰিমাণৰ ছাত্ৰ ছাত্ৰীয়ে আশানুৰূপ ফলাফল দেখুওৱাত ব্যৰ্থ হৈছে। ই সঁচাকৈ দুৰ্ভাগ্যজনক। গৱেষণাৰ লিখনিৰ পৰা পোৱা গৈছে যে গণিতত আশানুৰূপ ফলাফল দেখুওৱাত ব্যৰ্থ হোৱাৰ এটা কাৰণ অভিভাৱকসকলৰ গণিতৰ প্ৰতি থকা ঋণাত্মক মনোভাৱ। গণিতৰ প্ৰতি ভয় ভাৱ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতে আৰম্ভ হয়। কিছুমান অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালী বিদ্যালয়লৈ নৌযাওঁতেই গণিত এটা টান বিষয় আৰু ইয়াক জানিবলৈ বা বুজিবলৈ বিশেষ দক্ষতাৰ প্ৰয়োজন বুলি অলাগতিয়াল কথা কৈ মনত ভয় ভাৱ সুমুৱাই দিয়ে। ফলত ছাত্ৰ ছাত্ৰীৰ গণিত শিকনৰ প্ৰতি মনোযোগিতা হ্ৰাস পাবলৈ ধৰে। শিক্ষকৰ বিষয়বস্তু আৰু গণিত শিক্ষণত ব্যৱহাৰ হোৱা পদ্ধতি আৰু কৌশলসমূহৰ ওপৰত সম্যক জ্ঞান নাথাকিলেও ছাত্ৰ ছাত্ৰীৰ গণিত শিকনৰ প্ৰতি মনোযোগ হ্ৰাস হয়। আকৌ কোনো কোনো শিক্ষকে গণিত বুজি নোপোৱা ছাত্ৰ ছাত্ৰীক হীনমন্যতাৰ চকুৰে চায়। তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বিষয়টোৰ প্ৰতি লাহে লাহে আকৰ্ষণ কমি আহে। তেওঁলোকে গণিত শিকিবৰ বাবে বিশেষ দক্ষতা বা বুদ্ধিৰ প্ৰয়োজন বুলি ভাবে। শিক্ষণৰ কৃতকাৰ্যতা সাধাৰণতে দুটা কাৰকৰ ওপৰত নিৰ্ভৰশীল। এটা হ'ল শিক্ষকৰ বিষয়বস্তুৰ ওপৰত দখল আৰু আনটো হ'ল শিক্ষকৰ শিক্ষণ পদ্ধতি আৰু কৌশলৰ জ্ঞান। গণিত বিষয়টো আকৰ্ষণীয় আৰু মনোগ্ৰাহী কৰিবলৈ শিক্ষকে বিষয়বস্তু, শিক্ষণীয় পদ্ধতি আৰু কৌশলসমূহ আয়ত্ত কৰাটো অত্যন্ত প্ৰয়োজনীয়। 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীৰ গণিত শিকন অৰ্থপূৰ্ণ আৰু মনোগ্ৰাহী কৰি তুলিবলৈ অভিজ্ঞতামূলক শিকন অৰ্থাৎ এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিছে। ছাত্ৰ ছাত্ৰীৰ স্বভাৱসুলভ অনুসন্ধিৎসুতা ব্যৱহাৰ কৰি গাণিতিক সমস্যাসমূহ পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰি আলোচনাৰ জৰিয়তে সিদ্ধান্তত উপনীত হোৱাৰ বাবে শিক্ষকে সহায় কৰিব। এনেদৰে ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজে জড়িত হৈ গণিত শিকিলে গণিতৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। শিক্ষকে ছাত্ৰ-ছাত্ৰীক 21 শতিকাৰ বাবে প্ৰয়োজনীয় কৌশলসমূহ যেনে যুক্তিৰে চিন্তা কৰিব পৰা, উদ্ভাৱনী কৌশলৰ বিকাশ কৰা, নিজৰ ভাষাৰে গাণিতিক সমস্যা উপস্থাপন আৰু ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা ইত্যাদি গুণৰ বিকাশ সাধন কৰাবলৈ চেষ্টা কৰাব লাগে। এইখিনিতেই মহান চুইছ বিজ্ঞানী পিয়াজিৰ ৰিভাৰ্চিবিলিটিৰ বিষয়ে উল্লেখ কৰা হ'ল। তেওঁ কৈছিল যে ছাত্ৰ ছাত্ৰীৰ যোগ আৰু বিয়োগৰ ধাৰণা তেতিয়াহে স্পষ্ট হ'ব যেতিয়া তেওঁলোকে বুজি পাব যে এটা যোগ অংকত দুটা সহযোগী বিয়োগ প্ৰক্ৰিয়া জড়িত হৈ থাকে। অৰ্থাৎ 3 আৰু 2 যোগ কৰিলে 5 হয়। এই যোগ অংকটোত দুটা বিয়োগ প্ৰক্ৰিয়া জড়িত হৈ আছে। এটা হ'ল 5ৰ পৰা 2 বিয়োগ কৰিলে 3 হয় আৰু আনটো হ'ল 5ৰ পৰা 3 বিয়োগ কৰিলে 2 হয়। শিক্ষকে ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বেলেগ বেলেগ উদাহৰণৰ সহায়ত ধাৰণাগত বোধৰ বিকাশৰ লগতে যুক্তিযুক্ততাৰে চিন্তা কৰিব পৰা কৌশল আয়ত্ত কৰাব পাৰে আৰু গণিত শিক্ষণ আনন্দদায়ক আৰু মনোগ্ৰাহী কৰি তুলিব পাৰে। গণিত শিকনত সামাজিক সাংস্কৃতিক পটভূমিৰ বিশেষ ভূমিকা আছে। আমাৰ শিশুসকল বিভিন্ন সামাজিক সাংস্কৃতিক পটভূমিৰ পৰা আহে। কোনোজন চাহ বাগিচাৰ পৰা, কোনোজন চহৰৰ পৰা, কোনোজন আহে আকৌ চৰ অঞ্চলৰ পৰা। এই শিশুসকলৰ বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগতেই সংখ্যা, আকাৰ, আকৃতি আদিৰ কিছু পূৰ্বধাৰণা থাকে। তেওঁলোকে নিজ নিজ সামাজিক সাংস্কৃতিক পটভূমিৰ পৰা লৈ অহা পূৰ্বধাৰণাবিলাক শিক্ষকে গণিত শিকাওঁতে সমল হিচাপে ব্যৱহাৰ কৰিব লাগে যাতে গণিত বিষয়টো তেওঁলোকৰ বাবে আচহুৱা নহয় আৰু সহজে বুজি পায়। গণিতৰ শ্ৰেণীকোঠাত ভাষাই এটা উল্লেখযোগ্য ভূমিকা পালন কৰে। শিক্ষকে গণিত শিক্ষণত সৰল সহজ ভাষা ব্যৱহাৰ কৰিব লাগে। শুদ্ধ আৰু সৰল ভাষাৰ প্ৰয়োগে শিশুক গণিত বুজাত সহায় কৰে আৰু শিকনৰ প্ৰতি মনোযোগ বৃদ্ধি কৰে। গণিত শিক্ষণৰ আন এটা অন্যতম লক্ষ্য হ'ল শিকাৰুৰ সৰ্বাংগীন বিকাশ সাধন কৰা। বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক কাৰ্যৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন কৰিব পাৰি। গণিত শিক্ষণে শিকাৰুৰ মনত বিশ্বাসযোগ্যতা, কষ্ট সহিষ্ণুতা, দেশপ্ৰেম, নিয়মানুৱৰ্তিতা, সত্য অসত্য, ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য বুজি পোৱা, ধৈৰ্যশীলতা ইত্যাদি গুণৰ বিকাশ হোৱাত সহায় কৰে। প্ৰকৃত গণিত শিক্ষণৰ দ্বাৰা শিকাৰুৰ মাজত এই মূল্যবোধবোৰৰ বিকাশ সাধন কৰিব পাৰি। বিভিন্ন কৌশলেৰে যেনে গাণিতিক গল্পৰ মাধ্যমেৰে, পুতলা খেলৰ মাধ্যমেৰে, গাণিতিক খেল আৰু বিভিন্ন চিত্ৰকলাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীক গণিতৰ ধাৰণা দিব পাৰি আৰু সঠিক মূল্যবোধৰ বিকাশ কৰিব পাৰি। এনেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত গণিত শিক্ষণ আনন্দদায়ক আৰু মনোগ্ৰাহী কৰিব পাৰি। শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰকৃতিৰ পৰ্যবেক্ষণৰ জৰিয়তে গণিত শিকিবলৈ উৎসাহিত কৰিব পাৰে। উদাহৰণস্বৰূপে সমমিতিৰ কথা আলোচনা কৰোঁতে প্ৰকৃতিৰ বুকুত থকা গছ, লতা, পাত, ফুল ইত্যাদিত থকা চমকপ্ৰদ সমমিতি

0: পৰ্যবেক্ষণ কৰিবলৈ দিব লাগে। ভৌতিক আৰু জীৱ জগতৰ বহু ক্ষেত্ৰতে সমমিতি দেখা পোৱা যায়। মটৰগাড়ী, উৰাজাহাজ, নৌকা, ঢোল, বেহেলা, পখিলা, ঘৰ ইত্যাদিত থকা সমমিতি পৰ্যবেক্ষণ কৰিবলৈ দিব লাগে। পৰ্যবেক্ষণৰ জৰিয়তে সমমিতি, সমানুপাতিতা, গাণিতিক শৃংখলা, গাণিতিক বিশুদ্ধতা আৰু গাণিতিক সৌন্দৰ্য অনুধাৱন কৰিবলৈ উৎসাহিত কৰি গণিত শিকনৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব পাৰে। গণিতবিদ্যা আৰু গাণিতিক চিন্তা ভাৰতবৰ্ষৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কৃত্ৰিম বোধ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যান্ত্ৰিক শিকন, মেচিন লাৰ্ণিং, তথ্য বিজ্ঞান, ডাটা চায়েন্স আদিৰ বিভিন্ন ক্ষেত্ৰত আৰু বৃত্তিৰ জগতত ভাৰতে নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সেইবাবে গণিত শিক্ষা আৰু কম্পিউটাৰ শিক্ষাক বিদ্যালয় শিক্ষাৰ সকলো স্তৰতে বিশেষ গুৰুত্ব দিয়া হৈছে। গণিত চক্ৰ, গণিত মেলা ইত্যাদি আয়োজন কৰি ছাত্ৰ ছাত্ৰীক জড়িত কৰি গণিতৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰাব লাগে, যাতে ছাত্ৰ ছাত্ৰীৰ গণিতৰ প্ৰতি মনোযোগ বাঢ়ে। গাণিতিক খেলা, পাজল, কুইজ, অনলাইন খেল ইত্যাদিৰ জৰিয়তে গণিত শিকন মনোগ্ৰাহী কৰি তুলিব লাগে। নিম্ন প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ ছাত্ৰীক ব্যৱহাৰিক গণিতৰ জ্ঞান দিব লাগে। ছাত্ৰ ছাত্ৰীক কেৱল পুথিগত বিদ্যাৰ মাজত আবদ্ধ নাৰাখি বেংকিং, বেচা কিনা, প্ৰয়োজনীয় জোখমাখ, পৰিমিতি ইত্যাদিৰ ব্যৱহাৰিক জ্ঞান দিব লাগে, যাতে ছাত্ৰ ছাত্ৰীয়ে হাতে কামে গণিতৰ ধাৰণা পাব পাৰে। তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ জৰিয়তে গণিত শিক্ষণ আনন্দদায়ক আৰু মনোগ্ৰাহী কৰি তুলিব পাৰে। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ প্ৰাথমিক স্তৰৰ পৰাই গণিতৰ ধাৰণাসমূহ আয়ত্ত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। গণিত বিষয়টো মাধ্যমিক পৰ্যায়লৈ এক বাধ্যতামূলক বিষয় আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গুণগত গণিত শিক্ষা আহৰণ কৰাৰ অধিকাৰ আছে। শিক্ষকৰ গুণগত শিক্ষণে ছাত্ৰ ছাত্ৰীৰ কৃতকাৰ্যৰ স্তৰ নিৰূপণ কৰে। সেয়েহে শিক্ষকে শুদ্ধ গাণিতিক ভাষা চিহ্ন ব্যৱহাৰ কৰি উপযুক্ত শিক্ষণ কৌশলৰ জৰিয়তে গণিত শিক্ষণ আনন্দদায়ক আৰু মনোগ্ৰাহী কৰি ছাত্ৰ ছাত্ৰীৰ মনত বিশ্বাস জন্মাব পাৰিব লাগিব যে প্ৰত্যেকেই গণিত কৰিবলৈ পাৰে। তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ গণিত শিক্ষণৰ প্ৰতি আগ্ৰহ বাঢ়িব। লগতে অভিভাৱকসকলেও তেওঁলোকৰ ল'ৰা ছোৱালীক বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু শিক্ষণৰ বাবে ন্যূনতম পৰিৱেশ দিব লাগিব। এই ক্ষেত্ৰত সত্য সাই বাবাই কৈছিল যে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে শিক্ষক আৰু অভিভাৱক দুয়োৰে দায়িত্ব আৰু কৰ্তব্য আছে। প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই চৰক, সুশ্ৰুত, পাণিনি, বৰাহমিহিৰ, আৰ্যভট্ট, পতঞ্জলী ইত্যাদিৰ দৰে মহান পণ্ডিতৰ সৃষ্টি কৰিছিল, যিসকলে গণিত, চিকিৎসা বিজ্ঞান, জ্যোতিৰ্বিদ্যা, যোগবিদ্যা ইত্যাদি বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। আমাৰ শিক্ষকসকলেও সঠিক শিক্ষা পদ্ধতি আৰু কৌশলেৰে ছাত্ৰ ছাত্ৰীক সমভাৱে গণিতৰ শিক্ষাদান দি আত্মনিৰ্ভৰশীল কৰি তুলিব। তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে গণিত মনোযোগেৰে শিকিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই হয়তো আকৌ ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস আমি পুনৰ ঘূৰাই পাম।
1: গণিত শিক্ষণ কিদৰে মনোগ্ৰাহী কৰিব পাৰি এই বিষয়ক কথিকাটি শুনিলে। কথিকাটি যুগুতাই আগবঢ়ালে নগাঁও চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ ৰীতা দেৱীয়ে। আজিলৈ আমাৰ সময়ো হৈ আহিল। শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী।

0: আজিৰ প্ৰধান বাতৰিসমূহত আছে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ্যপুথি প্ৰেৰণ, কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুপুৰৰ নেপালী খুটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গত লোকসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমন বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ ৰণোজ বেগীয়ে এইদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে, কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়। এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
0: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰিও শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নেপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘনমিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিঙি যোৱাৰ অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ ছিঙি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈ উঠিছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰি বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈ সোপাৰৰ হলধৰা মথাউৰিৰ ছিঙি যোৱা অংশৰ জিঅ' টিউব স্থাপনৰ কাম সফলতাৰে সম্পন্ন হৈছে। ইপিনে ভোগদৈ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিঙা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এমজি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনিৰ ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকললৈ মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণৰ বাবে ৰাইজে উদ্যোগ লৈছে। সত্ৰখনৰ পৰা অন্ন বস্ত্ৰসহ প্ৰায় 1 কুইণ্টল সামগ্ৰী পঠিওৱা হ'ব বুলি আমাৰ মাজুলী সংবাদদাতাই জনাইছে। এই সন্দৰ্ভত সত্ৰখনৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে এইদৰে কয়।
2: যিহেতু ভোগপুৰ সত্ৰ এখন 500 বছৰীয়া সত্ৰ আৰু বিভিন্ন পৰ্যায়ত নীৰৱে কোনো প্ৰচাৰ মাধ্যম বা অন্যান্য নোহোৱাকৈ কিছু সহায় সহযোগ কৰি থাকে। আমি ইতিমধ্যে আজি কীৰ্তনঘৰত মাজুলীবাসীর হয়ে বিভিন্নজনে ইয়াতে ঠগি আগবহাইছে তেখেতলোকৰ কুশলের কারণে ইয়ার নাম পাঠ অকমান আগত হয়ে গেছে। আমি মাজুলীবাসীর ভোগপুরকর্তার তরফেরপরাও যেনেকে পারো অন্ন বস্ত্র আর বিশেষভাবে আমার সকলে জানে যে ভোগপুরের ভোগ মিঠৈ নাম এটা আছে, আমি সম্পদতো দিও আর বিপদতো তেওঁলোকক অকমান মনোরঞ্জনের কারণে মিঠৈটো দিও। গতি আমার ইয়ার প্রায় কুইন্টেলমান ইতিমধ্যে মিঠৈ প্রস্তুতি বৈষ্ণব সকলে করেছে, এইখানে আমার যাব।
0: সেনাবাহিনীয়ে জলরাহত অভিযানের অধীনত রাজ্যের বান প্রভাবিত এলাকাসমূহৰ পৰা এতিয়ালৈকে 1000ৰো অধিক লোকক উদ্ধার কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্রীর পেকেট বিতরণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্রস্ত এলাকাসমূহত চলি থকা এই মানবীয় অভিযানের বিষয়ে প্রকাশ কৰি সেনাবাহিনী আজি কয় যে সেনা জওয়ানসকলে অসামরিক প্রশাসন, রাষ্ট্রীয় দুর্যোগ সহারী বাহিনী, রাজ্যিক দুর্যোগ সহারী বাহিনী আর স্থানীয় সংস্থাসমূহের সঙ্গে কান্ধন কান্ধ মিলাই উদ্ধার আর সাহায্য অভিযানের কাম করে আছে। যোগাযোগ ব্যবস্থা পুনের বহাল রখা আর সামগ্রী কহিয়াবা ড্রোন ব্যবহার করে দূরণীবতিয়া দুর্গম এলাকাত আবদ্ধ হয়ে থাকা লোকসকলের কাজ চাপি যাওয়ার চেষ্টা চলাইছে বলে সেনাবাহিনী সূত্র প্রকাশ করেছে। শ্রোতাসকলে বাতর শুনেছে আকাশবাণী গুৱাহাটী কেন্দ্রের। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে স্বাস্থ্যসেৱক ৰাইজৰ মাজলৈ লৈ যোৱাৰ সংকল্পৰে বিগত বৰ্ষত ছেপ্টেম্বৰত আৰম্ভ কৰা শুশ্ৰূষা সেতুৱে বৰ্তমান জিলাখনৰ স্বাস্থ্য খণ্ডত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জিলাখনত মূলতঃ তিনিটা পৰ্যায়ত এই কাৰ্যসূচী ৰূপায়ণ হৈ আছে। প্ৰথম পৰ্যায়ত বিগত বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত জিলাখনৰ ছটা বিধানসভা সমষ্টিত শিশু, কিশোৰ কিশোৰী আৰু সাধাৰণ ৰাইজক বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰে। স্ত্ৰী আৰু প্ৰসূতি শিশুৰোগ, চকু, অস্থি, হৃদৰোগ, দাগ, দাঁত, নাক, কাণ আৰু ডিঙি, ছাল, চুলি, অস্ত্ৰোপচাৰ আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা শিবিৰসমূহত উপস্থিত থাকি ৰোগীৰ পৰীক্ষা কৰাৰ লগতে ৰক্তচাপ, মধুমেহ আদিৰো পৰীক্ষা কৰে। একেদৰে শুশ্ৰূষা সেতুৰ অধীনত ৰাইজৰ মাজত স্বাস্থ্য সজাগতা, আয়ুষ্মান কাৰ্ডৰ ভাৰত কাৰ্ড, আভা আই ডি, দিব্যাংগৰ প্ৰমাণ পত্ৰ আৰু অন্যান্য চৰকাৰী আঁচনিত নাম পঞ্জীয়নৰ বাবেও বিশেষ কাউণ্টাৰ স্থাপন কৰা হৈছে। বৰ্তমান এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনত স্বাস্থ্যসেৱাৰ মান উন্নত কৰি তোলাৰ বাবে জিলা স্বাস্থ্য বিভাগে আৰু অধিক কাৰ্যসূচী গ্ৰহণ কৰিছে। বিটিচিৰ বিধান পৰিষদত আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকাৰ ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ 162 কোটি টকা 86 লাখ টকাৰ প্ৰস্তাৱেৰে অনুমানিক 71.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত 1 জুলাইৰ পৰা অনুষ্ঠিত কৃষি প্ৰশিক্ষণ কাৰ্যসূচী আজি সামৰণি পৰে। 30 দিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত বোকাজানৰ প্ৰণৱ জুবিলী মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা আৰু উদ্ভিদবিদ্যা বিভাগৰ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু জছবীৰ সিঙেও এই শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ T47 শিতানৰ 100 মিটাৰ দৌৰত যোৱা নিশা দিলীপ মাহাতু গভীতে সোণ আৰু মহম্মদ বাছিল মছিংগনা কাঠে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ সুদক্ষ ফুটবল খেলুৱৈ তথা বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক বিজনী জিলা UPPL দলৰ উপসভাপতি সমাজকৰ্মী জীৱানন্দ বসুমতাৰীৰ যোৱা নিশা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 46 বছৰ।

0: যে যোৱা নিশা বিজনী চহৰৰ পৰা ক্ৰীড়া সন্থাৰ কাম সম্পন্ন কৰি হাঁহচৰা গাঁৱৰ নিজৰ ঘৰলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। পাছত স্থানীয় লোকে তেওঁ বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁ মৃত ঘোষণা কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি। বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা। শিৱসাগৰ যোৰহাটৰ চৰাইদেউ জিলাত বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াবলৈ লোৱা হৈছে কৃষকবাণী।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি। এই শিতানত বিষয় হৈছে উন্নত প্ৰযুক্তিৰে শালি ধানৰ খেতি। আৰু এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী বিষয়া অৰূপ কুমাৰ শৰ্মা।
1: নমস্কাৰ, মই অৰূপ কুমাৰ শৰ্মা, কাৰিকৰী বিষয়া আৰু ভূমি বিজ্ঞান বিশেষজ্ঞ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ এই অনুষ্ঠানটো আমাৰ গুৱাহাটীত অৱস্থিত
0: হয়। এতিয়া আজি আমি এটা বিষয় বাছি লৈছোঁ, সেইটো হৈছে আমাৰ বিশেষকৈ শালি ধানৰ ওপৰতেই। প্ৰথমতে শৰ্মা ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে শালি ধানৰ যদি আমি অধিক উৎপাদনৰ কথা কওঁ, তেনেহ'লে ইয়াত আধুনিক কৃষি কৌশল কেনেকুৱা ধৰণৰ হ'ব লাগিব? বৰ্তমান আমাৰ যিখিনি আমি খেতি বাতি কৰোঁ সকলোতে আমি আধুনিক কৃষি ব্যৱস্থাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিওঁ, নহয় জানো? আপোনালোকেও মানে কৃষক বন্ধুৰ কাৰণে সেইধৰণেই পৰামৰ্শ আগবঢ়ায়। এতিয়া আধুনিক বুলি ক'লে আপোনালোকে কোনটো ক্ষেত্ৰৰ কথা বা কোনখিনি সামগ্ৰীৰ কথা বুজায়?
1: হয়, ধন্যবাদ। আচলতে এইটো এটা সময় উপযোগী এটা অনুষ্ঠান আপোনালোকৰ ফালৰ পৰা আয়োজন কৰিছে। এতিয়া কথা হ'ল, আমি আজি আজোককাৰ দিনৰ পৰাই আমাৰ কৃষি কাৰ্য কৰি অহা হৈছে, শালি ধানৰ খেতিয়ে হওক, বড়ো ধানৰ খেতিয়ে হওক। কিন্তু ইয়াৰ ক্ষেত্ৰত এটা কথা আমি সদায় লক্ষ্য কৰিবলগীয়া হয় যে আধুনিক কৃষি কৌশলখিনি যদি আমি অৱলম্বন কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ কৃষিৰ ক্ষেত্ৰত উৎপাদনটো বৃদ্ধি হ'ব। আৰু বৃদ্ধি হ'বলৈ হ'লে আমি প্ৰথম কৌশল হিচাপে প্ৰথম কথাটোৱে চিন্তা কৰিবলগীয়া কথাটো জাতৰ নিৰ্বাচন বা বীজ নিৰ্বাচন। গতিকে এই জাতবিলাক যদি আমি উচ্চ উৎপাদনক্ষম জাত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে 30-50% আমাৰ উৎপাদনৰ ক্ষেত্ৰত মানে বৃদ্ধি হয়। গতিকে সেইটো এটা কথা। আৰু আমাৰ সাধাৰণতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ পৰা ইতিমধ্যে ভালেখিনি জাত আমাৰ উদ্ভাৱন কৰা হৈছে আৰু কৃষক ৰাইজৰ মাজত ইতিমধ্যে জনপ্ৰিয় হৈছে। গতিকে এই দিশটো আমি আজি আলোচনা নকৰাই ভাল, কিয়নো ইতিমধ্যে কৃষকসকলে এই জাতসমূহ ইতিমধ্যে কৃষি মানে কঠীয়া সিঁচিলে। এতিয়া আহোঁ, ইয়াৰ পিছৰ কথাটো এনেকুৱা হ'ব যে আমি মাটি নিৰ্বাচন ধান খেতিৰ কাৰণে সাধাৰণতে আমাৰ পথাৰবোৰ আচলতে ধানটো হ'ল আমাৰ এচিড লাভিং ক্ৰপ, গতিকে আমাৰ অসমৰ মাটিটো সাধাৰণতে এচিডিকে হয়, গতিকে সেই ক্ষেত্ৰত আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ যাত অৰ্গেনিক মেটাৰ কণ্টেণ্টটো থাকি ভাল হ'ব লাগে, ঠিক তেনেকৈ আমাৰ যদি মাটিটো সাৰুৱা হয় আৰু তাৰপিছতো আমি কিন্তু গোবৰ জাবৰ এইবোৰ দি পেলাই আমি মাটিটো যথেষ্ট সাৰুৱা কৰি তুলিব লাগে আৰু লগত আমি ৰাসায়নিক সাৰৰ যোগান ধৰিব লাগে। কিন্তু ইয়াত এটা কথা ক'বলগীয়া থাকে যে আমি মাটি পৰীক্ষা কৰাৰ পিছতহে আমি সাৰৰ যোগান ধৰিব লাগে। এতিয়া এই ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে ধানটো ৰোৱাৰ পিছত, ধানটো যেতিয়া ৰুম, ৰোৱাৰ 20-25 দিন পিছত আমাৰ বনবাত নিৰোৱাটো এটা অতি দৰকাৰী কথা, কিয়নো আমাৰ বনবাত যদি বেছিকৈ আহি যায় তেতিয়াহ'লে কি হ'ব, সেই বনবাতে সাৰটো খাই পেলাব আৰু ইতিমধ্যে মানে আমাৰ যিটো ধানৰ যিটো শ্ৰীবৃদ্ধি সেইটো নহয়গৈ। গতিকে এই ক্ষেত্ৰত আমি আৰম্ভণিতে আমি এটা কাম কৰিব পাৰোঁ, মই কৃষক ৰাইজক এটাৰ্থে জনাব বিচাৰিছোঁ যে যেতিয়া আমি মাটিটো আমি 3-4 চাহ হাল বাই ৰেডি কৰি ল'লোঁ, তাৰপিছত আমি মৈয়াই ল'ব লাগে, মৈয়াই সমান কৰি ল'লোঁ আৰু মৈয়াই সমান কৰি লোৱাৰ পিছত আমাৰ এটা দৰৱ আমি মানে আমি বজাৰত উপলব্ধ হয়, সেই দৰৱটো হৈছে আমাৰ ব্যৱসায়িক নামটো ছাঠি বুলি কয় আৰু আমাৰ যিটো কম্পজিশ্যন থাকে তাত সেইটো পাইৰিজো সালফিউৰিন ইথাইল। গতিকে সেই দৰৱটো আমি 20 গ্ৰাম 1 বিঘা মাটিৰ কাৰণে হৈ যায়। গতিকে সেই 20 গ্ৰাম যদি আমি মানে 16 লিটাৰ স্প্ৰেয়াৰৰ 2টা স্প্ৰেয়াৰত মানে ষোল্ল লিটাৰ বত্ৰিছ লিটাৰ, তো 20 গ্ৰামটো আধা আধা কৰি পেলাই যদি আমি তাত ভালকৈ গুলি লৈ পেলাই আমি যদি সেই এবিঘা মাটিত আমি ধুনীয়াকৈ স্প্ৰে কৰি দিব লাগে। কিন্তু এটা কথা মন কৰিব লাগে, এই যিটো স্প্ৰে কৰিম কৰাৰ পিছত যাতে সেই পথাৰডৰাৰ পৰা পানীটো ওলাই নাযায়, কিয়নো তাৰ এফেক্টটো নাইকিয়া হৈ যাব যদি পানীটো ওলাই যায়। গতিকে সেইটো কৰি লৈ পেলাই যদি আমি ধান ৰোওঁ, এইটো হ'ল আচলতে মানে স্পেচিফিক, মানে উইডিচাইডটোৱে কোনো ক্ৰপত কোনো মানে এফেক্ট নকৰে, ক্ৰপটো ডেমেজ নহয়। গতিকে সেই ক্ষেত্ৰত যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ যিটো মেনুৱেলি উইডিং কৰাৰ যিটো ছিষ্টেম, তাত কিয়নো আজিকালি মানুহ হাজিৰা মানুহ পোৱাটো অসুবিধা হৈছে আৰু যথেষ্ট মানে হাজিৰাটো বেছি হৈ গৈছে, গতিকে সেই ক্ষেত্ৰত আমাৰ কষ্ট প্ৰডাকশ্যনটো আমাৰ কমি যাব। গতিকে আমি এইটোৰে আমি কৰিলে তেতিয়া আমাৰ বনবাদটো আমাৰ ইমান নাহে, গতিকে সেইটো এটা কথা। নেক্সট কথাটো হ'ল আমাৰ কি হ'ব, আমাৰ যিবিলাক মানে ধৰি লওক পোক পৰুৱা আক্ৰমণ হ'ব বা বেমাৰ আজাৰ যদি প্ৰাদুৰ্ভাৱ হয় তেতিয়া আমি সেইবোৰ মানে নাইকিয়া কৰিবলৈ আমি প্ৰতিষেধক বা আমি প্ৰতিৰোধ মানে যিটো প্ৰক্ৰিয়া সেইটো ল'ব লাগে। ইয়াৰ পিছতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিটো জল ব্যৱস্থাপনা, জল ব্যৱস্থাপনাটো অত্যন্ত দৰকাৰী, কাৰণ 2-3 চেণ্টিমিটাৰ পানী আমাৰ ধাননি পথাৰত থাকিব লাগে। যদি 2-3 চেণ্টিমিটাৰ পানী থাকে তেতিয়াহে আমাৰ ধাননি পথাৰত আমাৰ কি হয়, আমাৰ তেতিয়া ধানৰ গ্ৰ'থটো ভালে থাকে। এইখিনিতে আৰু এটা কথা ক'বলগীয়া যে আমাৰ সাধাৰণতে আমি কওঁ যে আমি বৈজ্ঞানিক পদ্ধতিত কৰিলে আমি কওঁ যে শাৰী শাৰীকৈ ৰুবলৈ কওঁ, এতিয়া শাৰী শাৰীকৈ ৰোৱাটো এটা কষ্টকৰ বা টাইম কনজিউমিং, লগতে কষ্ট প্ৰডাকশ্যনটো বাঢ়ি যায়। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে শাৰী শাৰীকৈ যদি নুৰুৱেও কিন্তু আমি প্ৰতি বৰ্গ মিটাৰত অন্ততঃ আমি 30-35 জোপা গছ থকাটো মানে থিৰাং কৰিব লাগে, তেতিয়া আমাৰ প্লেণ্ট পপুলেশ্যনটো যেতিয়া 30-35 প্ৰতি বৰ্গ মিটাৰত থাকিব তেতিয়া আমাৰ ধানৰ উৎপাদনটো আমি আশা কৰা ধৰণে বিঘাই প্ৰতি 20-25 মোনৰ ভিতৰত আমি উচ্চ উৎপাদনক্ষম জাতসমূহৰ ক্ষেত্ৰত আমি পাব পাৰোঁ। গতিকে সেইটো এটা কথা। আৰু লগতে আমি এটা কথা ক'ব পাৰোঁ যে এই যে সাৰৰ প্ৰয়োগটো মই কৈ দিছোঁ, সাধাৰণতে প্ৰতি বিঘা মাটিত 12 কেজি ইউৰিয়া, এইটো ৰিকমেণ্ডেড ড'জ দেই, কিন্তু আমি সাধাৰণতে মাটি পৰীক্ষা কৰিহে সাৰ দিয়াটো দৰকাৰ। গতিকে ৰিকমেণ্ডেড ড'জ মতে আমি 12 কেজি ইউৰিয়া, 17 কেজি

0: কৰোঁ। প্ৰথম আমি 12 কেজি 4 কেজি আমি বোকা কৰাৰ সময়ত দিলোঁ আৰু বাকী 17 কেজি আৰু 4 কেজি ছিংগল ছুপাৰ ফচফেট আৰু পটাছটো দিলোঁ আৰু বাকী 8 কেজি সাৰ আমি ৰাখি দিম। দি পেলাই এই 25-30 দিন পিছত আমি এবাৰ যদি মাটিটো অলপ লুজ কৰি লৈ পেলাই বা হাঁহ সুমুৱাই দিব পাৰি, হাঁহ যদি মাটি ধাননি পথাৰত সুমুৱাই দিওঁ তেতিয়া হাঁহবোৰে মাটিটো খুচৰি পেলাই লুজ কৰি দিয়ে। তাৰপিছত আমি কি কৰিম, এই টপ ড্ৰেছিং কৰিম 4 কেজি সাৰ বিঘাই প্ৰতি। সেই 4 কেজি সাৰ কিন্তু আমি গাপ দি থ'ব লাগে 48 ঘণ্টা গোবৰৰ লগত, শুকান গোবৰৰ লগত গাপ দি থ'লোঁ। গাপ দি থৈ তেতিয়া টপ ড্ৰেছিং কৰিলে আমাৰ ভাল ফল পোৱা যায়। ঠিক তেনেকৈ আকৌ ধানৰ যেতিয়া গেৰ ওলাব, সেই গেৰ ওলোৱাৰ সময়ত আমি টপ ড্ৰেছিং কৰিলে আমাৰ তেতিয়া আমি সুফল পাব পাৰোঁ।
1: হয়, এতিয়া আমি শালি ধানৰ এই কৃষি পদ্ধতিৰ ওপৰত সামান্য কিছু আভাস এটা আপুনি দিলে। শালি ধানৰ খেতি কৰিবলৈ যাওঁতে ইয়াৰ খেতিডৰাৰ স্বাস্থ্যৰ কথাটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে, কাৰণ খেতি কৰা প্ৰায় সংখ্যকে খেতি কৰে কিন্তু যেতিয়া খেতিডৰাত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে বা কিবা অসুবিধা পায় তেতিয়া সঠিক জ্ঞানৰ অভাৱত মানুহৰ কিছু অসুবিধা হয়। সেইকাৰণে এই সম্পৰ্কে কওকচোন, তেনেকৈ স্বাস্থ্য ৰক্ষাৰ বাবে তেওঁলোকে কেনেকুৱা ব্যৱস্থা ল'ব?
0: হয়, আচলতে কি হয়, খেতি যিকোনো খেতি এটা কৰিবলৈ যাওঁতে, ধানৰ এতিয়া আমাৰ ধানৰ কথা আমি আলোচনা কৰি আছোঁ, যিকোনো খেতি এটা কৰিবলৈ যাওঁতে আমি এটা কথা গুৰুত্ব দিব লাগে যে আমি যিটো খেতিটো যিটো মাটিত আমি কৰিম সেই মাটিৰ স্বাস্থ্য ৰক্ষাত গুৰুত্ব দিয়াটো অত্যন্ত দৰকাৰী। কিয়নো ধৰিত্ৰী আই মাতৃৰ আমাক এই প্ৰকৃতিৰ দান, এই প্ৰকৃতিৰ দান আমি যাতে মানে ভাল ধৰণে ব্যৱহাৰ কৰোঁ। কিয়নো আমি দুটা বস্তুৰ ওপৰত, দুটা বস্তু নষ্ট কৰাৰ আমাৰ অধিকাৰ নাই, এটা হ'ল মাটি আৰু আনটো হ'ল মানৱ সম্পদ। গতিকে মাটি নষ্ট যদি নকৰোঁ তেতিয়া আমি মানৱ সম্পদো নষ্ট নকৰাকৈ ৰাখিব পাৰিম। গতিকে সেইকাৰণে মই এটা কথা ক'ব বিচাৰোঁ, ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা যিটো বেলেন্স ফাৰ্টিলাইজাৰৰ ওপৰত এটা ইতিমধ্যে এৱাৰনেছ প্ৰগ্ৰেম চলি গ'ল যোৱা জুন মাহটো ধৰি 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে। আৰু লগতে আমি সকলো কৃষক, লগতে আমাৰ বিষয়া বিজ্ঞানী সকলোৱে আমাৰ সজাগ এতিয়া। কিয়নো আমি মাটিৰ স্বাস্থ্য ৰক্ষা কৰিলেহে আমি খেতি আমি বছৰ ধৰি খেতি কৰি যাব পাৰিম। আচ্ছা, এই ক্ষেত্ৰত কি হয়, আমি এটা শস্য ক্ৰম ব্যৱহাৰ কৰিব লাগে। তেতিয়া আমাৰ শালি ধান কৰাৰ আগতে আমি যদি মাটিৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিওঁ, আমি ধইঞ্চা খেতি কৰিব পাৰোঁ। মানে এপ্ৰিল মে' মাহৰ ভিতৰত আমি ধইঞ্চা বীজ, ধইঞ্চা যিটো চেজবেনিয়া একুইলিয়েটা আৰু চেজবেনিয়া ৰোষ্ট্ৰেটা দুটা স্পেচিছ আমি সাধাৰণতে কৰোঁ। আৰু ইয়াত কি হয়, এই ধইঞ্চা খেতিৰ ধইঞ্চাৰ কাৰণে বীজটো সিঁচি দিব লাগে। সাধাৰণতে আমাৰ 1 বিঘা মাটিৰ কাৰণে 4 কেজি বীজৰ প্ৰয়োজন হয়। সেই 4 কেজি বীজ সিঁচাৰ পিছত ই 1.5 মাহৰ ভিতৰত, 45-50 ডেইজৰ ভিতৰত ই 6 ফুট ওখ হয়।
1: ইয়াৰ কাৰণেতো বেলেগ একো ব্যৱস্থা নালাগে,
0: ছটিয়াই দিলে হ'ল, এবাৰ এক্সা হাল বাই ছটিয়াই দিলে হ'ল। আচ্ছা, এতিয়া ইয়াত কি হয়, গাগছত আৰু শিপাত কিছুমান নডিউল ফৰ্মেশ্যন হয়, কিছুমান টেমুনা হয় আৰু তাত বায়ুমণ্ডলৰ নাইট্ৰজেন মানে আহৰণ কৰি পেলাই তাত জমা কৰি ৰাখে। এতিয়া এই যে 45-50 ডেইজৰ পিছত আমি গোটেই গছে পাতে শিপাই তাত আমি কি কৰোঁ, হাল বাই দিওঁ। হাল বাই দিয়াৰ ফলত আপুনি শুনি মানে আচৰিত হ'ব বা কৃষকসকলে জনাটো অত্যন্ত দৰকাৰী, 1 বিঘা মাটিত যদি আমি ধইঞ্চা খেতি কৰোঁ, আমাক এই যে বায়ুমণ্ডলৰ নাইট্ৰজেন আহৰণ কৰিলে তাৰ পৰা 8 কেজি নাইট্ৰজেন দিয়ে, 8 কেজি নাইট্ৰজেন ছাপ্লাই কৰে। আৰু এইটো যদি মই ইউৰিয়ালৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে 16 কেজি বিঘাই প্ৰতি মই ইউৰিয়া সাৰ পাব পাৰোঁ, তাৰমানে ইউৰিয়া সাৰৰ সমতুল্য। গতিকে এই ক্ষেত্ৰত চাওক, আমাৰ প্ৰকৃতিৰ ফালৰ পৰা আমি এই নাইট্ৰজেন বা ইউৰিয়া সাৰখিনি পাই গ'লোঁ। তেতিয়া আমি এই যে শালি খেতিটো, তাৰপিছতে যিটো জুন মাহত, জুলাই মাহত আমি শালি ধান কৰিম, তেতিয়া আমি ইউৰিয়া সাৰ নিদিয়াকৈ আমাৰ হৈ যায়। আৰু ইয়াৰ লগে লগে কি হয়, মাটিৰ উৰ্বৰা শক্তিটো বৃদ্ধি হয়। গতিকে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি যিটো ছাষ্টেইনেবল এগ্ৰিকালচাৰ বুলি কয়, গতিকে আমাৰ মাটিটো নষ্ট নোহোৱাকৈ আমি খেতিটো কৰিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ শস্যক্ৰম হিচাপে আমি কি কৰিব পাৰোঁ, যে আমি দুটা খেতিৰ পৰা আমি ইনকাম ল'ম, খেতিয়ক লাভৱান হ'ব। আৰু এই যিটো ধইঞ্চা খেতি, 3 নম্বৰ খেতিটো, এই 3 নম্বৰ খেতিটোৰ পৰা আমাৰ মাটিৰ স্বাস্থ্য সুৰক্ষিত থাকিব। সেইকাৰণে আমি সাধাৰণতে, মই এটা উদাহৰণ হিচাপে শস্যক্ৰম এটা কৈছোঁ, যে ধইঞ্চা খেতি আমি 1 মে' মাহত কৰিলোঁ, জুলাই মাহত আমি সেই মাটিটোত ধান খেতি কৰিলোঁ।

0: সাধারণতে উচ্চ উৎপাদনক্ষম জাতবোৰ আমাৰ 145 দিনৰ পৰা 150 দিনীয়া জাত হয়। গতিকে আমাৰ অক্টোবৰৰ শেষত নাইবা নৱেম্বৰৰ প্ৰথম ভাগত আমাৰ ধান কটা হৈ যাব। তাৰপিছত আমি হয় মটৰ মাহৰ খেতি কৰিব পাৰোঁ, নহয় ৰঙালাওৰ খেতি কৰিব পাৰোঁ, নাইবা অন্যান্য মচুৰ মাহৰ খেতি আমি কৰিব পাৰোঁ। গতিকে এইধৰণে যদি আমি তিনিটা খেতি কৰোঁ তেতিয়াহ'লে আমাৰ মাটিডৰাও ব্যৱহাৰ হ'ল, সৎ ব্যৱহাৰ হ'ল, আৰু লগতে আমি ইনকামো পালোঁ আৰু মাটিৰ স্বাস্থ্যও ৰক্ষা হ'ল। গতিকে এইটো মোৰ অনুৰোধ কৃষকসকলৰ প্ৰতি, যাতে আমি মাটিৰ স্বাস্থ্য ৰক্ষাটো গুৰুত্ব দিওঁ। আৰু তেতিয়া আপুনি যিটো কথা কৈছে যে আমাৰ শস্যত যি মানে পোক পৰুৱা নাইবা বেমাৰ আজাৰৰ আবিৰ্ভাৱ হয় সেইবোৰ লাহে লাহে কমি যাব।
1: আপুনি এতিয়া যিহেতু খালি ধানৰ খেতিৰ স্বাস্থ্য ৰক্ষাৰ কথাখিনি কৈছিলে, ইয়াৰ লগত জড়িত হৈ থকা ইয়াৰ বেমাৰ আজাৰ বা কীট পতংগৰ কথাখিনি আপুনি কিছু ক'লে, নিশ্চয় আমাৰ কৃষক বন্ধু উপকৃত হ'ব।
0: হয়, সাধাৰণতে আমাৰ কি হয়, আমাৰ শালি ধানৰ ধৰি লওক মাজভাগৰ পৰা ৰোৱাৰ ধৰি লওক এমাহ দিন পিছৰ পৰা আমাৰ কিছু পোক পৰুৱা আক্ৰমণ আৰম্ভ হোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত আমাৰ সাধাৰণতে মজা খোৱা পোক বুলি এটা পোক আছে, ঠিক তেনেকৈ চৰহা পোকৰ আক্ৰমণ হ'ব পাৰে, খুৰ পোকৰ আক্ৰমণ হয়। গতিকে এই ধৰণৰ পোক পৰুৱাবিলাকৰ কাৰণে আমি কেনেকৈ আমি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ আমি যদি ইয়াৰ প্ৰতিকাৰ কৰিব পাৰোঁ তেতিয়াহ'লে বেছি সুফল পোৱা যায়। আৰু তাৰ যিটো পাৰ্শ্বক্ৰিয়া, সেই পাৰ্শ্বক্ৰিয়াটো আমাৰ মানুহৰ শৰীৰলৈও তেতিয়া ই নেযায়। গতিকে এই ক্ষেত্ৰত আমি সাধাৰণতে আমি কি কৰোঁ, যেতিয়া আমাৰ যিবিলাক হাৰ্মফুল যিবিলাক অপকাৰী কীট পতংগ থাকে সেইবোৰ আমি মানে প্ৰতিকাৰ কৰাৰ কাৰণে আমি কি কৰিব পাৰোঁ, টি পাৰ্চেছ বুলি কয়, যাতে বাঁহৰ মানে হেৰি লাঠি বনাই পেলাই তাত এনেকৈ টি আখৰটোৰ দৰে আমি মাজে মাজে পুতি দিওঁ। দিলে কি হয়, তাত চৰাইবোৰ আহি পেলাই পৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'বলগীয়া যে ধানটো যেতিয়া গেৰ ওলোৱাৰ পিছত এই পৰ্যায়টো কিন্তু নাথাকে, কিয়নো চৰাই পৰালৈকে ধানৰ থোক ওলোৱাৰ পিছত কিন্তু চৰাই আকৌ ধানৰ থোকো মানে খাই মানে যথেষ্টখিনি ক্ষতি কৰিব পাৰে। গতিকে তাৰ আগত যিখিনি মানে ধৰি লওক পোক পৰুৱা থাকিব, অপকাৰী পোক পৰুৱা, সেই তাক সি মানে মানে তাত ৰেষ্ট ল'ব পৰাকৈ আমি যদি ব্যৱস্থা কৰি দিওঁ তেতিয়া এই অপকাৰী কীট পতংগবোৰ নাইকিয়া হয়। ঠিক তেনেকৈ গান্ধী পোক বুলি আমি সাধাৰণতে কওঁ, গান্ধী পোকৰ যেতিয়া প্ৰাদুৰ্ভাৱ হয় তেতিয়া আমাৰ কি কৰিব পাৰোঁ, আমি এই যে ধৰি লওক টায়াৰ জ্বলাই দিব পাৰোঁ, যিবিলাক বেয়া টায়াৰ থাকে আমি যদি জ্বলাই দিওঁ ৰাতি সন্ধিয়া সময়ত, তেতিয়া তাত গোটেই পোকবোৰ আহি আমাৰ মানে মানে হেৰি হয়, নাইকিয়া হয়। গতিকে এইধৰণে আমি কিছু ব্যৱস্থা ল'ব পাৰোঁ। ইয়াৰ উপৰিও যদি ইয়াতো আমাৰ ক্ষেত্ৰ নাথাকে, আৰু কিছুমান আমাৰ আইটিকে বুলি কয়, ইণ্ডিজিনাছ টেকনিকেল নো হাও, তাৰমানে ধৰি লওক আমি কিছুমান পোক পৰুৱা মৰাৰ কাৰণে আমি নিম মহানিম যিটো পাত, সেই পাত আৰু গুটি এইটো অতি মানে ভাল বুলি আমি বিবেচনা কৰোঁ। লগতে তাত যিটো আমাৰ কাপোৰ ধোৱা যিটো জনতা চাবোন বুলি আমি যিটো ঢেলা চাবোন বুলি কওঁ, সেই চাবোনটো যদি আমি চকলিয়াই পেলাই মানে এই দুটা মিক্স কৰিলোঁ, আৰু লগত আমাৰ যিটো পাত চাধা, এই পাত চাদাৰ পাতটো আনি পেলাই আমি সেই শুকানেই থাকে, সেই গোটেইখিনি বস্তু মিক্স কৰি যদি এদিন এৰাতি বা দুদিন দুৰাতি যদি আমি তিয়াই ৰাখি তাৰপিছত সেই পানীটো যদি আমি স্প্ৰে কৰোঁ তেতিয়াও বহুতখিনি পোকৰ পৰা আমি ৰক্ষা পৰিব পাৰোঁ। ইয়াৰ পিছতে ইয়াতো যদি আমাৰ গোটেইখিনি আমাৰ মানে পোক পৰুৱাৰ নিধন নহয় তেতিয়া আমি কি কৰিব পাৰোঁ, আমি কিছুমান ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিবলগীয়া হয়। সাধাৰণতে এনেকুৱা ধৰণৰ পোক পৰুৱাৰ ক্ষেত্ৰত আমি প্ৰফ্লেক্স বুলি এটা দৰৱ আছে, তো তাত 2 গ্ৰাম বা 2 ml প্ৰতি লিটাৰত আমি দি পেলাই আমি স্প্ৰে কৰিলে আমি সুফল পাব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ কেতিয়াবা চিট ফ্লাইট বুলি থাকে নাইবা তেনেকুৱা ধৰণৰ যিবিলাক বেমাৰ হয় তেতিয়া আমি এটা ফাংগিচাইড আমি স্প্ৰে কৰিলে আমি সুফল পাব পাৰোঁ। হয়, কৃষকসকলে এই যিটো জৈৱিক পদ্ধতিত যিটো কনভাৰ্চন, কনভাৰ্চন এটা পিৰিয়ড থাকে, এনেকুৱা নহয় যে তেওঁ আজিলৈকে মানে ৰাসায়নিক সাৰ দৰৱ দি পেলাই কৰি আছিলে, কাইলৈৰ পৰা তেওঁ ৰাসায়নিক সাৰ দৰৱ ব্যৱহাৰ কৰা নাই, কাইলৈৰ পৰা তেওঁৰ খেতিৰ উৎপাদিত সামগ্ৰী জৈৱিক হৈ গ'ল, এইটো হ'ব নোৱাৰে। সাধাৰণতে ফিল্ড ক্ৰপছ বুলি আমি যিখিনি পথাৰ শস্য বুলি কওঁ, সেই পথাৰ শস্যৰ কাৰণে কনভাৰ্চন পিৰিয়ডটো 3 ইয়াৰ্ছ। আৰু যদি আমি প্লেণ্টেশ্যন ক্ৰপ যেনে ধৰি লওক চাহ বাগানৰ কথা কৈছোঁ, চাহ বাগানবিলাকত যদি আমি জৈৱিক কৰিবলৈ যাওঁ 7 ইয়াৰ্ছ, তাৰমানে তেওঁ জৈৱিকভাৱে 7 বছৰ কৰাৰ পিছতহে তেওঁ মানে তাৰ পিছৰ যিবিলাক উৎপাদিত সামগ্ৰী সেইখিনিহে জৈৱিক হিচাপে স্বীকৃতি পাব। গতিকে এই ক্ষেত্ৰত কৃষকসকলে সজাগ হোৱাটো দৰকাৰী। গতিকে তেওঁ এই 3 বছৰত কোনো ধৰণৰ ৰাসায়নিক সাৰ দৰৱ ব্যৱহাৰ নকৰাকৈ কৰিব। ইয়াত এটা কথা ক'ব লাগিব যে প্ৰথমতে কিন্তু উৎপাদনটো কিছু পৰিমাণে লেহেমীয়া হ'ব, কিয়নো জৈৱিকত কৰিলে ইমানখিনি নেপায়গৈ। এতিয়া জৈৱিক পদ্ধতিত কৰিবলৈ যাওঁতে আমি কিছু কথা কৈ লওঁ যে আমাৰ কেঁচুসাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক তেনেকৈ আমি জীৱাণুসাৰ যিবিলাক ধৰি লওক এজোটোভেক্টৰ, এজোস্পিৰিলাম, ৰাইজোবিয়াম এনেকুৱা ধৰণৰ সাৰবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি কিন্তু মানে কৃষি বিজ্ঞান কেন্দ্ৰই হওক নাইবা গৱেষণা প্ৰতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয় নাইবা এই বীজ প্ৰমাণীকৰণ প্ৰতিষ্ঠান এই এনেকুৱা মানে কাৰ্যালয়বিলাকৰ লগত তেখেতসকলে যোগাযোগ ব্যৱস্থাটো ৰাখিব লাগিব। তেতিয়া ইয়াৰ কাৰণে যিখিনি আৰু এই যিখিনি সামগ্ৰী, এই সামগ্ৰীখিনি কিছু কিছু নিজেও প্ৰস্তুত কৰি ল'ব পাৰে আৰু কিছু কিছু হয়তো নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিব লাগিব। ক্ৰয় কৰি তেখেতসকলে যদি কৰে সুদূৰ মানে ভৱিষ্যতত হয়তো আমাৰ সমাজখনো সুস্বাস্থ্যৰ অধিকাৰী হ'ব, লগতে আমাৰ কৃষি সামগ্ৰী উৎপাদিত সামগ্ৰীবিলাকো স্বাস্থ্যকৰ হিচাপে আমি মানে স্বীকৃতি পাবলৈ সক্ষম হ'ম।
1: ঠিকে আছে, আজি আমি শালি ধানৰ কৃষি পদ্ধতিৰ বিভিন্ন ধৰণে কেনেকৈ কৰিব পাৰি এই সম্পৰ্কে আলোচনা কৰিলোঁ। অকণমান হ'লেও তেখেতসকল উপকৃত হ'ব, এই ক্ষেত্ৰত কাম কৰিলে আমাৰ অসমৰ কৃষি ব্যৱস্থাটো বহুখিনি ক্ষেত্ৰত আগুৱাই যোৱাৰ এটা স্থল থাকিব, হয় জানো? গতিকে আজিৰ আলোচনাৰ পৰা ইমানতে বিদায় লৈছোঁ।
0: ধন্যবাদ।
1: ইমান পৰে উন্নত পদ্ধতিৰে শালি ধানৰ খেতি এই সম্পৰ্কীয় আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী বিষয়া অৰূপ কুমাৰ শৰ্মাই। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ কৃষক শিতানটি। এই শিতানত কৃষক বন্ধুগৰাকী হৈছে চিমনাবস্তিৰ এগৰাকী উদ্যমী কৃষক ৰহমত আলী।
2: নমস্কাৰ।
3: নমস্কাৰ,
2: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন, আপোনাৰ নামটো কওক আৰু আপোনাৰ গাঁওখনৰ নাম।
3: নমস্কাৰ, মোৰ নাম ৰহমত আলী, চিমনাবস্তি মোৰ ঘৰ 1 নম্বৰ চিমনা।
2: হয়, আপুনি এগৰাকী কৃষক নহয় জানো?
3: হয়,
2: আপুনি খেতি বাতিৰ লগত জড়িত।
3: হয়,
2: বৰ্তমান সময়ত আপুনি কি খেতি কৰিছে বা কেনেকৈ কৰিছে এই বিষয়ে?
3: মই বৰ্তমান শালি খেতি কৰিছোঁ। তো শালি খেতিটো মই ধৰক ব্ৰইলাৰ কঠীয়া পাৰোঁ।
2: কিমান বিঘা মাটি কৰিছে?
3: 4 বিঘামান।
2: 4 বিঘা মাটি খালি ধান। জাত কি জাতৰ?
3: ৰঞ্জিত।
2: ৰঞ্জিত চাবুৱান
3: আৰু আপোনাৰ মচুৰি,
2: স্বৰ্ণ মচুৰি দুটা কৰিছে,
3: দুটাই কৰোঁ। তাৰপিছত
2: আপুনি 4 বিঘা মাটিত কৰিছে নহয় জানো?
3: হয়,
2: কেনেদৰে কৰিছে কওকচোন।
3: মই প্ৰথমে কঠীয়া পেলাওঁ। কঠীয়া ধৰাটো আপোনাৰ ধৰক হাল বাই গোবৰ চোবৰ দি তাৰপিছত কঠীয়াটো পেলাওঁ। পেলাৰ পিছত মই থৈ দিওঁ। থৈ দি দিয়াৰ পিছত পাথাৰ মাটি আপোনাৰ ট্ৰেক্টৰ দি হাল মাৰোঁ।
2: মূল পথাৰখন
3: মোৰ ট্ৰেক্টৰে হাল বাওঁ, গৰু হাজো নাই। তাত মাৰি পেলাই পিছত আপোনাৰ গোবা দি থৈ দিওঁ। ধৰক এনেকৈ ধৰক 10-12 দিন মানে থৈ দিওঁ। থৈ দিয়াৰ পিছত যেতিয়া মোৰ কঠীয়াটো ধৰক হৈ যায় তেতিয়া মই আলি চালি বান্ধি ধুনীয়াকৈ বান্ধি পানী চানি লগাই থৈ তাৰপিছত মই ৰুই দিওঁ। ৰুই দিয়াৰ পিছত আপোনাৰ যি ধৰক উপযুক্তি হৈ আহিলে তেতিয়া ঘাঁহ চাহ দি হয়, ঘাঁহ চাহ দি বাচি দিওঁ।
2: ঘাঁহবিলাক উঠাই দিওঁ,
3: ঘাঁহবিলাক চাফা কৰি নিৰণি কৰি দিওঁ। নিৰণি কৰি পেলাই তাৰপিছত আৰু ঘৰত মই আহি যাওঁ। তাৰপিছত আৰু তাৰপিছত মই বৰ্তমান ঘৰত মই চব্জি খেতিও কৰোঁ।
2: ৰ'ব, এতিয়া ধান খেতি আপোনাৰ কেতিয়াবা পোক পতংগই অনিষ্ট কৰে বা কেতিয়াবা বেমাৰ আজাৰো হয়, তেতিয়া আপোনালোকে কি কৰে?
3: বেমাৰ আজাৰ যদি হয় তেতিয়া ধৰক যদি পোক লাগিছে তেতিয়া মই আমাৰ চালনাতে আপোনাৰ দোকান আছে, ফাৰ্মাচীৰ পৰা দাৱাই লৈ আহোঁ, আনি পেলাই স্প্ৰে কৰি দিওঁ। পোকটো যেতিয়া নাইকিয়া হৈ যায় তেতিয়া মানে ধৰক যেতিয়া নাইকিয়া হৈ যায় তেতিয়া আৰু আমাৰ ইমান টেনশ্যন নহয়। আকৌ যদি কেতিয়াবা ধৰক এনেকৈ লাগি যায় হ'ব তেতিয়া আকৌ তেনেকৈ স্প্ৰে কৰি দিওঁ, মানে উৎপাদনটো আকৌ ধুনীয়া হৈ আহে।
2: এই বিষয়ে আপোনালোকে কোনোবা কৃষি বিষয়াৰ লগত যোগাযোগ কৰেনে?
3: তেনেকৈতো তেনেকৈ ধৰক এনেকুৱা কৃষি যোগ অহা নাই আৰু আমিও কৰাও নাই।
2: জিলা কৃষি বিভাগ নগাঁওটো আছে, তালৈ আপোনালোকে যোগাযোগ কৰিব পাৰে, বা মাণ্ডলী গৱেষণা কেন্দ্ৰ আছে, কৃষি বিজ্ঞান কেন্দ্ৰ আছে নগাঁৱত, তালৈ গৈ আপোনালোকে যদি যোগাযোগ ৰাখে তেনেহ'লে আপোনালোকে উন্নত মানৰ কঠীয়াও পাব, বা কেনেধৰণেৰে আপোনালোকে খেতি কৰিব, ধানৰ খেতি তেওঁলোকে বুজাই দিব, আৰু তাৰ পৰা কিছুমান সুবিধাও পোৱা যায়। আপোনালোকৰ যিসকল মাটি পৰীক্ষা থাকে, চূণ প্ৰয়োগৰ কথা থাকে, এইবিলাক কথা আপোনালোকে তালৈ বুজিব।
3: তেনেকৈ সুবিধা হয় তেতিয়া ঠিক আছে, আমি বাৰু আমি যাম অফিচলৈ,
2: তেনেকৈ যোগাযোগ কৰিম। তাৰপিছত কিমান দিনৰ মূৰত আপোনাৰ ধান কাটিবৰ হয়?
3: ধৰক তেনেকৈ ধৰক চাৰিমাহমান লাগি যায় আৰু, চাৰিমাহমান লাগি যায় লাগি যায়। আৰু কিছুমানে ধৰক আগতীয়া খেতি হ'লে ধৰক
2: ধান আপুনি বিক্ৰী কৰে নে?
3: ধান বিক্ৰী কৰোঁ, আৰু কিছুমান
2: ধৰক
3: এনে গাঁৱলীয়া বেপাৰী আহে,
2: ঘৰলৈকে আহে,
3: ঘৰলৈকে বেপাৰী আহে, বেপাৰীক মই আমি বেচি দিওঁ, আৰু কিছুমান খাবলৈ ৰাখোঁ, আমি
2: নিজৰ ঘৰত
3: নিজে খাবলৈ ৰাখোঁ।
2: মানে
3: সেইটো ধৰক বেছি নাই, মানে মাটি কম, আধা বিঘামান মাটি আছে, সেই আধা বিঘা মাটিতে মানে মোটামুটি মানে কৰোঁ আৰু চব্জি খেতিটো, উৰহি আপোনাৰ ৰঙালাও, ৰঙালাও কেতিয়াবা ধৰক এই আপোনাৰ এই জিকা চিকা এইবিলাক অলপ কৰোঁ, কৰি ধৰক কেতিয়াবা ধৰক বেছি যদি হৈ যায় আৰু বজাৰত লৈ যাওঁ, মানে
2: বিক্ৰী কৰে,
3: বিক্ৰী কৰোঁ, মানে ঘৰটো আৰু যেনে চলে
2: চলি থাকে
3: চলি থাকে।
2: আৰু এই শাক পাচলিবিলাকত আপুনি কি সাৰ প্ৰয়োগ কৰে?
3: বৰ্তমান সাৰ এনেকুৱাতো দিয়া নাই,
2: কথা ঘৰত
3: গোবৰ চোবৰ এইবিলাকে দিওঁ, আৰু যদি বেছি ধৰক যদি পোক লাগি যায় তেতিয়া মানে ঘৰত ধৰক আপোনালোকৰ গৈ পেলাই দাৱাই মেডিচিনত গৈ পেলাই অলপ চলপ আনো, আনি পেলাই স্প্ৰে কৰি দিওঁ, কৰি দিয়াৰ পিছত অলপ ভাল হৈ যায় আৰু। তেতিয়া আৰু ধৰক যদি হয় তেতিয়া মানে ধৰক উৎপাদনটো বেছি হয়, তেতিয়াহ'লে ধৰক অলপ বিক্ৰী কৰি দিওঁ,
2: বিক্ৰী কৰে
3: আৰু ঘৰতো খাওঁ।
2: ৰঙালাও
3: হয়,
2: পানীলাওটো কৰে নেকি?
3: পানীলাওটো কৰোঁ,
2: জিকা
3: জিকা
2: জিকা হয়,
3: আৰু কেতিয়াবা অলপ চলপ ধৰক জেগাটো কম না, তিতাকেৰেলাও অলপ চলপ কৰোঁ।
2: তিতাকেৰেলাও আছে, হয় হয়, এইবিলাক কিহত দিয়ে? চাঙত দিয়ে,
3: চাঙত দিওঁ।
2: পটল খেতি কৰা নাই?
3: পটল কৰা নাই।
2: এনেকৈ ধৰণৰ আপুনি খেতি বাতি কৰি আছে?
3: তেনেকৈ
2: গৰু ছাগলী আছেনে নাই?
3: গৰু ছাগলী আছে দুটা।
2: কি গৰু?
3: গাই গৰু,
2: মানে থলুৱা জাত?
3: থলুৱা,
2: জাৰ্চি নহয়?
3: জাৰ্চি নহয়, থলুৱা।
2: এইবিলাক কেনেকৈ যতন লৈছে আপুনি?
3: তেনেকৈ ধৰক এই
2: গোহালিটো,
3: গোহালিটো আপোনাৰ আঠুৱা, আঠুৱা ব্যৱস্থা কৰি দিওঁ, মহ চহ খাবৰ কাৰণে আঠুৱা ব্যৱস্থা কৰি দিওঁ। আৰু
2: ফেনৰ ব্যৱস্থা আছে নেকি?
3: ফেনৰ ব্যৱস্থাটো নাই, মানে ধোঁৱা চোঁৱা দিওঁ আৰু,
2: জাক দিয়ে,
3: জাক দিওঁ আৰু।
2: গাখীৰ, গাখীৰ খীৰাইনে?
3: গাখীৰ খীৰাওঁ, মানে ধৰক এক লিটাৰ আধা লিটাৰ এনেকুৱা দিয়ে আৰু, লোকেল গৰুটো। আৰু যদি খোৱা বোৱা এটা ধৰক ঘাঁহ আনি কাটি খোৱা দিয়ে তেতিয়া ধৰক এক ডেৰ কেজি দিয়ে আৰু। ঘৰতে খাওঁ,
2: কেতিয়াবা
3: গৰম, কেতিয়াও বিক্ৰী কৰোঁ, সেনেকৈ কৰি মানে চলি আছে।
2: চলি আছে, ঠিক আছে। আপুনি এনেদৰে খেতি বাতি কৰি বা শাক পাচলিৰ খেতি কৰিছে, ধান খেতি কৰিছে, গো পালন কৰিছে, এনেদৰে আগবাঢ়ি যাওক। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ, নমস্কাৰ।
3: নমস্কাৰ।
4: ইমান পৰে চিমনাবস্তিৰ এগৰাকী উদ্যমী কৃষক ৰহমত আলীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। এই কথোপকথনত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। এতিয়া আগবঢ়াবলৈ লৈছোঁ এই লোকগীতটি।

ইমান পৰে সত্যপ্ৰভা দেৱীৰ কণ্ঠৰ এই লোকগীতটি শুনিলে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত, নিউজ অন এআইআৰ এপ আৰু www.akashbani.gov.in আৰু ৱেবছ অটিটি প্লেটফৰ্মযোগে শ্ৰোতাসকলে শুনি আছে আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগে আজি সন্ধিয়া প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচী। খন্তেক পাছতে 6:45 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি বৃন্দগীত। 7:20 আগবঢ়োৱা হ'ব মৃদুলা বৰগোহাঁইৰ কণ্ঠত দুটি আধুনিক গীত। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰি আগবঢ়োৱা হ'ব 7:30। 8:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ সংসদ সমীক্ষা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:15 শুনিবলৈ পাব যুৱ ৰাগিনী।

0: 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শুনিবলৈ পাব এজন গীতিকাৰৰ গীত। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:30 আগবঢ়োৱা হ'ব নৰেন পাটগিৰিৰ ৰচিত নাটক গমধৰৰ প্ৰথম সংখ্যক খণ্ডটি। 10:00 সংসদৰ আজিৰ দিনটোৰ প্ৰতিবেদন আগবঢ়োৱা হ'ব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? নগাঁৱৰ হৈবৰগাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 2 আগষ্ট ৰবিবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। আধুনিক যন্ত্ৰপাতিৰে চকুৰ পৰীক্ষা কৰিব লগা উক্ত শিবিৰত উপস্থিত থাকিব অসমৰ এগৰাকী প্ৰখ্যাত ৰেটিনা তথা কেটেৰেক বিশেষজ্ঞ, গুৱাহাটী মেডিকেল কলেজৰ চকু ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ আব্দুল লতিফ। এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত উপস্থিত থাকিবলৈ যোগাযোগ কৰক 6000067833 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হৈবৰগাঁৱৰ GD নাৰ্ছিংহোমৰ সন্মুখত। সময়টো মনত ৰাখিব 2 আগষ্ট ৰবিবাৰে পুৱা 10 বজাৰ পৰা। এইখিনিতে জনাই থওঁ, এই অকুলাছ আই হস্পিটেলত প্ৰতিদিনে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰা হয়। ফিজ কেৱল 100 টকা।
0: এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: শুনকচোন, আপুনি পিএম সূৰ্যক ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
1: ভাৰত চৰকাৰ কা লক্ষ চোলাৰ পাৱাৰ চে বিজুলী বিল জিৰো কৰনে কা ভি হে।
0: ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব, মানে বিজুলীৰ বিল একেবাৰে শূন্য। আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি গ্ৰিডক বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়? এতিয়াই পঞ্জীয়ন কৰক পিএম সূৰ্যঘৰ.gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সম পৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এইদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে, কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়। এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
0: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত পৰিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘন মিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওপাৰৰ মথাউৰিৰ বাঁহৰ পালিশ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। বুগদৈৰ খোপাৰৰ শলমৰা মথাউৰি ছিগি যোৱা অংশ জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৈৰ মজিয়াবেটী, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে নাজিৰাৰ দুৰ্গম বানপীড়িত কেইবাখনো গাঁৱত আজি জৰুৰী সাহায্য অভিযানৰ অধীনত বান সাহায্য বিতৰণ কৰে। শিৱসাগৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও নাজিৰাৰ বিহুবৰ অঞ্চল এতিয়াও বানপানী স্বাভাৱিকতে হোৱা ক্ষতিৰ পৰা উদ্ধাৰ হোৱা নাই। বান বিধ্বস্ত অঞ্চলটোৰ ক্ষয় ক্ষতিৰ উমান লোৱাৰ বাবে এতিয়া আমাৰ প্ৰতিনিধি উৎপল নাথৰ সৈতে কথা পাতিবলৈ লৈছো। উৎপল, এতিয়া আপুনি ক'ত আছে আৰু সেই ঠাইৰ শেহতীয়া স্থিতি কেনেকুৱা আমাক জনাওকচোন।
2: বৰ্তমান আমি উপস্থিত হৈছো সেই শেহতীয়া বানে শিৱসাগৰ জিলাৰ বিহুবৰ, নেপালী খুঁটি, ছিগনেল বস্তি আদি অঞ্চলসমূহ যি দিখৌ নৈ বানে ধুৱাই নিলে, তাত আমি আহি উপস্থিত হৈছোঁহি। ইয়াত একেবাৰে অবৰ্ণনীয় এটা পৰিস্থিতি, গোটেই অঞ্চলটো একেবাৰে ধুৱাই নিলে। আমি বাটত আহোঁতে পৰিলক্ষিত কৰিছোঁ বহুতো ট্ৰাক, ডাম্পাৰ বা অন্যান্য ব্যক্তিগত বাহন ৰাস্তাত প্ৰায় এডোখৰ ওলাই আছে, এতিয়াও পলসত ডুব খাই আছে, আৰু মানুহখিনিৰ বাসগৃহসমূহ নাই, একেবাৰে ধুৱাই সমান কৰি নিলে। বৰ্তমান আহি তেওঁলোক এই বিহুবৰ ইয়াতে এটা পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ আশে পাশে এই জেগাখিনি ৰাস্তাতে তেওঁলোকে অৱস্থান কৰিছেহি, আৰু তাতেই আহি প্ৰশাসনৰ লোক তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা যিসকল লোক আহিছে সাহাৰ্য প্ৰদানৰ বাবে, তেওঁলোকে আহি ইয়াতে তেওঁলোকক সাহাৰ্য প্ৰদান কৰিছে। ইয়াৰ ভিতৰতো বহুত অঞ্চললৈ এতিয়াও মানুহ যাব পৰা নাই, সেইসমূহত সাহাৰ্য পাইছেগৈ যদিও যিমান পৰিমাণে পাব লগা আছিলে পোৱাগৈ নাই, কাৰণ তালৈ মানুহ যাব পৰা অৱস্থা বৰ্তমানো হোৱা নাই, আৰু তাৰে বেছিভাগ মানুহ অৱশ্যে ইয়ালৈ ওলাই আহিছে, গতিকে তেওঁলোকে সাহাৰ্য লাভ কৰিছে আৰু চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট সহায় সহযোগিতা পাইছে বুলি আমাক জানিবলৈ দিছে। কিন্তু তেওঁলোকক এতিয়া যিটো আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আহি পৰিছে, এতিয়া যিহেতু সাহাৰ্য লাভ কৰি আছে, ৰেচন ৰচদ পাতি তেওঁলোকে পাই আছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক পুনৰ্বাসনৰ বাবে, পুনৰ সংস্থাপনৰ বাবে কাম কৰিবলগীয়া আছে। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসন তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা তেওঁলোকক একান্তই প্ৰয়োজন। তাৰ বাবে অৱশ্যে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু এটা সমস্যা আমি এইখিনিতে পৰিলক্ষিত কৰিলোঁ, পৰৱৰ্তী সময়ত ই হয়তো এটা ডাঙৰ সমস্যা হ'ব পাৰে প্ৰদূষণৰ ক্ষেত্ৰত, বিশেষকৈ ইয়াত যিহেতু যিসকল লোক আছে তেওঁলোকৰ খোৱা পানীৰ যিহেতু কোনো ধৰণৰ সুবিধা নাই, তেওঁলোকক পানীৰ বটল দিয়া হৈছে, কিন্তু সেই খালী বটলসমূহৰ কোনো কালেকশ্যন কৰি এজেগালৈ নি সেইসমূহ নিষ্কাশন কৰাৰ কোনো এতিয়ালৈকে আমাৰ দৃষ্টি গোচৰ হোৱা নাই তেনেকুৱা পদক্ষেপৰ। তেনেকুৱা পদক্ষেপসমূহ লোৱা খুবেই প্ৰয়োজন, কিন্তু বেচৰকাৰী সংস্থা, চৰকাৰী পদক্ষেপৰ প্ৰয়োজন আছে। এটা কৃত্ৰিম বান সৃষ্টি কৰাৰ লগতে আকৌ পথাৰসমূহৰ সময়ত খেতি বাতিৰ ক্ষেত্ৰতো ই যথেষ্ট মানে বিৰূপ প্ৰভাৱ পেলাব বুলি আমাৰ শংকা হৈছে, গতিকে এই ক্ষেত্ৰতো কিন্তু পদক্ষেপ হাতত লোৱা উচিত।
0: ধন্যবাদ উৎপল নাথ। অগণন প্লাষ্টিকৰ খালী পানীৰ বটলসমূহে শিৱসাগৰ অঞ্চলত পাৰিপাৰ্শ্বিক সমস্যাৰ যি সৃষ্টি কৰিব পাৰে বুলি আমাৰ প্ৰতিনিধিয়ে শংকা প্ৰকাশ কৰিছে, এই বিষয়টো নিশ্চয় চিন্তনীয়। এই সন্দৰ্ভত স্থানীয় ৰাইজ সতৰ্ক হোৱাৰ লগতে প্ৰশাসনে সঠিক ব্যৱস্থাপনা ল'ব বুলি আশা কৰা হৈছে। বিধ্বংসী বানৰ মাজতো বিভিন্ন ঠাইৰ পৰা মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰা ভালেমান বাতৰি আমি লাভ কৰিছোঁ। নাজিৰাৰ পৰা তেনে এটা ইতিবাচক বাতৰি, এয়া আপোনালোকলৈ।
3: ঊনৈশ জুলাই নিশা 3 বজাত যেতিয়া অসমৰ বাকী ঠাইৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা বিহুবোৰো নিদ্ৰাত আছিল, 21 বছৰীয়া শ্ৰাৱণ প্ৰসাদে কৰি সংগ্ৰহ কৰিবলৈ দিখৌ নৈৰ পাৰলৈ গৈছিল। সাধাৰণতে শান্ত আৰু সুগভীৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰা দিখৌ নদীয়ে সেইদিনা প্ৰচণ্ড ধৌত বৃহৎ আকাৰৰ গছসমূহৰ গুৰি উভালি আনিছিল। সচৰাচৰ দেখি থকা নদীখনৰ অশান্ত ৰূপ প্ৰত্যক্ষ কৰি শ্ৰাৱণ প্ৰসাদে সংহাৰী বানৰ আশংকা কৰিলে। পূবে ধলফাত দিয়া সময়লৈ তেওঁৰ আশংকা বাস্তৱত পৰিণত হল। নাজিৰা উপজিলাৰ অন্তৰ্গত অধিকাংশ গাঁও মুহূৰ্ততে পানীত লীন গ'ল। যোগাযোগ বিচ্ছিন্ন হৈ বিদ্যুৎ সৰবৰাহ বন্ধ হোৱা নাজিৰাত সহ পৰিয়ালে ঘৰৰ চালৰ ওপৰত আশ্ৰয় লৈ থকা সময়ত শ্ৰাৱণ প্ৰসাদে নিজৰ প্ৰাণকটুচ্ছ জ্ঞান কৰি 6খন টুলুঙা নাৱেৰে শতাধিক লোকক সুৰক্ষিত কৰিবলৈ অভিযান আৰম্ভ কৰে। 20 জুলাই পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি উৰে নিশা আৰু পাছৰ দিনটোলৈকে চলা এই অভিযানত তেওঁ শতাধিক লোকক সুৰক্ষিত স্থানলৈ আনিবলৈ সমৰ্থ হয়। 6জন সতীৰ্থৰে মিলি চলোৱা এই অভিযানৰ অন্তত শ্ৰাৱণ প্ৰসাদে দুৰ্যোগৰ মাজতো মানৱতাৰ বিজয় সুনিশ্চিত কৰে। বানৰ সংহাৰৰ মাজতো মানুহৰ ওপৰত বিশ্বাস সুদৃঢ় কৰা এই কাহিনী আমালৈ প্ৰেৰণ কৰিছিল আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোৱাৰে।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
4: সেনাবাহিনীয়ে জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে 1000ৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চলি থকা এই মানৱীয় অভিযানৰ বিষয়ে প্ৰকাশ কৰি সেনাবাহিনীয়ে আজি কয় যে সেনা জোৱানসকলে অসামৰিক প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম কৰি আছে। তেওঁলোকে লগতে যোগাযোগ ব্যৱস্থা পুনৰ বাহাল ৰখা আৰু সামগ্ৰী কঢ়িয়াব পৰা ড্ৰোন ব্যৱহাৰ কৰি দূৰণিবতীয়া দুৰ্গম এলেকাত আবদ্ধ হৈ থকা লোকসকলৰ কাষ চাপি যোৱাৰ চেষ্টা চলাইছে বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে। বিটিচিৰ বিধান পৰিষদৰ আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ ব্যয় 162.86 কোটি টকাৰ প্ৰস্তাৱেৰে আনুমানিক 71.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰে। বিধান পৰিষদৰ অধিৱেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে যদিও অৰ্থনৈতিক উৎসসমূহ তেনে সীমিত তথাপি এই বাজেটৰ জৰিয়তে বিটিচি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। লোকপিল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলক এখন প্ৰথম পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভা কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানৱ প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়ল পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব। ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাননীযোগে এই কথা সদৰি কৰিছে। ৰীণা সোণোৱালৰ এই পদোন্নতিয়ে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। ভাৰতীয় তথ্য সেৱাৰ 1994 চনৰ বেটছৰ বিষয়া ৰীণা সোণোৱাল সম্প্ৰতি কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই শিতানত ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ T-47 শিতানৰ 100 মিটাৰ দৌৰত যোৱা নিশা দিলীপ মাহাদু গভিতে সোণ আৰু মহম্মদ ৱাছিল মাৰ্চিংগনা কাঠে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ সুদক্ষ ফুটবল খেলুৱৈ তথা বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা UPPL দলৰ উপসভাপতি সমাজকৰ্মী জীৱানন্দ বসুমতাৰীৰ যোৱা নিশা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 46 বছৰ। উল্লেখযোগ্য যে যোৱা নিশা বিজনী চহৰৰ পৰা ক্ৰীড়া সন্থাৰ কাম সম্পন্ন কৰি হাঁহচৰা গাঁৱৰ নিজৰ ঘৰলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। পাছত স্থানীয় লোকে তেওঁক বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। খেলুৱৈগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি। বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা। জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ। ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in আৰু ৱেবছ অ' টি টি প্লেটফৰ্মযোগে শ্ৰোতাসকলে শুনি আছে আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:50। 6 বজাত আৰু 6:05 ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 আগবঢ়োৱা হ'ব শিল্পীৰ পৃথিৱীত অভিমুখী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:15 শুনিবলৈ পাব সুপ্ৰভাত। 7:30 আগবঢ়োৱা হ'ব মূৰ্চনা। 8 বজাৰ পৰা 9:15 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:20 আগবঢ়োৱা হ'ব জিকিৰ। 9:30 শুনিবলৈ পাব এখনি আলেখ্য জিকিৰ, সম্প্ৰীতিৰ এক চিৰপ্ৰবাহিত ধাৰাৰ তৃতীয় সংখ্যক খণ্ডটি। আলেখ্যখনিৰ ৰচনা অপূৰ্ব বৰাৰ। 10 বজাত আগবঢ়োৱা হ'ব এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। তাৰ পাছতেই শুনিবলৈ পাব গীত।

এঘাৰ বজাৰ পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। 5:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 5:25 শুনিবলৈ পাব মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6:00 অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:10 আগবঢ়োৱা হ'ব কৃষকবাণী। 6:45 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। 7:20 আগবঢ়োৱা হ'ব নন্দিতা গোস্বামীৰ কণ্ঠত দুটি আধুনিক গীত। 7:30 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। 8:00 সংসদ সমীক্ষা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:15 কথাশিল্প অনুষ্ঠানত আগবঢ়োৱা হ'ব ডক্টৰ ৰুবুল মাউত ৰচিত মোৰো এটা সপোন আছে উপন্যাসখনিৰ অষ্টম সংখ্যক খণ্ডটি। 8:35 শুনিবলৈ পাব ৰাগভিত্তিক হিন্দী বোলছবিৰ গীত। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শুনিবলৈ পাব নিজৰা। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:30 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 10:00 সংসদৰ কাইলৈৰ দিনটোৰ প্ৰতিবেদন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

এয়া আকাশবাণী নগাঁও, খন্তেক পাছতে অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: Iya, akah wani. বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ 9টা ৰূপসহ মুঠ 15টা পদেৰে তালিকাৰ অষ্টম স্থানত আছে। ৰাজ্যসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। মধ্যাহ্ন ভোজনৰ পিছত সদন পুনৰ মিলিত হোৱাত কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিধেয়কখন সন্দৰ্ভত আলোচনা কৰাৰ বাবে 7 ঘণ্টা সময় ধাৰ্য কৰা হৈছে। বিধেয়কখনত 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধী সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ 3 মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। সদনত বিধেয়কখন উত্থাপন কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই বিধেয়কখনে দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক সুৰক্ষা দিয়াৰ বিষয়টো যে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছে সেই কথাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ শাসনকালত এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা পোহৰলৈ আহিছে। ডঃ সিঙে প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ ক্ষেত্ৰত বিলম্ব কৰা নাই। প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপেই দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ অনুমতি যে কাৰো নাই সেই কথাটোকে প্ৰমাণ কৰিছে।
1: This legislation, which seeks to make amendments in 2024 Act in order to make it more stringent, more deterrent, is being brought in. If there are any suggestions for improvement, I'll be taking note of it. This bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country. Paper leak is an issue at a malaise which has confronted this nation and has been reported from different parts of the country, regardless of whichever the party in power, regardless of whichever the
0: আলোচনাত ভাগ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে চৰকাৰে এই নতুন বিধেয়কখনত কেৱল দেখুওৱাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে এই প্ৰস্তাৱিত বিধেয়কখনে পৰীক্ষাসমূহৰ অনিয়ম প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায়। প্ৰধানমন্ত্ৰী

0: নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বৈঠকত দুয়োখন ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে এই দুৰ্যোগৰ সময়ত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সকলো সহায় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনৰ জনসাধাৰণৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে বান প্ৰভাৱিত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইন 1971 সংশোধনৰ বাবে আজি এই বিধেয়ক উত্থাপন কৰে। বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে এই প্ৰস্তাৱিত বিধেয়কৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত হোৱা অপৰাধৰ বাবে 3 বছৰৰ কাৰাবাস, জৰিমনা অথবা কাৰাবাস আৰু জৰিমনাৰ শাস্তি হ'ব পাৰে। বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন কেৱল আইনী সংশোধনে নহয়, বিধেয়কখনে দেশৰ সাংস্কৃতিক ঐতিহ্য, ৰাষ্ট্ৰীয় পৰিচয় আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শকো প্ৰতিনিধিত্ব কৰিছে। তেওঁ কয় যে 1971 চনৰ ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীৰায়ে কয় যে এই বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ আত্মাৰ কণ্ঠ। তেওঁ কয় যে এই বিধেয়কৰ জৰিয়তে একতা, সন্মান আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু আদৰ্শক অধিক শক্তিশালী কৰিব।
1: বিধেয়ক ৰাষ্ট্ৰ গৌৰৱ কা বিধেয়ক হে, ইয়া কিছি ৰাজ্য কে খিলাফ নহি হে, কিছি ব্যক্তি য়া কিছি বিচাৰধাৰা কে খিলাফ নহি হে, আৰু জব ৰাষ্ট্ৰ গান হো তো উসকে সাথ সাথ রাষ্ট্র গীত কা ভি গায়ন হো। অব এক ভারত শ্রেষ্ঠ ভারত কে লিয়ে সম্পূর্ণ বন্দে মাতরম চাহিয়ে। মহোদয়, মৈ প্রস্তাব করতা হু কি বিধেয়ক পারিত কিয়া যায়।
0: শ্রোতা সকলে বাতরি শুনিছে আকাশবাণীর পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও পান্ধবানীত বুৰ গৈ আছে। বিহু বৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক মানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰিও শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ। কংগোৰ চৰকাৰী সূত্ৰই জনোৱা মতে এসপ্তাহত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 50% বৃদ্ধি পাইছে। জানিব পৰা মতে যোৱা মঙলবাৰলৈকে এই ভাইৰাছত আক্ৰান্ত 3400তকৈ অধিক লোকৰ 1500তকৈ অধিকজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে, কিয়নো এইবাৰৰ ইবোলা মহামাৰী বুন্দি বিয়াগো ভাইৰাছৰ বাবে হৈছে। এই ভাইৰাছৰ টীকা বা চিকিৎসা এতিয়াও উপলব্ধ নহয়। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ উপ নিৰ্বাচন আজি অনুষ্ঠিত হয়। বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টি, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 5 বজালৈ বাংকীপুৰ আৰু মঞ্জলপুৰ বিধানসভা সমষ্টিকেইটাত প্ৰায় 34% ভোটদান হৈছে। আনহাতে দাতিয়া সমষ্টিত 69% ভোটদানৰ বাতৰি পোৱা গৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু যজবীৰ সিং পুৰুষৰ জেভলিনৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালিফিকেশ্যন ৰাউণ্ডত নীৰজ চোপ্ৰা পঞ্চম, ৰোহিত যাদৱ নৱম আৰু যজবীৰ সিং দশম স্থানত থাকে। ইপিনে কমনৱেলথ গেমছৰ পেৰা এথলেটিকছত ভাৰতৰ এথলেটিকসকলে স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ

0: লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ 9টা ৰূপসহ মুঠ 15টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও। আগবঢ়াবলৈ লোৱা হৈছে মৃদুলা বৰগোহাঁইৰ কণ্ঠত দুটি আধুনিক গীত। প্ৰথম গীতৰ কথা মঞ্জু গোস্বামীৰ।

0: মঞ্জু গোস্বামী আৰু ৰেণু মহন্তৰ।
1: মধ্য অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ 2014 চনত স্থাপিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নগাঁও, গুৱাহাটী আৰু ধুবুৰী চৌহদত বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আবেদন চলি আছে।
2: আমাৰ নগাঁওস্থিত চৌহদত অসমীয়া, ইকনমিক্স, এডুকেশ্যন, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, বিকম, মেথেমেটিক্স, ফিজিক্স, বটানী আৰু জুলজিৰ বিষয়ত স্নাতক শাখাৰ নামভৰ্তি সমৰ্থ পৰ্টেল আৰু MSSB পৰ্টেলত আৰম্ভ হৈছে।
1: গুৱাহাটী চৌহদত পাৰফৰ্মিং আৰ্টছ, ইংলিছ, ছ'চিয়েল ৱৰ্ক, য়োগিক ছায়েন্স এণ্ড নিউৰোপেথী, বায়'টেকনলজি, BSc IT ডেটা ছায়েন্স এণ্ড AI, BSc IT ডিজিটেল ফৰেনচিক এণ্ড চাইবাৰ ছিকিউৰিটি, BCA 5-year ইণ্টিগ্ৰেটেড BA LLB অনাৰ্ছ, হিষ্ট্ৰী, ছ'চিয়লজি আৰু পলিটিকেল ছায়েন্স বিষয়তো নামভৰ্তিৰ আবেদন গ্ৰহণ কৰা হৈছে।
2: ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে নগাঁও চৌহদৰ বাবে 7086635229 আৰু গুৱাহাটী চৌহদৰ বাবে 9707506966 এই নম্বৰত যোগাযোগ কৰি অথবা ৱেবছাইট www.mssb.ac.inৰ জৰিয়তে সবিশেষ জানিব পাৰিব।
1: আমাৰ প্ৰতিটো চৌহদ অত্যাধুনিক শিকন শৈলীৰে সুসজ্জিত তথা সকলো পাঠ্যক্ৰম নিউ এডুকেশ্যন পলিচি 2020ৰ অধীনত মেপিং কৰাৰ লগতে নামভৰ্তিৰ ক্ষেত্ৰত কিস্তিত মাচুল পৰিশোধ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ বাবে জলপানীৰো ব্যৱস্থা আছে।
3: আহক, জাতীয় চেতনাৰ আলোকত প্ৰজ্ঞাৰ সাধনাৰ এই যাত্ৰাৰ সহযাত্ৰী হওঁ।
0: এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, কাইলৈ দিনৰ 10 বজাত আগবঢ়োৱা হ'ব নগাঁৱৰ ক্ৰীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ অসম ত্ৰৈলোক্যনাথ সোঁৱৰণী 17 বছৰ অনূৰ্ধৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাৰ ভিত্তিত যুগুত কৰা এটি অনাতাঁৰ প্ৰতিবেদন। FM বেণ্ডৰ 102.7 MHz নিউজ অন AIRF আৰু www.akashbani.gov.in আৰু ৱেবছ OTT প্লেটফৰ্মযোগে শ্ৰোতাসকলে শুনি আছে আকাশবাণী নগাঁও। আগবঢ়াবলৈ লোৱা হৈছে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে চান্দিনী বোলছবিত পমিলা চোপ্ৰাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে চান্দিনী বোলছবিৰ গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত নিউজ অন AIR এপ আৰু www.akashbani.gov.in আৰু ৱেবছ OTT প্লেটফৰ্ম যোগে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো লতা মংগেশকাৰ আৰু বাবলা মেহতাৰ কণ্ঠৰ এই গীতটি।

0: ও ভন্টি ভন্টি
1: হা
0: ঐ ইমান ভাল রিজাল্ট কৰিছ তথাপিও দেখোন মন মারি বহি আছ কিয়
1: এ মোর আর পড়া নহব কই বুঝছ
0: আরে কিয় তেনেকে ভাবিছ
1: সা মই জানো দেউতাৰ মোক পঢ়াব পৰাৰ সামৰ্থ্য আছে বুলি কিন্তু এডমিশ্যনৰ কাৰণে ইমানখিনি পইচা একেলগে দিয়াতহে সমস্যাটো হৈছে
0: অ' সেইটো কথা পিছে তোৰ ক'ত পঢ়িবলৈ মন আছে কচোন
1: কিয় আমাৰ নগাঁৱতেচোন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আছে মোৰ তাত পঢ়িবলৈ খুব মন তাৰ ৰিজাল্টো খুব ভাল কিন্তু
0: একো কিন্তু নাই বুজিছ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ মাচুল কিস্তি কিস্তিকৈ দিব পাৰি আৰু আমাৰতো বিপিএল কাৰ্ড আছে বিপিএল কাৰ্ড থকাসকলৰ বাবে বিশেষ ৰেহাইৰো সুবিধা আছে সঁচা সমৰ্থ পৰ্টেল আৰু এম এছ এছ বি ৱেবছাইটতো নামভৰ্তি চলি আছে
1: তাত বাৰু কি কি ডিপাৰ্টমেণ্ট আছে
0: ঐ শুন স্নাতক আৰু স্নাতকোত্তৰৰ বাবে কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ অসমীয়া ইকনমিক্স এডুকেশ্যন ইংলিছ পলিটিকেল চায়েন্স চচিয়লজি
1: আৰু
0: ঐ শুন বটানী মেথামেটিক্স ফিজিক্স জুৱলজি এই আটাইকেইটা বিভাগ আছে বুজিছ আৰু লগতে তোৰ জি আই এছ এণ্ড ৰিমট চেন্সিঙতো পি জি ডিপ্ল'মাৰ সুবিধা আছে
1: বঢ়িয়া
0: আৰু কিবা জানিব লগা থাকিলে এই ফোন নম্বৰটো লওক 7 0 8 6 2 6 3 5 2 9
1: অঁ আকৌ এবাৰ কচোন
0: 7 0 8 6 2 6 3 5 2 9
2: উচ্চ শিক্ষাৰ সপোন এতিয়া বাস্তৱ যোগাযোগ কৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত নগাঁও গুৱাহাটী ধুবুৰী চৌহদত ইতিমধ্যে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে
3: আহক জাতীয় চেতনাৰ আলোকত প্ৰজ্ঞাৰ সাধনাৰ এই যাত্ৰাৰ সহযাত্ৰী হওঁ।
4: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি নগাঁৱৰ হৈবৰগাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 2 আগষ্টৰ ৰবিবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে আধুনিক যন্ত্ৰপাতিৰে চকুৰ পৰীক্ষা কৰিব লগা উক্ত শিবিৰত উপস্থিত থাকিব অসমৰ এগৰাকী প্ৰখ্যাত ৰেটিনা তথা কেটেৰেক বিশেষজ্ঞ গুৱাহাটী মেডিকেল কলেজৰ চকু ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ আব্দুল লতিফ এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত উপস্থিত থাকিবলৈ যোগাযোগ কৰক 6000678383 এই নম্বৰত অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হৈবৰগাঁৱৰ জি ডি নাৰ্ছিং হোমৰ সন্মুখত সময়টো মনত ৰাখিব 2 আগষ্ট ৰবিবাৰে পুৱা 10 বজাৰ পৰা এইখিনিতে জনাই থওঁ এই অকুলাছ আই হস্পিটেলত প্ৰতিদিনে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰা হয় ফিজ কেৱল 100 টকা
5: শ্ৰোতাসকল উভতি আহিছোঁ পুনৰ সুৰলহৰী অনুষ্ঠানৰ মাজলৈ অনুষ্ঠানত এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ সুৰেশ ৱাটকাৰ আৰু অনুপমা দেশপাণ্ডেৰ কণ্ঠৰ এই গীতটি

শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, কাইলৈ দিনৰ 10 বজাত আগবঢ়োৱা হ'ব নগাঁৱৰ ক্ৰীড়াসন্থাৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ অসম ত্ৰৈলোক্যনাথ সোঁৱৰণী 17 বছৰ অনূৰ্ধৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাৰ ভিত্তিত যুগুত কৰা এটি অনাতাঁৰ প্ৰতিবেদন। এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে সংসদ সমীক্ষা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

সমগ্ৰ পৃথিৱী আধুনিকতাত বিলীন হৈ পৰিছে। মানুহবোৰ চহৰীয়া ব্যস্ততাপূৰ্ণ কৰ্মসূচীত হেৰাই যাবলৈ ধৰিছে, মনবোৰ যান্ত্ৰিক হৈ পৰিছে। এনে সময়তো আমাৰ গাঁওবোৰে জটিলতাৰ পৰা দূৰত সৰলতাৰ প্ৰতিচ্ছবি এখন কঢ়িয়াই লৈ ফুৰিছে, য'ত আছে শান্তি, সম্প্ৰীতি, মানৱীয় প্ৰমূল্যবোধ। নমস্কাৰ, মই নয়নমণি হীৰা আপোনালোকৰ আগত নিবেদন কৰিবলৈ ওলাইছোঁ যুৱ ৰাগিনী। তেন্তে আহক, পলম নকৰি অনুষ্ঠানৰ দিশে আগবাঢ়ো। কথাখিনিৰ পৰা আজিৰ যুৱৰাগিনীৰ বিষয়টি অনুমান কৰিব পাৰিছে নিশ্চয়। হয়, আজিৰ বিষয়টো হৈছে গাঁৱৰ সুবাস। আজি গাঁৱৰ কেঁচা মাটিৰ গোন্ধ থকা গাঁৱলীয়া সহজ সৰল যান্ত্ৰিকতাহীন জীৱনৰ চানেকি কঢ়িয়াই লৈ ফুৰা কিছু গীত আমি শুনিম। আহক, প্ৰথমেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা উন্মনামন এলবামৰ এই গীতটি শুনি লওঁ।

আও বুলি ক'লেই কোলাহলবিহীন এক শান্ত পৰিৱেশ সকলোৰে মনলৈ আহে নিশ্চয়। জুলাই মাহ যিহেতু যথেষ্ট গৰমো পৰিছে, চহৰত গছ গছনিৰ সংখ্যা কম যিহেতু গৰম অলপ বেছিকৈ অনুভূত হৈছে। এনে সময়তে যদি আমি এখন গাঁৱলৈ যাওঁ, ইমান গৰম হয়তো অনুভূত নহ'ব। গাঁৱৰ শান্ত পৰিৱেশে মন জোৰ পেলাব, গছ গছনিয়ে সেউজীয়া পথাৰখনে গৰম অনুভূত হ'ব নিদিব। এনেতে আহকচোন আন এটি গীত শুনি লওঁ। গীতটিত কণ্ঠ নিগৰাইছে কে জে য়েশুদাসে। চিত্তেশ্বৰ চিনেমাৰ এই গীতটি লিখিছে ৰবীন্দ্ৰ জৈনে।

গাঁৱৰ সেউজীয়া পথাৰখনে, পুখুৰীয়ে, চৰাই চিৰিকটিয়ে বহুতকে নিজৰ শৈশৱৰ দিনবোৰলৈ লৈ গৈছে নিশ্চয়। নিজৰ সোণোৱালী শৈশৱটি মনত পেলাই আন এটি গীত শুনি লওঁ আহক। গীতটিত কণ্ঠ নিগৰাইছে উষা মংগেশকাৰে।

গাঁৱৰ চানেকি কঢ়িয়াই লৈ ফুৰা এনে গীতবোৰে গাঁৱলীয়া মনবোৰ প্ৰতিফলিত কৰে। গাঁৱৰ বিকাশ হ'লেহে প্ৰকৃততে দেশৰ বিকাশ হ'ব। তেন্তে আহক দীপেন বৰুৱাদেৱৰ কণ্ঠৰ কেশৱ মহন্তদেৱে লিখা এই গীতটি শুনিলোঁ।

গাঁৱৰ পৰাই চহৰৰ উৎপত্তি। আমি গাঁৱক পাহৰি মানৱ সভ্যতা কল্পনা কৰিব নোৱাৰোঁ আৰু আগবঢ়াইও লৈ যাব নোৱাৰোঁ। গাঁৱত এনে বহু প্ৰতিভা আছে যি নিজৰ দক্ষতাৰে মানৱ সম্পদ হিচাপে গঢ় লৈ দেশ তথা দহৰ কল্যাণ সাধন কৰি আহিছে। এইখিনিতে আহক, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখা আৰু সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কণ্ঠ নিগৰুৱা এই গীতটি শুনি লওঁ।

আমি আহি আহি আজিৰ অনুষ্ঠানটিৰ শেষ পৰ্যায়ত উপস্থিত হৈছোহি। আশা কৰোঁ আপোনাসবে গাঁৱৰ সুবাস থকা কিছু গীত শুনি ভাল পালে আৰু নিজৰ এৰি অহা দিনবোৰলৈ উভতি যোৱাৰো এটি থল পালে। শেষত আহক মিঠা মিঠা লগনত চলচ্চিত্ৰৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনি অনুষ্ঠানৰ সামৰণি মাৰোঁ।

0: আজিৰ অনুষ্ঠানটিৰ শেষ মুহূৰ্তত আমি আহি পাইছোঁ। পুনৰ যুৱৰাগিনীৰ এটি অনুষ্ঠানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ, সকলো কুশলে থাকক।
1: যুৱৰাগিনী অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটিৰ যুগুতাই আগবঢ়ালে নয়নমণি হীৰাই।

0: অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সম পৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30 জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। শিল্পী জুবিন গাৰ্গক অসম সাহিত্য সভাই মৰণোত্তৰভাৱে সংগীত সুধাকৰ অভিধা প্ৰদান কৰে। আজি অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত এটা অনুষ্ঠানত সাহিত্য সভাৰ আজীৱন সভ্য জুবিন গাৰ্গলৈ আগবঢ়োৱা এই অভিধা শিল্পীগৰাকীৰ হৈ পন্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে গ্ৰহণ কৰে। এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে জুবিন গাৰ্গে ৰচনা কৰা সকলো গীত জুবিন সংগীত হিচাপে নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। সাহিত্য সভাই ছমাহৰ ভিতৰত জুবিন গাৰ্গ ৰচনাৱলী প্ৰস্তুত কৰিব বুলিও সভাপতি ডঃ গোস্বামীয়ে জানিবলৈ দিয়ে। অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি জুবিন গাৰ্গে আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে অসম সাহিত্য সভাই তেওঁক সংগীত সুধাকৰ অভিধাৰে বিভূষিত কৰা বুলিও সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগে আজি 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে পৰৱৰ্তী পৰ্যায়ত হ'বলগীয়া মূল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই প্ৰাৰম্ভিক পৰীক্ষাত ৰাজ্যৰ মুঠ 41,695 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত বাতৰি বুটলা পাৰিজাত সংঘৰ তত্বাৱধানত অনুষ্ঠিত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত জিলাখনৰ পানীগাঁও ওমপ্ৰকাশ দিনোদিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত গোপী নৃত্য, বৰগীত আধাৰিত নৃত্য, মাটি আখৰা আদি প্ৰদৰ্শন কৰাৰ লগতে ভূপেন্দ্ৰ সংগীত আধাৰিত নৃত্য, কোচ ৰাজবংশীসকলৰ কুশান নৃত্য আৰু বিহু নাচো প্ৰদৰ্শন কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও নিবেদন কৰিবলৈ লোৱা হৈছে নৰেন পাটগিৰিৰ ৰচিত নাটক গমধৰৰ প্ৰথম সংখ্যক খণ্ডটি।
2: আজিৰ নাট্যানুষ্ঠানত আগবঢ়োৱা হৈছে এখনি ধাৰাবাহিক নাট গমধৰ। ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ পথিকৃত গমধৰ কোঁৱৰৰ জীৱন আৰু সংগ্ৰামৰ ভেটিত ৰচিত এইলানি ধাৰাবাহিক নাটৰ ৰচনা নৰেন পাটগিৰিৰ, প্ৰযোজনা সঞ্জীৱ হাজৰিকাৰ। এয়া গমধৰ নাটখনিৰ নাট্যকাৰ নৰেন পাটগিৰি।
3: আকাশবাণী গুৱাহাটীৰ শ্ৰোতামণ্ডলীক নমস্কাৰ জনাইছোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইতিহাস প্ৰসিদ্ধ চিপাহী বিদ্ৰোহৰ 150 বছৰ উপলক্ষে মোক ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ পথিকৃত স্বাধীনতা আন্দোলনৰ প্ৰভাতী কণ্ঠস্বৰ গমধৰ কোঁৱৰৰ বিদ্ৰোহ গাথাক লৈ ধাৰাবাহিক অনাতাঁৰ নাটক এখন লিখাৰ দায়িত্ব দিয়ে। ঐতিহাসিক চৰিত্ৰ গমধৰ কোঁৱৰৰ বিষয়ে সংগ্ৰহ কৰা বিভিন্ন তথ্যৰ আধাৰত নাটকখন লিখি উলিয়াবলৈ যত্ন কৰে।

0: বুঝিছো? এইখিনিতে এটা প্ৰশ্ন, গোমধৰ নে গমধৰ? এডৱাৰ্ড গেইট প্ৰমুখ্যে অসমৰ আধুনিক ইতিহাস প্ৰণেতাসকলে গোমধৰ GOMDHAR বুলি লিখিছে, কিন্তু 2000 চনত উজনিৰ দেওধাই গাঁৱত এখন আপুৰুগীয়া সাঁচিপাতৰ পুথি পোৱা গ'ল। পুথিখনৰ নাম কুমৌ কোবান। টাই ভাষা কুমৌ কোবানৰ অসমীয়া ভাঙনি হ'ল প্ৰতিদিন প্ৰতি সময়। পুথিখনৰ লেখক মখাম বৰুৱা ফুকে। পুথিখন গমধৰ কোঁৱৰৰ বিদ্ৰোহৰ দিনলিপি। 30 পৃষ্ঠাৰ সাঁচিপাতৰ এই পুথিখন টাই ভাষা জনা চাও মৃদুল ফুকনে অসমীয়ালৈ ভাঙনি কৰোঁতে গমধৰ বুলিহে লিখিছে, আৰু আমি টাই ভাষাৰ শুদ্ধ উচ্চাৰণ গমধৰ বুলি গণ্য কৰিছোঁ। ইয়াৰ এটা সবল যুক্তিও নথকা নহয়। বিভিন্ন ৰাজ্যৰ থলুৱা ইতিহাস প্ৰণয়ন কৰাৰ সময়ত বহুতো ঐতিহাসিকে, বহু ইতিহাস প্ৰসিদ্ধ ব্যক্তি বা স্থানৰ নামবোৰ আৰ্জীকৰণ কৰিছে অথবা ইংৰাজী বৰ্ণ উচ্চাৰণৰ আৰ্হিত থাপিছে। এইবাবেই আমি টাইমূলৰ ভাঙনিকে শুদ্ধ বুলি সন্মান জনাই নাটকখনৰ নামাকৰণ কৰিছোঁ গমধৰ। চিপাহী বিদ্ৰোহৰ 30 বছৰ পূৰ্বে ব্ৰিটিছ বিৰোধী সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলা গমধৰ নাটকখন লিখাৰ সময়ত কেইবাখনো ইতিহাস আৰু ঐতিহাসিক তথ্যৰ পৰা সমল সংগ্ৰহ কৰা হৈছে। শেহতীয়াকৈ উদ্ধাৰ হোৱা সাঁচিপাতৰ পুথি কুমৌ কোৱান অসমীয়া ভাঙনি এনে তথ্যবোৰৰ অন্যতম। সাঁচিপাতৰ পুথিৰ পৰা মই গমধৰে কৈছোঁ, নাটকখনকো সমলৰূপে গণ্য কৰি কিছু সহায় লৈছোঁ। অন্যান্য গ্ৰন্থাৱলী হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ বেলিমাৰ, এ.চি. বেনাৰ্জীৰ দ্য ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ অৱ ব্ৰিটিছ ইণ্ডিয়া, এইচ.কে. বৰপূজাৰীৰ আছাম ইন দ্য ডেইজ অৱ দ্য কোম্পানী, এডৱাৰ্ড গেইটৰ হিষ্ট্ৰী অৱ আছাম, লক্ষ্মীনাথ তামুলীৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকা, কে.এন. দত্তৰ ফ্ৰীডম ষ্ট্ৰাগল ইন আছাম আৰু ডক্টৰ লীলা গগৈৰ বেলি মাৰ্গল। আশা কৰিছোঁ নাটকখন শুনি আকাশবাণীৰ শ্ৰোতামণ্ডলীয়ে ভাল পাব। ধন্যবাদ।
1: আজি শুনক প্ৰথম খণ্ড, গমধৰ।

0: David Scott, the agent of the Governor General, Northeastern Frontier.
1: Howa, Uttar Poop Frontier or Governor General or agent, David Scott.
0: Yes, war. War is the only and the ultimate answer to knock back the dirty design of Burma.
1: Era, Juddha. Juddha hol, Brahmo dekhar jaghanna karjok, protihota korar, ekmatra, aru harbokhik uttar.
0: So, I want to make a proclamation to the people of Assam, just on the eve of the march of the British troops into Assam.
1: David Scott, Ahomoloi British force prayon korar agmurtat, Ahomor janahadharanar uddeshe, eti ghoshona koribole bisarise.
0: We are not led into your country by the thirst of conquest, but are forced in our defense to deprive our enemy of the means of annoying us. The Burmese have occupied Assam, Kachar, and Manipur by force. Not only that, they have made repeated attacks to capture parts of the Bengal province of British India.
1: Mane, bolpurbok bhabe Ahom, Kachar, aru Manipur dokhol korise. Kebol heyai nohoy. তেওঁলোকে ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰভিন্সৰ অঞ্চলবোৰ অধিকাৰ কৰাৰ বাবে বারে বারে আক্ৰমণ চলাইছে.
0: So, His Majesty the Governor General Lord Amherst has considered these occupations and attacks as fatal aggression. And that is why His Majesty the Governor General has openly declared war against the Burmese King of Ava.
1: মাননীয় গৱৰ্ণৰ জেনেৰেল Lord Amherst, এই দখলদারি আৰু আক্ৰমণক আগ্ৰাসন বুলি বিবেচনা কৰিছে আৰু এইভাৱেই মান্যবৰ গৱৰ্ণৰ জেনেৰেলে আভা মানৰজাৰ বিৰুদ্ধে প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰিছে জয়ৰ তৃষ্ণা বুকুত লৈ আমি আপোনালোকৰ দেশলৈ অভিযান আৰম্ভ কৰা নাই কিন্তু নিজৰ প্ৰতিৰক্ষাৰ বাবে বাধ্য হৈ শত্ৰুৱে আমাক বিব্ৰত কৰাৰ পৰা বিৰত ৰখাৰ বাবেহে এই যুদ্ধ আৰু এই যুদ্ধ পৰিচালনা কৰাৰ বাবে জৰ্জ মেকমৰাইনক প্ৰধান সেনাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে হৌৱা গুৱাহাটীলৈ অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাত সমবেত হৈছে বিৰাট ব্ৰিটিছ বাহিনী

1824 চনৰ 13 মাৰ্চ তাৰিখে ব্ৰিটিছ ফৌজ গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে অগ্ৰসৰ হ'ল। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰেদি আৰু জলভাগেৰে ব্ৰিটিছ বাহিনীয়ে অবিশ্বাস্য আৰু ভয়ানক দুৰ্গম পথেদি আগবাঢ়িবলৈ ধৰিলে। ঘন জংঘল আৰু ঘাঁহনিৰ মাজেদি বাট উলিয়াই নৈ উপনৈ বোকাময় জলাভূমি অতিক্ৰম কৰি কঠোৰ শ্ৰমসাধ্য যাত্ৰাৰ অন্তত তেওঁলোকে 28 মাৰ্চ তাৰিখে গুৱাহাটীত উপস্থিত হ'ল। সমগ্ৰ যাত্ৰাপথত তেওঁলোকে উদং পথাৰ প্ৰত্যক্ষ কৰিছিল, কিয়নো মানৰ নাৰকীয় অত্যাচাৰত ত্ৰস্তমান অসমৰ মানুহে খেতি বাৰীৰ কথা নাভাবি মাথো প্ৰাণৰ মায়াত দিহিঙে দিপাঙে পলাই ফুৰিছিল। মানৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছিল কেপ্টেইন স্নেইডৰ হাতত।

0: Captain Snitch.
1: Yes, sir.
0: गोटी को कब्जा करना है. Hurry up, answer.
1: Okay, sir.
2: साहब, एक भी बर्मिस गुवाहाटी तो नहीं आसे. हम लोग आने का खबर मिलते ही गुवाहाटी से सब भाग गया.
1: मगर सोचता था हम गुवाहाटी में बर्मिस का बहुत बड़ा बेस है. कहाँ है, किधर है?
3: साहब इधर आइए, देखिए बहुत लाश पड़ी है. से
1: कहाँ है लाश?
3: साहब देखिए 14 लाश.
1: ओ माय गॉड, 14 डेड बॉडीज. हे सिपाही
2: सर,
1: एक लोकल आदमी को बुलाओ, किसका लाश पता करो. ये तो आसामी आदमी लगता है.
3: ए इधर आओ.
4: गोइसु साहब. साहब क्यों साहब?
1: हे ये लाश किसका है बताओ.
4: साहब एबुर गुवाहाटी बसा बसा नेट्रेशनल लोग मान बिलाके आपलोग अहा बोली खुनी एकल नेट्रेशनल लोगक घरपा तानी सुसुरानी याते हत्या करी पलायन करिसे.
1: बट ये लोगों ने क्या किया?
4: किसु नाय करा साहब. এলোকে ব্রিটিশক সমর্থন করা বলে মানবিলাকে মিছাতে সন্দেহ করেছিল.
1: ও আই সি.
0: কংগ্রেচুলেশনস মিস্টার স্নেড, ইউ হ্যাভ ডান এ গ্রেট জব. গুয়াহাটি কো আপনি উইদাউট ব্লাডশেড কাবজা কর লিয়া.
1: থ্যাংক ইউ স্যার. প্লিজ কাম, প্লিজ ফলো মি স্যার.
0: ওয়েল উই হ্যাভ ইনফরমেশনস দ্য কিং অফ ডারং গোভা Rani and Basil, along with a group of local chieftains, hamara post ko support karne ke liye tayar hai. This is good. Aapka kya vichar hai, Mr. Richards?
5: You are right, sir. Hamara taraf se yahan ka public ke liye ek proclamation karna chahiye.
0: Aapne theek bola. We should make a proclamation for the people of Guwahati. Need cooperation of the Assamese people and assuring them that the British government would re-establish in Assam a government adapted to their wants and calculated to promote the happiness of all classes.
6: British অসমৰ মানুহৰ প্ৰয়োজন ভিত্তিক এখন চৰকাৰ আৰু সকলো শ্ৰেণীৰে সুশান্তিৰ বিকাশত গুৰুত্ব দিব বুলি ঘোষণা কৰিলে. মানৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত অসমৰ মানুহে ব্ৰিটিছৰ এনে চলাহী কথাক বিশ্বাস কৰিবলৈ বাধ্য হৈছিল. চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ, আহোম সিংহাসনৰ এইসকল দাবীদাৰে আশাৰে ব্ৰিটিছৰ মুখলৈ বাট চাই আছিল. ভাবিছিল ব্ৰিটিছে তেওঁলোকৰ কোনোবা এজনক অসম শাসন কৰাৰ সুযোগ দিব. ডেভিড স্কটে চিলেটৰ পৰা আহি নগাঁৱত উপস্থিত হোৱাৰ লগে লগে যুদ্ধৰ গতি ব্ৰিটিছৰ পক্ষে ত্বৰান্বিত হ'ল. ইফালে দিচাঙৰ পাৰত বহি লাকুৱাৰ ফেনা কোঁৱৰ আৰু জুটলিৰ নুমলীয়া পো 18 বছৰীয়া সফল ডেকা এজনে যুদ্ধৰ সংবাদ শুনি চঞ্চল হৈ উঠিছিল. এই ডেকাজনেই গমধৰ কোঁৱৰ.
7: দিশা

0: তই ঠিকেই গাইছ। শৰাইঘাটৰ যুদ্ধৰ পিছৰ 11 বছৰ কাল আহোমৰ ইতিহাসৰ কলংকিত অধ্যায়। লাচিত বৰফুকন ডাঙৰীয়াৰ ভাতৃ লালুখোলাই আৰম্ভ কৰা ষড়যন্ত্ৰৰ নীলবৰণীয়া ইতিহাস, বদন বৰফুকনৰ দেশদ্ৰোহিতাই মানক মাতি আনি বৰপীৰা পাৰি বহোৱাৰ দৰে ধিক্কাৰজনক কাৰ্য, আৰু আহোম ৰাজফৈদৰ কোঁৱৰসকলৰ মাজত সৃষ্টি হোৱা ক্ষমতাৰ খোৱা কামোৰাই শেষত অসম ভূমিলৈ মাতি আনিলে প্ৰবল শক্তিধৰ ইংৰাজ বাহিনীক, ফিৰিঙিয়ে আহি গুৱাহাটী দখল কৰিলে।
1: শুনিছোঁ ডেভিড স্কটে ছিলেটৰ পৰা আহি নগাঁও দখল কৰাৰ পিছত এই ৰিচাৰ্ডছ বোলা সেনাপতিজনে হেনো কলিয়াবৰৰ পৰাও মানক খেদিলে।
0: ইংৰাজে মান খেদিব নোৱাৰাৰ কাৰণ নাই লক্ষ্মেশ্বৰ। প্ৰকৃতাৰ্থত অসম মুলুকত মান সেনানো আছেনো কিমান? তহঁতে জাননে, হাতবৰ দখল কৰাৰ পৰত ইংৰাজে তাত মাত্ৰ 20 জন মান সেনা আৰু 1 জন ফুকনক হত্যা কৰিলে। কিছুমানে কোৱা কৰি কৰিছে এই ফুকনজন মান নহয়, অসমীয়া।
2: হয়নে? হেৰৌ, বহুতে প্ৰাণে মৰাৰ ভয়ত মানৰ পক্ষ লোৱাটো আমি নিজ চকুৰে দেখা নাই জানো।
0: অঁ দুতিৰাম, নিজ দেশৰ ভাই ভনী আপাদৌ নিচাদৌ বুঢ়া মেথাক কাটি ছিঙি খাস্তাং কৰাৰ সময়ত, কুলাৰ কেঁচুৱাক মাকৰ বুকুৰ পৰা আজৰি নি আছাৰি মৰাৰ সময়ত সিহঁতে মানৰ পক্ষ ল'বলৈ যোৱাটো অমানুহৰ কাম হোৱা নাইনে?
2: অঁ,
0: আব্দুল হাজৰিকাই খবৰ পঠাইছে নগাঁও কলিয়াবৰ মৰামুখ আদিত হাৰি মানে আহি যোৰহাটত গোট খাইছেহি। দিশৌপাৰৰ মানৰ কোঠত প্ৰচণ্ড মতানৈক্যই দেখা দিছে, আৰু শানফুকন নামৰ প্ৰতিদ্বন্দ্বী এজনে মানৰ বৰ ৰজাক হত্যা কৰিছে।
3: হয়নে? কোঁৱৰে এইবোৰ খবৰ ক'ৰ পৰা সংগ্ৰহ কৰিলে?
0: দেশ যায় যায় কৰাৰ এনে সংকটকালত আমি সকলোৱে সজাগ হৈ থাকিব লাগিব ঘৃণাই। দ্বাৰৰ বাতৰি দ্বাৰে পোৱাৰ বাবে যত্নপৰ হ'ব লাগিব। 600 বছৰীয়া আহোম ৰাজত্বৰ এয়া এক ভয়ংকৰ সন্ধিক্ষণ। অসম দেশৰ ভৱিষ্যতৰ লগতে আমাৰ সকলোৰে ভৱিষ্যত সাঙুৰ খাই আছে। দেশেই যদি যায় আমাৰ অস্তিত্ব ক'ত?

0: 1825 চনৰ 17 জানুৱাৰী নামনাং ফাকৰ কাষত মানে ইংৰাজ বাহিনীক ফেৰ পাতি ধৰিছিল, কিন্তু ব্ৰিটিছ সেনাৰ সন্মুখত সিহঁতে টিকিবই নোৱাৰিলে। নেজ পেলাই মান সৈন্যই পলাবলৈ বাধ্য হ'ল। আৰু মাত্ৰ 13 দিন পিছত লেফটেনেণ্ট ৰিচাৰ্ডছে ৰাজধানী ৰংপুৰ আক্ৰমণৰ নিৰ্দেশ দিলে।
1: আমার হাতে সন্ধির সাদা পতাকা, মান রাজা যুদ্ধ চায় না, শান্তি চায়, ইংরেজের সাথে সন্ধি চায়।
2: Who is that?
3: Sir, he is Rajgur, royal prince of the Burmese king of Assam. ও সমঝোতা কা বাত করনা মানতা হ্যায় স্যার।
2: ওকে, হাম ভি সমঝোতা চাহতা হ্যায়। Let him come, let's talk.
3: Yes, sir.

0: ফিৰিঙীয়ে ৰংপুৰ দখল কৰিলে, সমুদায় অসম ৰাজ্য সিহঁতৰ হাতলৈ গ'ল। আৰাকান ৰেঙুনৰ যুদ্ধ চলিছে। যুদ্ধ কেতিয়া শেষ হ'ব, কেতিয়া নিৰ্ণয় হ'ব অসম ভূমিৰ ভৱিষ্যত কোনে জানে।
1: গম্ধৰ
0: আইতা,
1: তই ইমান বেলিলৈকে কোঠাটোত সোমাই অকলে অকলে কিনো ভূৰ ভূৰাই আছ?
0: দেশৰ কথাকে কৈ আছো। মোৰ মনটোৱে বৰকৈ ইচ্ছাতি বিচাতি কৰি আছে আইতা। আমাৰ দেশখনৰ কি যে হ'ব মই একোকে ভাবি পোৱা নাই।
1: ঠিকেই বোপা, চুকাফাই চৰাইদেউত থাপি থৈ যোৱা আহোম ৰাজত্বই 600 বছৰ পাত খালে। 17 বাৰ আক্ৰমণ কৰি মোগলেও শেষত সেওমনা ৰাম সিংহৰ দৰে সেনাপতিয়েও মূৰ্ণত কৰা আহোম শাসনৰ এই বেলি বেলি মাৰ যাওঁ যাওঁ। কিহৰ দুখত কাৰ পাপে চুলে কেনেকৈ কবি বোপা?
0: মই ভাবি আচৰিত হওঁ, চন্দ্ৰকান্ত, যোগেশ্বৰ, পুৰন্দৰ, কন্দৰ্পেশ্বৰ সিংহ সকলোৱে অসম ভূমিৰ স্বাৰ্থত একেলগ হৈ মানৰ বিৰুদ্ধে থিয় দিব নোৱাৰিলে কিয়? আহোমৰ ৰাজফৈদকেইটাৰ ক্ষমতাৰ অৰিয়া অৰিত ব্যস্ত থকাসকলে দেশখনৰ কথা এবাৰ নাভাবিলে কিয়? দেশতকৈ জানো পাত খোৱাৰ হাবিয়াস ডাঙৰ হ'ব পাৰে। দেশেই যদি বিদেশীৰ হাতলৈ যায়, কোনে ক'ত ৰাজপাত খাব?
2: গম্ধৰ, অ' গম্ধৰ, আছনে?
1: তোৰ লগৰ কেইটা আহিছে বোধহয়।
0: ভিতৰলৈ সোমাই আহ।
3: আইতা, নাতি ল'ৰাৰ সৈতে কি কথা পাতিছে?
1: দেহৰ কথা, দহৰ কথা বোপাই হল। তহঁতি কথা পাত, মই জা জলপানৰ দিহা কৰোঁ। এই গাহৰিকেইটাৰ বৰকৈ তেল ফুটিছে। কাৰ গাহৰি ক'ৰ পৰা আহি যে কুকুৰা কেইটা কামনি কৰেহি?
3: গন্ধৰ, তোক খবৰ কেইটামান দি যাওঁ বুলি আহিলোঁ।
0: খবৰকেইটা মই পালোঁ, আব্দুল হাজৰিকাই দি গ'ল। ফিৰিঙীয়ে ৰংপুৰ দখল কৰাৰ খবৰটো দিব খুজিছতো, মোৰ হাতত আৰু খবৰ আছে।
2: ব্ৰহ্মচাৰীৰ কথাটোনে?
0: কেৱল সেয়াই নহয়, তহঁতি জাননে ৰংপুৰত প্ৰৱেশৰ মূল দুৱাৰ 3খন প্ৰকাণ্ড মজবুত। ফিৰিঙীয়ে এখন দুৱাৰেদি প্ৰৱেশ কৰিবলৈ যাওঁতে দুৱাৰ মুখত শান্তিৰ বগা পতাকালৈ উপস্থিত হ'ল ধৰ্মদূৰ ব্ৰহ্মচাৰী।
3: এইজন আকৌ কোন?
0: ৰংপুৰত থকা অসমৰ মান ৰজাৰ ৰাজগুৰু। দক্ষিণৰ সাগৰৰ সিপাৰৰ দেশ এখনৰ লোক বুলি কয়, কিন্তু বংগদেশত ভালেমান দিন আছিল, সলসলীয়াকৈ বংগৰ ভাষাও ক'ব পাৰে।
2: আচৰিত কথা, তাৰপিছত কি হ'ল?
0: ব্ৰহ্মচাৰীয়ে লেফটেনেণ্ট ৰিচাৰ্ডছক ক'লেহি ভিতৰত থকা খান ফুকন আৰু বাগলী ফুকনে ইংৰাজৰ সৈতে এটা বুজাপৰাত আহিব খোজে। ৰিচাৰ্ডছে ক'লে ঠিক আছে, সিহঁত দুয়ো আহি ইংৰাজৰ পক্ষত যোগ দিয়ক। ব্ৰহ্মচাৰীয়ে উত্তৰ দিলে সেয়া অসম্ভৱ, কিয়নো ভিতৰত থকা দখলদাৰী মান ৰজা আৰু বাকী চৰ্দাৰবিলাকে এই কথা জানিব লাগিলে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। শেষত যেনিবা ৰংপুৰত থকা মানসেনাক ফিৰিঙীয়ে চমু বাটেৰে ব্ৰহ্মদেশলৈ উভতি যোৱাৰ অনুমতি দিলে।
3: এইটো আকৌ কি জাতৰ কথা? ফিৰিঙীয়ে মানমখাক যুদ্ধবন্দী নকৰিলে কিয়?
0: ফিৰিঙীৰ বুদ্ধি পকা বাবে। যুদ্ধবন্দী কৰা মানেই বিপদ চপাই লোৱা। সিহঁতক যাবলৈ দিয়াৰ পিছতে পাটকাইৰ পূবফালে থকা চিংফৌজাকে ভৈয়ামত লুটপাট আৰম্ভ কৰি দিছে। নোৱাদিহিঙৰ পাৰত মান আহি আকৌ কোঠ মাৰিছে কাছাৰ ফিৰিঙীৰ হাতত। সিহঁতে বেগতে ব্ৰহ্মপুত্ৰ উপত্যকা মানমুক্ত কৰিব লাগে। দুৰ্ভাগ্যৰ কথাটো কি জান, ৰংপুৰ দখল কৰাৰ পিছত ফিৰিঙীয়ে চন্দ্ৰকান্ত সিংহ, কন্দৰ্পেশ্বৰ সিংহ, পুৰন্দৰ সিংহ কাৰো সৈতে এষাৰো কথা পতা নাই।
2: এতিয়া কি হ'ব?
0: কোনে জানে কি হ'ব। ফিৰিঙীৰ মুখলৈ চাই থকাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই। মই মনে প্ৰাণে এটা কথাই কামনা কৰিছোঁ, ফিৰিঙীয়ে অসমত প্ৰৱেশ কৰাৰ সময়ত কৰা ঘোষণা ৰক্ষা কৰক।

0: আহোম শাসনৰ ৰাজফৈদ টিপমীয়া, চাৰিঙীয়া, দিহিঙীয়া, তুংখুঙীয়া, দা ডাঙৰীয়া, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই, বৰবৰুৱা, বৰফুকন, বিষয়বাব খোৱা ফুকন, হাজৰিকা, শইকীয়া, খাৰঘৰীয়া, পানীবৈচা, দোলাকাষৰীয়া, ঘোঁৰাশলীয়া, দেওধাই, মোহন, বাইলুং সকলোৰে ক্ষোভত কলিজা জ্বলিছে। চন্দ্ৰকান্ত পুৰন্দৰ এওঁলোক কোনেও নভবা ঘটনা এটা ঘটি গ'ল। 1824 চনত আৰম্ভ হোৱা এংলো বাৰ্মিজ যুদ্ধৰ সমাপ্তি ঘটিল 1826 চনত। 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা ব্ৰহ্মদেশৰ ৰজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেলে স্বাক্ষৰ কৰিলে ইয়াণ্ডবু সন্ধি, আৰু এই সন্ধিৰ 2 নম্বৰ দফাত লিপিবদ্ধ কৰা হ'ল, দ্য কিং অফ বাৰ্মা শ্বেল ন' মোৰ হেভ ডমিনিয়ন অ'ভাৰ এজ দ্য ডাইৰেকশ্যন অফ দ্য টাউনছ অফ দ্য কাণ্ট্ৰি অফ আসাম, দ্য কাণ্ট্ৰি অফ আক্কাবাত এণ্ড দ্য কাণ্ট্ৰি অফ ৱাথালি।
1: গমধৰ নৰেন পাটগিৰি ৰচিত ধাৰাবাহিক নাটখনিৰ আজি প্ৰথম খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়িত কৰিলে বৈৰাগী বিভুৰঞ্জন চৌধুৰী, ডেভিড স্কট, স্বপ্ননীল বৰুৱা, মেক ডক্টৰ মুনীন দাস, ৰিচাৰ্জ বিদ্যুৎ চক্ৰৱৰ্তী, স্নেইড মুকুল দাস, চিপাহী দিগন্ত শৰ্মা আৰু অনুপ গোস্বামী, স্থানীয় নাগৰিক শংকু বৰুৱা, দুতিৰাম চিন্ময় চক্ৰৱৰ্তী, লক্ষেশ্বৰ যুৱৰাজ কুমাৰ দাস, ঘিনাই অসীম কৃষ্ণ বৰুৱা, ৱালেছ হেমন্ত চৌধুৰী, ব্ৰহ্মচাৰী জয়ন্ত চৌধুৰী, আইতা জুৰি শৰ্মা। নামভূমিকাত দীপজ্যোতি কাকতি, সম্পাদনা ভাস্কৰ জ্যোতি ডেকাল, নাটখনিৰ প্ৰযোজনা সঞ্জীৱ হাজৰিকাল। এই ধাৰাবাহিক নাটখনিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে।
2: নৰেন পাটগিৰিৰ ৰচিত নাটক গমধৰৰ প্ৰথম সংখ্যক খণ্ডটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে সংসদৰ আজিৰ দিনটোৰ প্ৰতিবেদন শুনিবলৈ পাব।